নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 23 তাৰিখ, 1948 শকাব্দৰ 17 বহাগ আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 7 তাৰিখ। এতিয়া সময় পুৱা 5:53 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। লগতে নিউজ অন AIR এপটো শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে। ষ্টুডিঅ'ত আছো মই আৰাধনা বৰা, ডিউটি ৰুমত গীতালী ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত ৰশ্মিতা শইকীয়া, শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিত শৰ্মা আৰু আছিফ আহমেদ, আৰু এফ এম ট্ৰেন্সমিটাৰত কৌস্তভ দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে আজিৰ বন্দনাত জ্যোতিকা ডেকাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, লক্ষ্য দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, আশামণি ৰাহাঙৰ কণ্ঠৰ লোকগীত, গিৰিশ মহন্ত আৰু সংগীবৃন্দৰ কণ্ঠৰ দেহ বিচাৰ গীত আৰু চম্পাবাসাকৰ কণ্ঠৰ ভজন শুনিলে।

0: Mr. Modi announced that both nations have decided to elevate their ties to an enhanced comprehensive strategic partnership following wide-ranging discussions.
1: भारत और वियतनाम का बायलेटरल ट्रेड पिछले एक दशक में डबल होकर 16 बिलियन डॉलर तक पहुंच चुका है। 2030 तक इसे 25 बिलियन डॉलर तक पहुंचाने के लिए हमने कई महत्वपूर्ण निर्णय लिए हैं।
0: Delhi will host Commonwealth Table Tennis Championship 2026 at the Tyagaraj Stadium with players from more than 35 countries expected to participate. Jointly organized by Delhi Government and Table Tennis Federation of India, the championship will be held from 27th of July to 2nd of August. Chief Minister Rekha Gupta announced that Delhi has a long legacy of hosting international sporting events and the championship will further strengthen the city's position on the global sporting map. In IPL cricket, Sunrisers Hyderabad defeated Punjab Kings by 33 runs at Rajiv Gandhi International Stadium, Hyderabad last night. Chasing a target of 236 runs set by Sunrisers Hyderabad, Punjab Kings could manage to score 202 for 7 in stipulated 20 overs. Today, Lucknow Super Giants will face Royal Challengers Bengaluru at Bharat Ratna Shri Atal Bihari Vajpayee Ekana Cricket Stadium, Lucknow. The match will start at 7:30 p.m. The government has debunked an image circulating on social media claiming that Union Home Minister Amit Shah has said that West Bengal will become a dry state from 30th of September. The fact-check unit of the Press Information Bureau, PIB, informed that the image is fake and digitally edited. And that is the end of this news bulletin.
2: মিডিয়াম ওয়েভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টছত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
3: ডিম্বেশ্বৰ নেওগে কৈছিল, ভয় যদি সঁচাকৈয়ে কৰিবই লাগিব তেন্তে ভয়লৈ ভয় কৰা উচিত, কিয়নো এবাৰ ভয় সুমুৱাই দিব পাৰিলে এচাৰি এডালেৰে দঁতাল হাতীটোকো বশ কৰিব পাৰি। ভয় গুপ্ত শত্ৰু, আন্ধাৰ বাটত জোপ লৈ থাকে, তাৰ লগত যুঁজিবলৈ হ'লে তাক পোহৰলৈ চোঁচৰাই আনিব লাগে, তাতেই শেষ। আহাৰ নিদ্ৰা ভয় য'ত কৰা ত'তেই হয়। ফুটবলটো মূৰত পৰে বুলি খেলৰ মাজত ভয় কৰি ৰৈ থাকিলেই সি মূৰত পৰিব আৰু দুখ পাবা, কিন্তু সাহেৰে হেট কৰি তাক ওফৰাই পঠিয়ালেই মূৰত অলপো দুখ নেপায়। সকলো বিপদ আপদ আৰু ভয়ৰ সম্পৰ্কে একেই কথা। নিজত আৰু ঈশ্বৰত বিশ্বাস, জীৱনৰ দুখ দুৰ্ভাগ্যৰ লগত যুঁজিবৰ সাহস, এইবোৰহে নৈতিকতা বল আৰু আধ্যাত্মিক শক্তিৰ মূল। সততাৰে জীয়াই থকাতনো নৈতিক কাৰ্য কি আছে? জীৱনৰ দুখ দুৰ্ভাগ্য বুকুপাতি লোৱাতকৈনো আধ্যাত্মিক শক্তি আৰু কি হ'ব পাৰে? জীৱনৰ বিপদ আপদৰ পৰা পলাই সাধু হোৱাতকৈ সেইবোৰৰ লগত যুঁজি সংসাৰী হোৱাটো নিশ্চয় শ্ৰেষ্ঠ। বেশ্যাত পতিত হোৱা অজামিলে সেই বেশ্যা আৰু তাইৰ ল'ৰা ছোৱালীক প্ৰাণে পণে পোহপাল দি পাপ ক্ষয় নকৰা হ'লেই তেওঁৰ মুখত নাৰায়ণ নাম ওলাবলৈ পালেহেঁতেন কেনেকৈ? গতিকে সন্যাসশ্ৰমতকৈ গৃহাশ্ৰম নিশ্চয় শ্ৰেষ্ঠ। যুঁজ জীৱনৰ সহজাত বৃত্তি, কিন্তু এই যুঁজ হ'ব লাগে সদায় অসৎ বৃত্তিৰ বিৰুদ্ধে। লক্ষ্যস্থানতকৈ যাত্ৰাহে অধিক লাগতিয়াল। কোৱা হয় বোলে লোকলৈ বুলি গছ ৰোৱা মানুহজনেই পোন প্ৰথমে জীৱনৰ উদ্দেশ্যৰ সঁহাৰি পাইছিল। গতিকে যিয়ে যাত্ৰাপথ চিনি পায় তাৰ লক্ষ্যস্থানৰ চিন্তা নাই, আৰু যি এবাৰ লক্ষ্যস্থানৰ সন্ধান পাইছে তাৰ জীৱনত কোনো পৰাজয়ৰ ভয় নাই, কিয়নো তেওঁক দেখি পৰাজয় নিজেই পৰাজিত হ'ব। বায়ুৰ বাধা নহ'লে চৰাই উৰিব নোৱাৰে, পানীৰ বাধা নহ'লে মাছে সাঁতুৰিব নোৱাৰে। এতেকে বাধা গতিৰ অন্তৰায় নহয়, বৰঞ্চ সহায়ক।

0: তেনেকৈ কোনোবাই যদি সঁচাকৈ ঈৰ্ষা কৰে, সিও শুভ লক্ষণ। যিহেতুকে বিশেষ উচ্চ স্তৰলৈ নুঠিলেই কোনো ঈৰ্ষাৰ পাত্ৰ হ'ব নোৱাৰে। অৱশ্যে অনুপযুক্ত সমালোচনাক মনত ঠাই দিব নালাগে।
1: আজিৰ মুকুতামেলাৰ কথাখিনি ডিম্বেশ্বৰ নেওগৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো স্নেহলতা দাসৰ কণ্ঠৰ লোকগীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছো হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠত বাইজু বাবৰা ছবিখনৰ এটি ভজন।

সত্যম শিৱম সুন্দৰম ছবিখনৰ এই ভজনটিৰে সামৰা হ'ল আজিৰ ভজনৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত লগ পাব চৰ্মৰোগ বিশেষজ্ঞ ডক্টৰ বৰ্ণালী দত্তক। তেখেতৰ সৈতে কথোপকথনত ভাগ ল'ব সীমান্ত বাৰ্মাই। দুপৰীয়া 12:30 বজাৰ গুৱাহাটীৰ ভেটাপাৰাৰ ৰঙিলী মহিলা সমিতিৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত বাণীবদ্ধ কৰা অনুষ্ঠানটিৰ আজি দ্বিতীয় খণ্ড শুনিবলৈ পাব।

নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত ভাৰতীয় কৃষি অতীত বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰযুক্তিগত বিকাশ এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ শশাংক শেখৰ বৰকাকতি আৰু সম্ৰাট বৰাই। আঠ ধৰিব কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

চাৰে সাত বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ছৈয়দ আব্দুল মালিক আৰু জ্ঞানদা কাকতিৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা চাৰে আঠ বজাৰ গীতিমালিকাত মিতালী দে, ৰূপম ভূঞা, সংগীতা কাকতি, আৰিফুল হক আৰু লোপামুদ্ৰা নেওগৰ কণ্ঠৰ গীত। পুৱা ন বাজি কুৰি মিনিটত লাইভ ফোন ইন কল্পতৰু, দহ বজাত মাটিৰ গান।

চাৰে 10 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগমালা লাইভ। দিনৰ 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া

7:45 পল্লৱী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, 1:20 শৰৎ চন্দ্ৰ ৰাজবংশী আৰু সহশিল্পীসকলৰ কণ্ঠ ৰোজাপালি, 1:35 হায়দৰ আলীৰ স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ, 1:50 যতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠৰ ভজন, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 5:25 কাঞ্চনৰ হিন্দী কথিকা মিডিয়ামে নাৰী কি ছবি।

5:45 শিক্ষকৰ অনুষ্ঠানত ভাৰতী চেতিয়া ফুকনৰ কথিকা ধীৰ বিকাশশীল শিক্ষাৰ্থীক বিজ্ঞান শিক্ষা। 6:10 কৃষিজগত অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভূমিকা এই বিষয়ে শৈলেন তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা উৎপল বৰাৰ। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: মহাবাহু শাখাযোগে আজি নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানত উপস্থিত থাকিব প্ৰাগজ্যোতিপুৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ চৰ্মৰোগ বিভাগৰ মুৰব্বী ডক্টৰ বৰ্ণালী দত্ত। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মাই। অনুষ্ঠানটিত আপোনালোকে ডাঃ বৰ্ণালী দত্তৰ সৈতে কথা পাতিবলৈ এই দুটি নম্বৰত ফোন কৰিব পাৰিব, 03612661876 আৰু 03612662।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: হাঁহি হাঁহি হৈছে জীৱনৰ এক মূল্যৱান অলংকাৰ। আপোনাৰ এটি হাঁহিয়ে আটাইকে আনন্দ দিব। আহক এটি মিঠা হাঁহিৰে ৰাতিপুৱাটো আৰম্ভ কৰোঁ। হাঁহি মানুহৰ আটাইতকৈ মধুৰতম প্ৰাপ্তি। ই এটা স্বতঃস্ফূৰ্ত আৰু স্বাভাৱিক প্ৰক্ৰিয়া। ভূমিষ্ঠ হৈয়ে এটা শিশুৱে কান্দিবলৈ ধৰে, সেইদৰে সি 3-4 মাহ বয়সৰ পৰা হাঁহিবলৈ আৰম্ভ কৰে। হাঁহি হৈছে মানুহৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্জ্বলতম আৰু মূল্যৱান অলংকাৰ। হাঁহিয়ে মানুহক সুখী কৰে। হাঁহিয়ে স্মৃতিশক্তি, বুদ্ধি, বিচাৰ আৰু সৃজনী শক্তিৰো বৃদ্ধি কৰে। আমাৰ মস্তিষ্কৰ লিম্বিক ছিষ্টেমে আমাৰ হাঁহি নিয়ন্ত্ৰণ কৰে। হাঁহিলে মানসিক চাপ বৃদ্ধি কৰা হৰম'নৰ নিঃসৰণ কমি আহে, ফলত মানসিক চাপ, বিৰক্তি, চিন্তা আৰু হতাশা দূৰ হয়। আনহাতে ই শৰীৰৰ বাবে উপকাৰী হৰম'ন যেনে অক্সিটোজিন, ছিৰটনিন আদিৰ নিঃসৰণৰ পৰিমাণ বৃদ্ধি কৰে। হাঁহি শক্তিবৰ্ধকো। হাঁহিলে আমাৰ দেহৰ প্ৰধানতঃ মুখমণ্ডল, পিঠি আৰু পেটৰ মাংসপেশী শক্তিশালী হয়। অৱশ্যে অংগী ভংগীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ প্ৰভাৱ শৰীৰৰ আন আন মাংসপেশীত পৰে। সচৰাচৰ আমাৰ শৰীৰৰ যিবোৰ মাংসপেশী নিষ্ক্ৰিয় অৱস্থাত থাকে, হাঁহিলে সেইবোৰ মাংসপেশী সক্ৰিয় হৈ উঠে। হাঁহিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কেলিফৰ্ণিয়াৰ লোমা লিণ্ডা ইউনিভাৰ্চিটিৰ স্কুল অৱ মেডিচিনৰ গৱেষকসকলৰ মতে, হাঁহিয়ে আমাৰ দেহৰ প্ৰতিৰোধ ব্যৱস্থাক উত্তেজিত কৰা শ্বেতকণিকা টি চেল বৃদ্ধিত সহায় কৰে, ফলত আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু বীজাণুৰ আক্ৰমণক পৰাজিত কৰিব পৰাকৈ পৰ্যাপ্ত শক্তি লাভ কৰে। হাঁহিলে শৰীৰৰ অতিৰিক্ত চৰ্বি দহন হয়। গৱেষকৰ মতে দৈনিক 10-15 মিনিটকৈ হাঁহিলে আমাৰ 50 কেলৰি শক্তি দহন হয়, ফলত ষ্ট্ৰোক আদি জটিল আৰু ভয়ংকৰ হৃদৰোগৰ পৰা ৰক্ষা পাব পাৰি। কিয়নো 100 বাৰ উচ্চ স্তৰত হঁহা 15 মিনিট চাইকেল চলোৱাৰ সমান। যিয়ে জীৱনত কেতিয়াও নহাঁহে অথবা খুব কমকৈ হাঁহে, তেওঁলোক হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা দৈনিক হঁহা লোকতকৈ প্ৰায় 21% বেছি আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনীয়তা 60% বেছি। হাঁহিলে ৰক্তচাপ আৰু তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়। ৰক্ত প্ৰৱাহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। শ্বাসতন্ত্ৰ পৰিষ্কাৰ হয়, ফলত শ্বাস প্ৰশ্বাসজনিত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। হাঁহিয়ে বিষ ৰোধক হিচাপেও কাম কৰে। ইংলেণ্ডত চলোৱা এটা সমীক্ষা মতে দৈনিক 15 মিনিটকৈ হঁহা মানুহৰ বিষ সহ্য কৰিব পৰা ক্ষমতা আনতকৈ 10% বেছি। প্ৰেয়সীৰ হৃদয় আলোড়িত কৰা হাঁহিৰ কথাই হওক কিম্বা আপোনাৰ সন্তানৰ হিয়া মনত হাত পেলোৱা হাঁহিৰ কথাই হওক, হাঁহিৰ সৌন্দৰ্য সুকীয়া।

হাঁহিৰ শক্তি সুকীয়া, হাঁহিৰ মহিমা সুকীয়া। আহক আমি সকলোৱে হাঁহো, নিতৌ হাঁহোঁ, বেছিকৈ হাঁহোঁ, মন খুলি হাঁহোঁ, নিজেও হাঁহোঁ, আনকো হঁহুৱাওঁ। আমি হাঁহি হাঁহি সময়খিনি আনন্দময় কৰি তোলোঁ। স্বামী বিবেকানন্দই কৈছে, হাঁহিবলৈ শিকা, অন্যথা পৰাজয়ে তোমাক চিন্তান্বিত কৰি তুলিব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন ৰূপত আকাশ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামক আদৰণি জনায়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰতিৰক্ষা বাহিনীৰ তিনিওটা শাখাৰ মুৰব্বী জেনেৰেল অনিল চৌহানে আজি জয়পুৰত যুটীয়া কমাণ্ডাৰ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিব। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। পশ্চিমবংগৰ উত্তৰ চৌবিশ পৰগানা জিলাৰ মধ্যম গ্ৰামত অচিনাক্ত দুৰ্বৃত্ত বুলি বিজেপি নেতা শুভেন্দু অধিকাৰীৰ নিহত সহযোগী চন্দ্ৰনাথ ৰথ নিহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাৱ কিংছক 33 ৰাণত পৰাজিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামক আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৱে অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে নৈশ ভোজৰ আয়োজন কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাৰত আৰু ভিয়েটনাম দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ দ্বাৰা সৰ্বাম্মক অংশীদাৰিত্ব শক্তিশালী হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত শান্তি আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত হোৱাত সহায় হ'ব। তেওঁ কয় যে ভাৰত আৰু ভিয়েটনামে ঐতিহাসিক সাংস্কৃতিক আৰু সভ্যতা জড়িত গভীৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। সম্প্ৰতি দুয়ো দেশৰ সম্পৰ্ক বাণিজ্য, প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা, অংশীদাৰী উন্নয়ন, স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি তথা পৰ্যটনকে ধৰি উচ্চ পৰ্যায়ৰ পাৰস্পৰিক বিনিময়ৰ জৰিয়তে শক্তিশালী হৈছে বুলি শ্ৰীমতী মুৰ্মুৱে কয়। ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণকালত বিৰল খনিজ পদাৰ্থ, ডিজিটেল আৰু বিত্তীয় প্ৰযুক্তি, সংস্কৃতি আৰু শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহত চুক্তি স্বাক্ষৰ হোৱাটোক লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। ভাৰত আৰু ভিয়েটনামে সৰ্বাম্মক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে পদক্ষেপ লোৱা বিষয়টোক লৈও তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে বিগত দশকটোত দ্বিপাক্ষিক বাণিজ্য দ্ৰুত অগ্ৰগতি হৈছে আৰু ভাৰতে পাৰস্পৰিক লাভজনক বিষয়সমূহত ভাৰসাম্য ৰক্ষা কৰি বাণিজ্য সম্প্ৰসাৰণ কৰিবলৈ আগ্ৰহী। ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ আধাৰত আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা পদক্ষেপৰ অধীনত ভিয়েটনামৰ সৈতে সম্পৰ্ক উন্নত কৰা বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কালি দুয়োগৰাকী ৰাষ্ট্ৰ নেতাই ভাৰত আৰু ভিয়েটনামৰ পাৰস্পৰিক নিকট সহযোগিতাই দুই দেশৰ বাবে সুযোগ সুবিধাৰ সঞ্চাৰ কৰিব পাৰে বুলি সহমতত উপনীত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰতিৰক্ষা বাহিনীৰ তিনিওটা শাখাৰ মুৰববী জেনেৰেল অনিল চৌহানে আজি জয়পুৰত যুটীয়া কমাণ্ডাৰ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিব। দুদিনীয়া এই সন্মিলনত ন ন ক্ষেত্ৰত সামৰিক সামৰ্থ্য বৃদ্ধি বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। অপাৰেচন সিন্দুৰৰ প্ৰথম বাৰ্ষিকীৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠানে বিশেষ গুৰুত্ব বহন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সন্মিলনত চাইবাৰ, মহাকাশ আৰু মানৱ চিন্তাৰে যুদ্ধৰ প্ৰস্তুতি আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে ভৱিষ্যমুখী ব্যৱস্থা গঢ়ি তুলিবলৈ এখন মঞ্চ প্ৰদানৰ দিহা কৰা হৈছে। এই সন্মিলনত ভৱিষ্যতৰ বাবে উপযোগী বিভিন্ন সঁজুলি আৰু কৌশলসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। পাটনাৰ গান্ধী ময়দানত দিনৰ 12:10 আৰম্ভ হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু NDAৰ কেইবাগৰাকীও নেতা উপস্থিত থাকিব। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে পূৰ্বৰ চৰকাৰখনে গ্ৰহণ কৰা নীতি অনুসৰণ কৰি এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। বিজেপিৰ কমেও 15 আৰু JDUৰ 14

0: পাঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 202 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটো হৈ কুপাৰ কেনলিয়ে 59টা বলত 107 ৰান কৰি অপৰাজিত হৈ থাকে। পেট কামিন্সক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মে কালি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট্ৰো নামক আদৰণি জনায়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰতিৰক্ষা বাহিনীৰ তিনিওটা শাখাৰ মুৰববী জেনেৰেল অনিল চৌহানে আজি জয়পুৰত যুটীয়া কমাণ্ডাৰ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিব। বিহাৰৰ মুখ্যমন্ত্ৰী শ্যামৰাজ চৌধুৰী আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। পশ্চিমবংগৰ উত্তৰ চৌবিশ পৰগণা জিলাৰ মধ্যম গ্ৰামত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ নিকট সহযোগী চন্দ্ৰনাথ ৰথ নিহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাব কিংছক 33 ৰানত পৰাজিত কৰে।
1: আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী। প্ৰিয় শ্ৰোতা, মহাৰাষ্ট্ৰৰ এগৰাকী শিক্ষক, অধ্যাপক, লেখক পি ভি কানেৰ আজি উপজা দিন। 1880 চনৰ 7 মে তাৰিখে মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাত জন্ম লাভ কৰা পি ভি কানে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ 1901 চনত স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি 1903 চনত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ বি এড আৰু আইনৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ ৰত্নগিৰিত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও পি ভি কানে পিছত শিক্ষকতা এৰি বোম্বাই হাইকোৰ্টত ওকালতি আৰম্ভ কৰে। তেওঁ কিছুদিন চৰকাৰী আইন কলেজতো অধ্যাপনা কৰিছিল। পি ভি কানেৰ সাহিত্য, ভূগোল আদি বিষয়তো অগাধ জ্ঞান আছিল। অলংকাৰ সাহিত্যৰ ইতিহাস লিখি তেওঁ সোণৰ পদক লাভ কৰিছিল। মহাৰাষ্ট্ৰৰ প্ৰাচীন ভূগোল লেখন কাৰ্যও তেওঁৰ দ্বাৰাই সম্পাদিত হৈছিল। কানেৰ জীৱনৰ উজ্জ্বল স্বাক্ষৰ হল ধৰ্মশাস্ত্ৰৰ ইতিহাস। এই শাস্ত্ৰ 5টা খণ্ডত সমাপ্ত হয়। সংস্কৃত ধৰ্মশাস্ত্ৰৰ এই বুৰঞ্জীখন ভাৰতবৰ্ষৰ এক গৌৰৱোজ্জ্বল স্বাক্ষৰ। 1942 চনত বোম্বাই চৰকাৰে তেওঁক পাণ্ডিত্যৰ চিনস্বৰূপে মহামহোপাধ্যায় উপাধি প্ৰদান কৰে। এলাহাবাদ বিশ্ববিদ্যালয়ে ডক্টৰ অব লিটাৰেচাৰ, বোম্বাই বিশ্ববিদ্যালয়ে বিশিষ্ট সদস্যৰ সন্মান যাচিছিল। তেওঁ 1947 চনৰ পৰা 1951 চনলৈ বোম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1948 চনত পেৰিছত বহা প্ৰাচ্যবিদ্যাৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদত যোগদান কৰাৰ উপৰিও তেওঁ ইস্তাম্বুল আৰু কেম্ব্ৰিজত বহা এই পৰিষদত যোগদান কৰিছিল। 1959 চনৰ পৰা ভাৰত চৰকাৰে তেওঁক ভাৰত বিদ্যাৰ ৰাষ্ট্ৰীয় অধ্যাপক হিচাপে নিযুক্ত কৰিছিল। স্ত্ৰী শিক্ষাৰ প্ৰচাৰ, বিধৱা বিবাহ প্ৰচলন, অস্পৃশ্যতা দূৰীকৰণ, এই দিশসমূহত পি ভি কানে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। 1963 চনত ভাৰতৰত্ন বঁটা লাভ কৰা পি ভি কানেৰ মৃত্যু হয় 1972 চনত। এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী বাসন্তী দেৱীৰ আজি স্মৃতি দিৱস। তেওঁ স্বাধীনতা সংগ্ৰামী চিত্তৰঞ্জন দাসৰ পত্নী আছিল। 1880 চনৰ 23 মাৰ্চত জন্মগ্ৰহণ কৰা বাসন্তী দেৱীয়ে স্বামী চিত্তৰঞ্জন দাসক অনুসৰণ কৰি আইন অমান্য আন্দোলন আৰু খিলাফত আন্দোলনৰ দৰে বিভিন্ন

আন্দোলনত অংশগ্ৰহণ কৰে আৰু 1920 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাগপুৰ অধিৱেশনতো অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ উৰ্মিলা দেৱী আৰু সুনীতা দেৱীৰ সৈতে লগ হৈ মহিলা কৰ্মীসকলৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ নাৰী কৰ্মমন্দিৰ স্থাপন কৰে। 1921 চনত তেওঁ জলপাইগুৰিৰ পৰা তিলক স্বৰাজ পুঁজিৰ বাবে সোণৰ অলংকাৰ আৰু 2000 সোণৰ মুদ্ৰা সংগ্ৰহ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 1921 চনত অসহযোগ আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে বিদেশী সামগ্ৰীৰ ওপৰত ধৰ্মঘট আৰু নিষেধাজ্ঞা ৰখাৰ আহ্বান জনায়। কলকাতাত 5 স্বেচ্ছাসেৱকৰ সৰু সৰু গোটক কলকাতাৰ ৰাস্তাত খাদী হাতেৰে কটা কাপোৰ বিক্ৰী কৰিবলৈ নিযুক্ত কৰা হৈছিল। স্থানীয় আন্দোলনৰ আগশাৰীৰ ব্যক্তি চিত্তৰঞ্জন দাসে তেওঁৰ পত্নী বাসন্তী দেৱীক এনে এটা গোটৰ নেতৃত্ব দিয়াৰ সিদ্ধান্ত লৈছিল। সুভাষ চন্দ্ৰ বসুৰ সতৰ্কবাণী সত্ত্বেও বাসন্তী দেৱী ৰাজপথলৈ ওলাই গৈছিল আৰু ইয়েই ব্ৰিটিছসকলক তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰৰোচিত কৰিছিল। অৱশ্যে তেওঁক মাজনিশাৰ ভিতৰতে মুকলি কৰি দিয়া হয়। তথাপিও তেওঁৰ গ্ৰেপ্তাৰে এক ব্যাপক আন্দোলনক গতি প্ৰদান কৰিছিল। কলকাতাৰ কাৰাগাৰ বিপ্লৱী স্বেচ্ছাসেৱকেৰে ভৰি পৰিছিল আৰু অধিক সন্দেহজনক লোকক আটক কৰিবলৈ খৰখেদাকৈ ডিটেনশ্যন কেম্প নিৰ্মাণ কৰা হৈছিল। চিত্তৰঞ্জন দাসৰ গ্ৰেপ্তাৰৰ পিছত বাসন্তী দেৱীয়ে তেওঁৰ সাপ্তাহিক প্ৰকাশন বাংলাৰ কথাৰ দায়িত্ব গ্ৰহণ কৰে। 1922 চনৰ এপ্ৰিল মাহৰ চিটাগং সন্মিলনত তেওঁৰ ভাষণৰ জৰিয়তে তেওঁ তৃণমূল আন্দোলনক উৎসাহিত কৰিছিল। তেওঁ স্বামীৰ দৰেই ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিপ্লৱী কৰ্মীসকলৰ প্ৰতি সহানুভূতিশীল আছিল। 1928 চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ শান্তিপূৰ্ণ প্ৰতিবাদী সমদলৰ বিৰুদ্ধে চলোৱা লাঠিচালনাত আৰক্ষীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱাৰ কেইদিনমানৰ পিছতে ৰায়ৰ মৃত্যু হয়। ইয়াৰ পাছত বাসন্তী দেৱীয়ে ভাৰতীয় যুৱক যুৱতীসকলক লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ অনুৰোধ জনায়। 1947 চনত ভাৰতৰ স্বাধীনতাৰ পিছতো বাসন্তী দেৱীয়ে সামাজিক কাম কাজ অব্যাহত ৰাখে। 1973 চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰে। এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী বাসন্তী দেৱীয়ে ইহলীলা সম্বৰণ কৰে 1974 চনৰ 7 মে' তাৰিখে। এগৰাকী ভাৰতীয় অপেচাদাৰী মহিলা বক্সাৰ যমুনা বড়ো, আজি তেওঁৰ উপজা দিন। 1997 চনৰ আজিৰ দিনটোতে শোণিতপুৰ জিলাত জন্ম লাভ কৰা যমুনা বড়োৱে প্ৰথমতে উচু খেলুৱৈ হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। 2009 চনত ওদালগুৰিত অনুষ্ঠিত ৰাজ্যিক উচু চেম্পিয়নশ্বিপৰ সময়ত তেওঁক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৰ্যবেক্ষকসকলে দেখা পায়। পিছলৈ তেওঁ বক্সিং খেলা আৰম্ভ কৰে আৰু বৰ্তমান তেওঁক এলিট মহিলা দলত অন্তৰ্ভুক্ত কৰা হৈছে। 56 সংখ্যক বেলগ্ৰেড মহিলা বক্সিং টুৰ্ণামেণ্টত তেওঁ ৰূপৰ পদক লাভ কৰে। 2019 চনৰ 21 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ কলকাতাত অনুষ্ঠিত দ্বিতীয় বেংগল ক্লাছিক অল ইণ্ডিয়া ইনভিটেশ্যনেল এলিট বক্সিং চেম্পিয়নশ্বিপ আৰু 2019 চনৰে 27 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ জয়পুৰত অনুষ্ঠিত 67 সংখ্যক সৰ্বভাৰতীয় আৰক্ষী কুস্তি ক্লাষ্টাৰত তেওঁ অংশগ্ৰহণ কৰিছিল। 2019 চনৰে 20 মে'ৰ পৰা 24 মে'লৈ গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়, য'ত তেওঁ ছেমিফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী মীনা কুমাৰী আৰু ফাইনেলত ৱাই সন্ধ্যাৰাণী দেৱীক পৰাস্ত কৰিছিল। তেওঁ 23 সংখ্যক 2019 চনৰ প্ৰেচিডেণ্টছ কাপ বক্সিং আন্তঃৰাষ্ট্ৰীয় অপেন টুৰ্ণামেণ্টতো সোণৰ পদক অৰ্জন কৰে আৰু ইয়াত তেওঁ ছেমিফাইনেলত ইণ্ডোনেছিয়াৰ এগৰাকী বক্সাৰক 5-0 ব্যৱধানত পৰাস্ত কৰে। 2019 চনৰ নৱেম্বৰ মাহত যমুনা বড়োৱে ইনফিনিটি অপ্টিমাল ছলিউশ্যনছৰ সৈতে চুক্তিবদ্ধ হয়। ৰাছিয়াৰ উলান উৰেত 2019 চনৰ 3 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ অনুষ্ঠিত হোৱা AIBA মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰা 10 বক্সাৰৰ ভিতৰত যমুনা বড়ো আছিল অন্যতম। অৱশ্যে তাত ব্ৰঞ্জৰ পদক লাভ কৰিয়েই সন্তুষ্ট হ'বলগীয়া হয় যমুনা বড়ো। আজি এইগৰাকী অপেচাদাৰী ভাৰতীয় মহিলা বক্সাৰ যমুনা বড়োৰ উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। ইতিহাসবিদ, সমাজবিদ, অধ্যাপক ডঃ অমলেন্দু গুহৰ আজি মৃত্যুতিথি। 1924 চনৰ 30 জানুৱাৰী তাৰিখে ইম্ফলত জন্ম লাভ কৰা অমলেন্দু গুহৰ স্কুলীয়া শিক্ষা আৰম্ভ হয় ইম্ফলতে। দেউতাকৰ অৱসৰৰ পাছত তেওঁলোকৰ পৰিয়াল গুৱাহাটীলৈ গুচি আহে আৰু ইয়াতে 1941 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত IAত নামভৰ্তি কৰে।
কিন্তু এবছৰ পঢ়ি পূৰ্ব

0: পংগৰ শ্ৰীকাইল কলেজলৈ বদলি হৈ যায়। তাৰ পৰাও বদলি হৈ তেখেতে মুন্সীগঞ্জৰ হৰভাঙা কলেজত নামভৰ্তি কৰি আইএ পৰীক্ষাত চতুৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেন্সি কলেজত পঢ়া শুনা কৰে। 1945 চনত তেখেতে অৰ্থনীতিত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। 1947 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰত উত্তীৰ্ণ হৈ 1948 চনত তেখেতে তেজপুৰৰ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তেখেতে দিল্লীৰ স্কুল অব ইণ্টাৰনেশ্যনেল ষ্টাডিজত বিংশ শতিকাৰ আফগানিস্তানৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰিছিল। তেখেতে পুনেৰ গোখলে ইনষ্টিটিউট অব পলিটিক্স এণ্ড ইকনমিক্স, দিল্লী স্কুল অব ইকনমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব ছচিয়েল ছায়েন্সতো অধ্যাপনা কৰিছিল। 1960 চনত তেখেতে ধুবুৰীৰ জীয়ৰী অনিমা গুহক বিয়া কৰায়। ডঃ অমলেন্দু গুহৰ ইতিহাস গৱেষণাৰ বিশাল ক্ষেত্ৰখন আছিল অসম। মাৰ্ক্সীয় বিশ্ববিখ্যাৰ পোহৰত মধ্যযুগৰ পৰা ব্ৰিটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁ ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বাংলা ভাষাত একোখনকৈ কবিতা পুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বাংলা কবিতা পুথি লুইত পাৰেৰ গাথাৰ বেটুপাত আঁকিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। তেখেতে অসমীয়া ভাষাত ৰচনা কৰা কেইখনমান গ্ৰন্থ হ'ল তোমালৈ, অসমীয়া কবিতা পুথি, ছোভিয়েট দেশত এভুমুকি, আফগানিস্তানত এভুমুকি, গোৱালপাৰা জিলাৰ আৰ্থসামাজিক ব্যৱস্থা, বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ, অসম নমৰে আমিও নমৰো, প্ৰসন্নলাল চৌধুৰীৰ চানেকী কবিতা, অসমৰ ইতিহাস অধ্যয়ন আৰু ৰচনা ইত্যাদি। বাংলা ভাষাৰ দুখন গ্ৰন্থ হ'ল লুইত পাৰেৰ গাথা, সূৰজমুখীৰ স্বপ্ন ইত্যাদি। এগৰাকী ইতিহাসবিদ, সমাজবিদ, অধ্যাপক, কবি ডঃ অমলেন্দু গুহৰ জীৱনাৱসান হয় 2015 চনৰ 7 মে' তাৰিখে। এগৰাকী ভাৰতীয় সাংবাদিক আৰু NDTVৰ সহপ্ৰতিষ্ঠাতা ৰাধিকা ৰয়ৰ আজি জন্মদিন। NDTVৰ আনজন প্ৰতিষ্ঠাপক হ'ল সাংবাদিক তথা তেখেতৰ স্বামী প্ৰণয় ৰয়। 1949 চনৰ 7 মে' তাৰিখে জন্ম লাভ কৰা এগৰাকী সাংবাদিক ৰাধিকা ৰয়ক স্বামী প্ৰণয় ৰয়ে NDTVৰ নেপথ্যত থকা পৰিচালনাগত দৃষ্টি আৰু শক্তি বুলি স্বীকৃতি দিয়ে। তেখেতে নিউজ চেনেলটোৰ প্ৰায়বোৰ কাম কাজেই চোৱা চিতা কৰে। 1988 চনৰ পৰা 2011 চনলৈকে তেখেতে NDTVৰ পৰিচালন সঞ্চালক আছিল। 2011 চনৰ 29 জুলাইত চেনেলটোৰ কাৰ্যবাহী সহ অধ্যক্ষ হিচাপে দায়িত্ব চম্ভালে। ইয়াৰ লগতে তেখেতে NDTVৰ কাৰ্যবাহী পৰিচালকৰ দায়িত্বও পালন কৰি আহিছে। 25 বছৰতকৈও অধিক সময় জুৰি টেলিভিছনৰ জগতত জড়িত হৈ থকা স্বত্তেও তেখেতে খুব কম সংখ্যকহে সাক্ষাৎকাৰ কৰিছে বা খুব কম সংখ্যক আলোকচিত্ৰতহে তেখেতক দেখা গৈছে। আজি তেখেতৰ জন্মদিনত আমি তেখেতলৈ জনাইছো আন্তৰিক শুভকামনা। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1832 চনত গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয়। 1989 চনত জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে। এই কেমেৰাটো বৰ্তমান কোডাক নামেৰে জনাজাত। 1812 চনত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ জন্ম হয়।
1: 50% ৰেহাই
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। অসম বিধানসভাৰ নৱনিৰ্বাচিত 126 জনীয়া বিধায়কৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতত দাখিল কৰে।

ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই। লগে লগে পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰক্ৰিয়া সুচল কৰি আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ তৎপৰতা আৰম্ভ কৰিলে ৰাজ্যিক বিজেপিয়ে। ৰাজ্যৰ ৰাজনীতিত ইতিহাস গঢ়ি পুনৰ ক্ষমতালৈ অহা বিজেপিয়ে পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত আৰম্ভ কৰিছে প্ৰস্তুতি। সেই অনুসৰি অহা 9 মে'ত দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এক ভাল খবৰ। পৰ্যটকৰ আগমনে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। 2025-26 পৰ্যটন বৰ্ষত বৃদ্ধি পালে 61,543 পৰ্যটক। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুজৰাটৰ লোথালত নিৰ্মীয়মান ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু 2026 চনৰ জুলাই মাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। লোথালত চলি থকা এই প্ৰকল্পৰ কাম ত্বৰান্বিত কৰাৰ লগতে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে সৰ্বানন্দ সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত দেশত 2টা নতুন ছেমিকণ্ডাক্টৰ গোট স্থাপনত অনুমোদন জনোৱা হয়। উত্তৰ পূব সীমান্তৰ ৰেলৱে যোৱা এপ্ৰিল মাহত 1,135খন মালবাহী ৰেক আনলোড কৰাৰ অভিলেখ গঢ়িছে। ইয়াৰ জৰিয়তে 2026-27 বিত্তীয় বৰ্ষৰ মালবাহী পৰিবহণৰ এক শক্তিশালী আৰম্ভণি সূচনা হৈছে বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰিছে ৰেল কৰ্তৃপক্ষই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঘোষণা কৰে যে ভাৰত আৰু ভিয়েটনামৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰাৰ লক্ষ্যৰে 2030 চনৰ ভিতৰত বাণিজ্য 25 বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা হ'ব। নীতিশ কুমাৰৰ ৰাজ্যসভালৈ গমনৰ পাছত বিহাৰত বিজেপিৰ নেতৃত্বত গঠন হোৱা ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হ'ব। খেলৰ পৃষ্ঠাত 20 বছৰৰ অধীৰ অপেক্ষাৰ অৱসান ঘটাই চেম্পিয়নছ লীগৰ ফাইনেলত স্থান নিশ্চিত কৰিছে আৰ্চেনালে। কালি অনুষ্ঠিত গুৰুত্বপূৰ্ণ লীগ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে 33 ৰাণৰ ব্যৱধানত পাঞ্জাব কিংছক পৰাস্ত কৰে। নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ মেচৰ সূচী ঘোষণা কৰা হৈছে। সেই অনুসৰি আজিৰে পৰা অনুষ্ঠিত হ'ব 4খন দুদিনীয়া কোৱাৰ্টাৰ ফাইনেল মেচ। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে।
1: আকাশবাণী গুৱাহাটী
2: অভিলেখাগাৰৰ পৰা।

0: শৈশৱৰ পৰাই নিজৰ ঘৰত লাভ কৰা সাংস্কৃতিক পৰিৱেশে এই শিল্পীগৰাকীৰ মন আকৃষ্ট কৰিছিল গীত অভিনয় আদিৰ প্ৰতি। নৃত্যৰ প্ৰতি আছিল তেখেতৰ বিশেষ ধাউতি।
1: একেবাৰে সৰু কালি ল'ৰালি কালৰ পৰা মানে মোৰ এটা স্পৃহা এটা আছিলে বা এটা ধাউতি আছিল খুব এই গান বাজনাৰ প্ৰতি। কাৰণ ঘৰখনত আমাৰ ঘৰখনত ধৰক দেউতাই এক্টিং কৰিছিলে, তাৰপিছত মোৰ বাইদেউৱে ভাল গান গাইছিলে, চেতাৰ বজাইছিলে।
2: কি নাম তেখেতৰ?
1: তেখেতৰ নাম মানদা দাস। তেখেত এতিয়া ৰিটায়াৰ, তেওঁ স্কুল টিচাৰ আছিলে। তাৰপিছতে মোৰ খুৰাদেউ যিসকল আছিলে তেওঁলোককো প্ৰায়

0: এই দেখিছিলো হারমোনিয়াম খুন লৈ গান গোৱা
1: ঘৰত আপুনি পৰিৱেশ এটা পাইছিল
0: পাইছিলো আৰু তাৰ মাজৰ পৰা কিয় ক'ব নোৱাৰো মোৰ সৰুৰ পৰা কিবা এটা দেউতাক ষ্টেজত দেখি পেলাই বোধ কৰো অকণমানি বয়সতে ধৰক মই মাৰ লগত দেউতাৰ কৰা থিয়েটাৰবোৰ চাবলৈ যাওঁ তেতিয়াৰ পৰা এটা খুব এটা হাবি আছে যে এদিন ময়ো হয়তো এনেকৈ ৰং চং হৈ ষ্টেজত উঠিব পাৰিম এক্টিং কৰিব পাৰিম সেই ভাৱটো দেউতাৰ পৰা মই পাইছিলোঁ বেছি আৰু প্ৰথম যিটো মই আপোনাৰ ধৰক ঠিক অভিনয় বুলি নহয় প্ৰথম ষ্টেজত যেতিয়া নামো সেইটো আছিলে হেৰি এটা কবিতা আবৃত্তি হেৰি আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সেইটো কৰি পেলাই মই প্ৰথম পুৰস্কাৰ পাওঁ এছ চি ৰয় প্ৰিন্সিপাল কটন কলেজৰ পৰা এটা স্পেচিয়েল প্ৰাইজ পাইছিলোঁ
1: সেইটো প্ৰতিযোগিতা গুৱাহাটীত হৈছিল নেকি
0: নহয় নহয় শ্বিলঙতে তেতিয়া গুৱাহাটীৰ কোনো প্ৰশ্নই নাছিলে কাৰণ মানে সেইখনে ৰাজধানী আছিল গতিকে প্ৰাধান্যটো গোটেইবোৰ তাতেই আৰু আমি অসমীয়া ৰাইজক তাতে বেছিভাগ লগ পাইছিলোঁ এতিয়া যেতিয়া পৰাই মেঘালয় গভৰ্মেণ্ট হৈ গ'ল তেতিয়াৰ পৰাহে অসমীয়া ৰাইজ গোটেইখন নামি আহিল গুৱাহাটীলৈ
1: আপুনি প্ৰথমতে সংগীতৰ চৰ্চা আৰম্ভ কৰিছিল নে নাই আপুনি মঞ্চাভিনয় আৰম্ভ কৰিছিল
0: প্ৰথমতে মই নাচিছিলোঁ
1: এটাও কৰা নাই মই সোধাৰ ভিতৰত বাৰু
2: গীত নৃত্য অভিনয় এই আটাইকেইটা দিশৰ সৈতে জড়িত হৈ পৰা এই শিল্পীগৰাকী হ'ল জ্ঞানদা কাকতি
1: নাচ আপুনি কি নাচ নাচিছিল
0: নাচিছিলোঁ মানে কি সৰুতে যি দেখোঁ আৰু কাৰণ কোনোবাই ক'ৰবাত কিবা নাচিছে তাকে সেইফালে অনুকৰণ কৰোঁ ধৰক ক'ৰবাত হয়তো হয়তো যাত্ৰা হৈছে মই মানে খুব মানে দুষ্ট আছিলোঁ ক'বলৈ গ'লে তা আমাৰ ঘৰত এগৰাকী খাচী লেডিয়ে কাম কৰিছিলে তাইক লগত লৈ লৈ পেলাই অ'ত ক'ৰবাত থিয়েটাৰ হৈছে ক'ত ক'ৰবাত যাত্ৰা হৈছে মনে মানে তাতে সোমাই সোমাই মানে
1: স্মাৰ্ট বুলি কয় তেতিয়া এইটো দুষ্ট বুলি কৈছিল
0: দুষ্ট মানে মই মানে মাৰ খাইছিলোঁতো খুব স্মাৰ্ট নহয় আৰু দুষ্ট হোৱাৰ কাৰণেহে মাৰ খাইছিলোঁ স্মাৰ্ট আজিকালি মানুহে স্মাৰ্ট হ'লে ভাল পায় তেতিয়া ভাল নাপাইছিলে তেতিয়া কেনেকৈ মানে মেকুৰীটোৰ নিচিনাকৈ ঘৰৰ ভিতৰত সোমাই থাকো সেইটো বেছি বিচাৰিছিলে নহয় জানো
1: আপুনি আনুষ্ঠানিকভাৱে নাচ ক'ত পৰিৱেশন কৰিছিল
0: হেৰি মানে প্ৰথম নাচ পৰিৱেশন কৰোঁ ইউৰোপিয়ান ক্লাব শ্বিলং হেৰি আপোনাৰ শ্বিলং ক্লাবত
1: এইটো বিদেশী নাচ নেকি
0: বিদেশী নহয় আমাৰ হেৰি সত্ৰীয় নাচ আৰু মানে ময়ে প্ৰথম অসমীয়া ছোৱালী তাত এ প্ৰাণ গোপাল জীৱেশ্বৰ গোঁহাই পৰিৱেশন কৰা এটি মানে নৃত্য তাত মই নাচিছিলোঁ আৰু তাত মই খুব নাম কৰোঁ আৰু তেতিয়াৰ পৰা মোক সকলো ৰাইজে তাত যিখিনি ডাঙৰ ডাঙৰ অফিচাৰ আছিলে তেওঁলোকে সদায় মোক দেখিলে কৃষ্ণ কৃষ্ণ বুলি মাতিছিলে কাৰণ মই কৃষ্ণ হৈ নাচিছিলোঁ আৰু আৰু সেইটো ক্লাবতে মই বাঁহীও বজাইছিলোঁ
1: আপুনি বাঁহীও বজাইছিল
0: হয়
1: সেইকাৰণে কৃষ্ণ বুলি মাতাটো আপোনাৰ আচৰিত হোৱা নাই কথা
0: কলেজলৈকে নাচিছোঁ কলেজলৈকে নাচিছোঁ তাৰ পাছতে আপোনাৰ সতী বেউলা লক্ষিণদা এইবোৰ কৰোঁতে সেই থিয়েটাৰ কৰিছিলোঁ স্কুলত থাকোঁতে ধৰক প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত আমাৰ ফাংচন হয় তাত তাৰপিছতে ধৰক সৰু ইংলিছ নাটক হৈছিলে স্লিপিং বিউটি তাত কৰিছিলোঁ যুৱৰাজ হৈ পেলাই তাৰপাছতে তেনেকৈ ধৰক এখন দুখনকৈ মই সৰু সৰু নাটক বহুত কৰিছিলোঁ যিবোৰ ধৰক মই মানে এতিয়া যেতিয়া মনে মনে বহোঁ অকলে অকলে ভাবোঁ বৰ সপোন সপোন লাগে যে সঁচাকৈ মই কৰিছিলোঁ নে আন কোনোবাহে কৰিছিলে
2: শৈশৱতে জ্ঞানদা কাকতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা নৃত্য শিকাৰ সুযোগ লাভ কৰিছিল
0: প্ৰথমতে মই সত্ৰীয়া নাচেই শিকিছোঁ তাৰপাছতে মোৰ এই নাচ দেখি পেলাই আপোনাৰ কলাগুৰু বিষ্ণুপ্ৰসাদে তেখেতে এদিন আহিলে আহি পেলাই ক'লে যে তুমি খুব ভাল শিল্পী হ'বা তেখেতে খুব প্ৰশংসা কৰিলে কৰি পেলাই মোৰ দেউতাক ক'লে যে তাইৰ নাচৰ প্ৰতি ইমান হাবি আছে যেতিয়া ময়ে শিকাম তাৰপিছত দেউতাই ক'লে ঠিক আছে তাৰপিছতে মই ভাবিছিলোঁ যে যেতিয়া মই মেট্ৰিক দিওঁ তেতিয়া এটা ছাবজেক্ট ল'ম ডান্সৰ ছাবজেক্ট এটা তেতিয়াৰ দিনত আছিলে এটা শুনিছিলোঁ তাৰপিছতে তেখেতে আহি পেলাই প্ৰায়ে মোক সন্ধিয়া সময়ত নাচ শিকাইছিলে এনেকৈ ছবিবোৰ আঁকি আঁকি দিয়ে সেইমতে তেখেতে মুদ্ৰাবোৰ বুজাই বুজাই দিয়ে আৰু মই আহৰণ কৰিছিলোঁ তাৰ পৰা কিন্তু এনেতে মোৰ দুৰ্ভাগ্যবশতঃ মোৰ মাক কোনোবা আহি ক'লে যে এনেকৈ ডাঙৰ ছোৱালীক তুমি নাচ শিকিবলৈ দিয়াটো ভাল নহয় কাৰণ এনেকৈ নাচ শিকিলে তাইৰ বিয়া বাৰু নহ'ব কাৰণ তেতিয়াৰ দিনত আছিলে কি বিয়াৰ প্ৰাধান্যটো বেছি দিছিলে মাক দেউতাকে গতিকে তাতেই মোৰ সেই নাচটো ষ্টপ হৈ গ'ল তাৰপিছত পিছে মই নিজে নিজে বলিয়াই বোলক বা জীয়াই বোলক ক'ৰবাত কিবা হ'লে মই অকলে অকলে নাচি থাকোঁ কোনোবাই কিবা কওক বা নকওক বা মা দেউতাই কিবা এটা মোক খঙেই কৰক বা মাৰকে মই তাৰ কাৰণে একো হেৰি কৰা নাছিলোঁ অৱশ্যে তাৰ কাৰণে মই বহুত মাৰ খাইছোঁ তাৰপাছত আপোনাৰ বিয়াৰ পাছত মই কলেজত নাচিছোঁ ছ'চিয়েল ফাংচনত নাচিছোঁ সেয়ে মোৰ লাষ্ট ডান্স বিয়াৰ পাছত আৰু তাৰপাছত আৰু নচা নাই তাৰপাছত মই হেৰিলৈ গুচি আহোঁ আপোনাৰ এক্টিঙলৈ গুচি আহোঁ ৰেডিঅ'ত কাম কৰোঁ ৰেডিঅ'ত বহুত অভিনয় কৰিলোঁ

0: বহুত গান গালো, বহুত কবিতা পঢ়িলো।
1: সংগীত চৰ্চা কৰাৰ ক্ষেত্ৰত পিতৃৰ পৰা তেখেতে পাইছিল বিশেষ উদগনি। তেখেতে আকাশবাণীলৈ আহিছিল কণ্ঠশিল্পী হোৱাৰ উদ্দেশ্যে, কিন্তু কণ্ঠ পৰীক্ষা দিবলৈ আহোঁতে তেখেতে সুযোগ পাইছিল ঘোষক হোৱাৰ।
0: সদায় দেউতাৰ এটা নিয়ম আছিল যে যে যে গান গায় মানে গধূলিৰ পৰা হাৰমনিয়ামখন লৈ বহাটো তেখেতে বৰ ভাল পাইছিলে, যিয়ে হওক নহওক, চাৰে গামাই হওক বা যিয়ে হওক নহওক। সেইকাৰণে গতিকে তেতিয়াৰ দিনত আছিলে কি বঙালী গান, গতিকে বেছিভাগ বঙালী গান গাইছিলোঁ। মোৰ অল ইণ্ডিয়া ৰেডিঅ'ত যেতিয়া অডিশ্যন দিওঁ মই, তেতিয়া মোৰ এটা চিন্তা হৈছিল যে মই এতিয়া কি গান গাম। তেতিয়া আছিলে আপোনাৰ পৰিমল চৌধুৰী, তেখেতে হেৰি মিউজিক ডিৰেক্টৰ আছিলে। তাৰপিছতে মই যেতিয়া আহোঁ তেওঁৰ তালৈ প্ৰথম এনেকৈ অডিশ্যন দিব খুজিছোঁ বুলি কওঁতে, তেখেতে মোক সুধিলে কি গান গাবা, মই বোলে এনেকৈ বঙালী গান, বোলে নাই বঙালী গান নহ'ব, তুমি অসমীয়া গান গাব লাগিব। তেতিয়া মই অসমীয়া গান একদম নাজানো, তেতিয়া মই সেইকাৰণে আপোনাৰ ভজনৰে সৈতে অডিশ্যন দিছিলোঁ আৰু বোধ কৰোঁ দুটা এটা লাইন অসমীয়া গাইছিলোঁ। আৰু তেতিয়াই তেওঁলোকে মোৰ ভইচটো দেখি মোক পাছদিনাখনলৈ মাতিলে।

0: যি হওক নহওক, সেইকাৰণে গতিকে তেতিয়াৰ দিনত আছিলে কি বঙালী গান, গতিকে বেছিভাগ বঙালী গান গাইছিলোঁ। মোৰ অল ইণ্ডিয়া ৰেডিঅ'ত যেতিয়া অডিশ্যন দিওঁ মই, তেতিয়া মোৰ এটা চিন্তা হৈছিল যে মই এতিয়া কি গান গাম। তেতিয়া আছিলে আপোনাৰ পৰিমল চৌধুৰী, তেখেতে হেৰি মিউজিক ডিৰেক্টৰ আছিলে। তাৰপিছতে মই যেতিয়া আহোঁ তেওঁৰ তালৈ প্ৰথম এনেকৈ অডিশ্যন দিব খুজিছোঁ বুলি কওঁতে, তেখেতে মোক সুধিলে কি গান গাবা, মই বোলে এনেকৈ বঙালী গান, বোলে নাই বঙালী গান নহ'ব, তুমি অসমীয়া গান গাব লাগিব। তেতিয়া মই অসমীয়া গান একদম নাজানো, তেতিয়া মই সেইকাৰণে আপোনাৰ ভজনৰে সৈতে অডিশ্যন দিছিলোঁ আৰু বোধ কৰোঁ দুটা এটা লাইন অসমীয়া গাইছিলোঁ। আৰু তেতিয়াই তেওঁলোকে মোৰ ভইচটো দেখি মোক পাছদিনাখনলৈ মাতিলে যে ইউ কাম ফৰ এনাউন্সাৰ পোষ্টৰ কাৰণে, তুমি আহিবা, কাইলৈ তোমাৰ আমি ভইচটো ল'ম।
1: আপুনি কিমান দিন কৰিলে চাকৰি আকাশবাণীত?
0: চাকৰি ভালেমান দিন কৰিছোঁ, ভালেমান দিন কৰিছোঁ। অৱশ্যে কামটো মই মোৰ নিজৰ দোষতে এৰিছিলোঁ, কাৰণ এদিন মই মাইকৰ ওচৰত হাঁহি দিছিলোঁ এনাউন্সমেণ্ট কৰি থাকোঁতে, কিবা এটা মানে সিফালৰ পৰা কোনোবাই মোক জোকাই আছিলে, থাকোঁতে মোৰ হাঁহি উঠি গ'ল, মই হাঁহি দিলোঁ,
1: হাঁহিটো স্পষ্টভাৱে ওলাই গ'ল।
0: তাৰপাছত তেওঁলোকে মিটিঙত মোক, মই এতিয়া কিন্তু তেওঁলোকৰ নাম নক'লোঁ আৰু যে তাহাঁতে মোক হঁহুৱাইছে বুলি, গতিকে মই চুপচাপ কৰিবলৈ গ'লো, মোৰেই দোষ, গতিকে মই কামটো এৰিবলগীয়া হ'ল। তাৰপিছত আকৌ মাতিছিলে, তাৰপিছত মই বোলো নাই আকৌ কেতিয়াবা কিবা এটা হ'ব, গতিকে মই নোযোৱাই ভাল নেকি আৰু।
2: পাৰঘাট ছবিত কৰা অভিনয়ৰ যোগেদি অসমীয়া ছবি জগতত প্ৰৱেশ কৰা জ্ঞানদা কাকতিয়ে ওপৰ মহলা, ৰঙা পুলিচ, সৰাপাত, পিয়লি ফুকন আদি ছবিত কৰা অভিনয়ৰ স্মৃতি দৰ্শকৰ মনত এতিয়াও সজীৱ হৈ আছে। তেখেতে কেইবাখনো বাংলা ভাষাৰ ছবিতো অভিনয় কৰিছিল। জ্ঞানদা কাকতিয়ে নিজে গীত গোৱাৰ উপৰিও তেখেতে গীতৰ সুৰ কৰিছিল। তেনে এটি গীত হ'ল পদ্ম বৰকটকী ৰচিত লুইতৰ পাৰৰে কহুৱা বনতে। এই গীতটিত তেখেতৰ সৈতে কণ্ঠদান কৰা শিল্পীগৰাকী আছিল জ্যোতিৰ্ময় কাকতি।

0: অসমত আকাশবাণী কেন্দ্ৰ স্থাপন হোৱাৰ সময়ৰে পৰা তেখেত জড়িত হৈ পৰিছিল আকাশবাণীৰ এগৰাকী বিষয়া হিচাপে। আৰম্ভণিৰ কালচোৱাত যথেষ্ট অসুবিধা থকা স্বত্তেও নিষ্ঠাৰে ৰাইজৰ সেৱাত ব্ৰতী হোৱাসকলৰ অন্যতম আছিল ছৈয়দ আব্দুল মালিক।
1: তেতিয়া অসমত আমাৰ অনাতাঁৰ কেন্দ্ৰ নতুনকৈ প্ৰতিষ্ঠিত হৈছে আৰু মই তাত এজন প্ৰগ্ৰেম এছিষ্টেণ্ট হিচাপে যোগদান কৰিবলৈ পোৱাটো সঁচাকৈ সেই সময়ত এটা সৌভাগ্যৰ কথা আছিল বুলি মই ভাবোঁ। অৱশ্যে যেতিয়া এজন প্ৰগ্ৰেম এছিষ্টেণ্ট হিচাপে তাত যোগদান কৰিলোঁ, কৰাৰ পিছত দেখিলোঁ যে আমাৰ সন্মুখত নানা সমস্যা। প্ৰধান কথা যে অসমত সেই সময়ত ৰেডিঅ'ৰ লগত বা ৰেডিঅ'ৰ কাৰ্যাৱলীৰ লগত সম্পৰ্ক থকা লোকৰ সংখ্যা অতি সীমাবদ্ধ, প্ৰায় নাছিল বুলিলেও হয়। দুই চাৰি গায়ক গায়িকা আছিল, দুই চাৰি হয়তো কলিকতাত কেতিয়াবা ব্ৰডকাষ্ট কৰা মানুহ আছিল, তাৰ বাহিৰে বাকীসকল সকলো নতুন মানুহ আছিল। আৰু আমি যিবিলাক হয়তো বিষয়ববীয়া আছিলোঁ, আমিও আছিলোঁ নতুন, সকলো কথা নাজানো। ইপিনে সেই সময়ত ঠিক ব্ৰিটিছৰ দিনৰ পৰা আহৰণ কৰা যি ব্যুৰক্ৰেচি আছিল, সেই ব্যুৰক্ৰেচিৰ গোটেই ছিষ্টেমটো চলি আছিল। গতিকে সেইফালে ব্যুৰক্ৰেচিৰ সীমাবদ্ধতা, আনফালে আমাৰ নতুনকৈ স্বাধীন হোৱা দেশৰ ডেকা মানুহৰ যিটো আমাৰ মুকলিমূৰীয়া ভাৱ, এই দুটাৰ মাজত এটা আদৰ্শগত সংঘাত নোহোৱা নহয়। কিন্তু আমি তাৰ মাজেদি চলি যাবলগীয়া হৈছিল। আৰু প্ৰথম অৱস্থাত আমি ভাবিছিলোঁ যে অল ইণ্ডিয়া ৰেডিঅ' নিশ্চয় এটা অসমৰ সংস্কৃতিৰ আৰু অসমৰ চিন্তা কল্পনা ভাৱধাৰাৰ বাহন হ'ব আৰু তেনেকুৱা এটা জাতীয় অনুষ্ঠান হ'ব বুলি পেলাই সেই সময়ত আমি ধাৰণা কৰি লৈ ইয়াক গঢ়ি তুলিবৰ চেষ্টা কৰিছিলোঁ। যিসকল মোৰ সহকৰ্মী পাইছিলোঁ সেইসকলৰ সেই একেটাই উদ্যম আছিল। আমাৰ বিখ্যাত গায়ক ভূপেন হাজৰিকা, নাট্যকাৰ আৰু অভিনেতা সত্যপ্ৰসাদ বৰুৱা, আমাৰ ক্লাছিকেল মিউজিকৰ সুগায়ক বীৰেণ ফুকন ইত্যাদি আছিল, আৰু কথা ছবিৰ পৰিচালক আৰু সেই সময়ৰ নাটকৰ লগত জড়িত ফণি তালুকদাৰ বা মৃগেন ৰায়চৌধুৰী, এইসকল আছিল। তদুপৰি আমাৰ ষ্টাফ আৰ্টিষ্ট হিচাপে সুগায়ক শিৱপ্ৰসাদ ভট্টাচাৰ্য আৰু অন্যান্য কেইবাজনো আছিল, যিসকলে সেই সময়ত আমাক যথেষ্ট সকলো প্ৰকাৰৰ পৰা সহায় কৰিছিল। আৰু আমাৰ অভিজ্ঞতা হ'লগৈ প্ৰথম অৱস্থাত যে আমি হাঁহি কান্দোনৰ মাজেদি অনুষ্ঠানবিলাক পৰিচালনা কৰিবলগীয়া হৈছিল বা বতাহত শ্ৰোতাৰ কাৰণে আমি পৰিৱেশন কৰিবলগীয়া হৈছিল। মন্ত্ৰীসকল আহিছিল, কেতিয়াবা গভৰ্ণৰো হয়তো ব্ৰডকাষ্ট কৰিছিল, আৰু আমি গাঁৱলীয়া মানুহক আনিছিলোঁ, ছাত্ৰসকলো আহিছিল, আৰু সেইকাৰণে বেছিভাগৰে হয়তো এই সম্পৰ্কে একো অভিজ্ঞতা নাছিল। আৰু মই আছিলোঁ সাহিত্যচোৰা আৰু নাটকৰ দায়িত্বত। অৱশ্যে মাজে মাজে আমি কেতিয়াবা টকছ বা অন্যান্য প্ৰগ্ৰামতো আমি চকু দিবলগীয়া হৈছিল আৰু সেইবিলাকত আমাৰ নানা সমস্যাৰ সন্মুখীন হৈছিলোঁ। ধৰি লওক, নাটকত এগৰাকী ছোৱালীয়ে এবাৰ নাটকৰ শিল্পী হ'বৰ কাৰণে অডিশ্যন দিবলৈ আহিল, বেছ শকতাৱত স্বাস্থ্যৱতী ছোৱালী। মই এনেই সুধিলোঁ আগতে যে আপুনিনো কেনেকুৱা ধৰণৰ ভাও দি ভাল পায়। তেওঁ ক'লে যে মই সদায় মতা মানুহৰ ভাও দিওঁ। মতা মানুহৰ কেনেকুৱা বোলে, ধৰক মই জয়মতী হ'লে গদাধৰ কৰোঁ আৰু তেনেকুৱা ভীম অৰ্জুন ইত্যাদি তেনেকুৱা। মই ক'লোঁ যে ৰেডিঅ'টো সিমান আমাৰ শকতাৱত মানুহ নহ'লেও হয়, মাতটো শকত হ'লে আমি মতা মানুহৰ ভাও দিয়াব পাৰোঁ আৰু মতা মানুহৰ ভাও আমি মতা মানুহৰ হতুৱাই দিয়াওঁ। তে ছোৱালীগৰাকীয়ে ক'লে যে নহয়, মই মাইকী মানুহৰ পাৰ্ট কৰাই নাই কোনদিন, সদায় মতা মানুহৰে কৰিছোঁ। গতিকে মই অলপমান অসুবিধাত পৰিছিলোঁ, কাৰণ ছোৱালীজনীৰ আগ্ৰহ আছে, অথচ মই দিব লাগে ফিমেল ভইচ এটাত, মেল ভইচৰ মানে ৰোল এটা দিব লাগে, এনেকুৱা মাজে মাজে অসুবিধা হৈছিল। তেনেকুৱা নানা ঘটনাই ঘটিছিল। ধৰক এজন নাট্যকাৰে এখন পাঁচ অংকীয়া নাটক লিখি লৈ আহিল, মোক চাবলৈ দিলে যে এইখন নাটক ৰেডিঅ'ৰ কাৰণে যুগুত কৰিব লাগে, ব্ৰডকাষ্ট কৰিব লাগে। মই পঢ়ি চাই পেলাই দেখিলোঁ যে এইখন ষ্টেজতো সম্ভৱ নহয়, সম্ভৱ নহয়, আৰু আমাৰ ৰেডিঅ' নাটকৰ যি সীমাবদ্ধতা আছে, আধা ঘণ্টাৰ ভিতৰত কৰিব লাগে বা তাতকৈ কম সময়ত কৰিব লাগে, সেইটোতো সম্ভৱ নহ'বই। তথাপিতো ষ্টেচন ডিৰেক্টৰে মোক বৰকৈ ধৰাৰ কাৰণে মই চেষ্টা কৰি চালোঁ। অৱশ্যে নিৰুপায় হৈ মই তেওঁকে মাতি পঠিয়ালোঁ। তেওঁ ক'লোঁ যে এই নাটকখন মঞ্চৰ কাৰণে হয়তো হ'লহেঁতেন, ৰেডিঅ'ৰ কাৰণে বৰ অসুবিধা হ'ব, আপুনি চাওকচোন আপুনি কেনেকৈনো এইখন নাটক ৰেডিঅ' নাটক কৰিব পাৰি। তেওঁ ক'লে কেলে তাত ৰেল দিছোঁ নহয়, এৰোপ্লেন দিছোঁ নহয়, কুকুৰৰ ভুকনি আছে নহয়, তাৰমানে কুকুৰৰ ভুকনি যদি থাকে, ৰেলৰ শব্দ এৰোপ্লেনৰ শব্দ থাকে, তেতিয়াহ'লে মানে ৰেডিঅ' নাটক হ'ব পাৰে। এনেকুৱা এটাই আছিল সেই সময়ত ৰেডিঅ' নাটকৰ ধাৰণা, কাৰণ ছাউণ্ড এফেক্ট কথাটো বৰ সেই সময়ত এটা লাক্সাৰীৰ নিচিনা আছিল, এটা বিলাসিতাৰ নিচিনা আছিল, খুব ধুমুহা কিবা কিবি এনেকুৱা ৰকমৰ মটৰ গুচি যোৱা, এইবোৰ আজিকালিও দিয়ে, আজিকালি কমাইছে, কিন্তু

0: এতিয়া সেই সময়ত আছিল কি চাউণ্ড এফেক্ট দিব পৰাটো হৈছে আমাৰ নাটক, তাৰমানে কিছুমান BBC ৰেডিমেড চাউণ্ড এফেক্ট আছিলে, সেইখিনি আমি ৰেকৰ্ড প্লেবেক কৰোঁ, তাৰবাবে নিজেও দুই চাৰি চাউণ্ড এফেক্ট সৃষ্টি কৰা হয়। ধৰি লওক বৰষুণ দিয়াৰ চাউণ্ড এফেক্ট আমি দিবলগীয়া হৈছিল, গতিকে ক'ৰবাৰ পৰা এটা চলা হেড এটা বিচাৰি আনি পেলাই তাৰ ওপৰত এটোপাল দুটোপালকৈ পানী পেলাই থাকি, নহ'লে আঙুলিৰে টুক টুক কৰি পেলাই কোনোমতে আমি বৰষুণ দিয়াটো কৰিছিলোঁ। তাৰপিছত ধৰি লওক এই দুৱাৰ টুৱাৰ খোলা মেলা, সেইবোৰ প্ৰায় দুৱাৰ টুৱাৰ খুলি মেলি আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ তেনেকুৱা সময় আমাৰ চাউণ্ড এফেক্ট নাছিলে। আৰু এজন মানুহ আছিল, তেখেতে বিভিন্ন জন্তুৰ মাত হেৰি কৰিব পাৰে, তেওঁ আহি পেলাই তেওঁ আমাক কিছু ৰেকৰ্ড কৰাইছিল। তেওঁ কৈছিল যে এইবিলাকো চাউণ্ড এফেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে, কুকুৰৰ ভুকনি, মেকুৰীৰ কাজিয়া, কুকুৰৰ কাজিয়া ইত্যাদি সেই মুখেৰে সৈতে কৰিছিল, সেইবিলাকো আমি ৰেকৰ্ড কৰি লৈছিলোঁ। অৱশ্যে সেই সময়ত টেপৰ ব্যৱস্থা নাছিল, ডিস্ক ৰেকৰ্ড আছিল, আৰু ডিস্ক ৰেকৰ্ড সেই সময়ত কিছু দামীও আছিল, আৰু সেই প্লেবেক কৰিবলৈ ডিস্ক ৰেকৰ্ড বৰ অসুবিধাও, গতিকে সেইবিলাক দিগদাৰী আছিল। তথাপি তাৰ মাজেদি নাটক ইত্যাদি কৰা হৈছিল, কিন্তু যিসকলে অভিনয়ত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ বৰ একাগ্ৰতা আৰু আন্তৰিকতা আছিল, সৰু ৰোল এটাৰ কাৰণেও তেওঁলোকে যথেষ্ট খাটিছিল, আৰু সেই সময়ত আমি যথেষ্ট ৰিহাৰ্চেল কৰিছিলোঁ। মই জনাত আজিকালি ৰিহাৰ্চেল আগতকৈ কম হৈছে, মানুহ ব্যস্ত আৰু প্ৰত্যেকেই ভাবে যে এখন নাটকত বা গানত আৰু সদায় গাই থকা কিমান ৰিহাৰ্চেল কৰিব লাগে, কিন্তু মোৰ বিশ্বাস যে সাধাৰণ টক এটা হ'লেও তাক যদি ৰিহাৰ্চেল কৰি লোৱা যায় তেতিয়াহ'লে তাৰ প্ৰডাকশ্যনটো ভাল হয়। আমাৰ সেই সময়ত 3 মাহৰ আগতে গান ইত্যাদিৰ আমাৰ প্ৰগ্ৰেমবিলাক পঠিয়াবলগীয়া হৈছিল, আৰু তেতিয়া আমি সাধাৰণতে কোন শিল্পীয়ে কোন গান গাব সেইটোৰ প্ৰথম শাৰী দি দিবলগীয়া হৈছিল, 3 মাহৰ আগতে সেইটো দিব লাগে। আৰু তেতিয়া গানটো ৰেডিমেড তেনেকৈ নাছিলেই বৰ বেছি, আজিকালিহে কিছু গান লিখক ওলাইছে, তেওঁ খুব সীমাবদ্ধ গান লিখক আছিল, গতিকে আমাৰ দৌৰা দৌৰি ক'ৰবাত উপায় নাপায়, আমি প্ৰথম লাইনটো নিজে তেতিয়া কি মাহ কি দিন হ'ব, চোনা খবৰ নাই, আধাৰ হ'ব, কিবা এটা ভাবি প্ৰথম লাইনটো দি দিওঁ, দি পেলাই আমি বহি থাকোঁ আৰু, তাৰপিছত আমি পাহৰোঁ সেই কথাটো। তাৰপিছত 7 দিনমানৰ আগতে যেতিয়া যিজন শিল্পীক যিটো গান দিয়া হৈছিলে প্ৰথম লাইন, তেওঁ আহি হাজিৰ হৈ যে গানৰ টেক্সটটো দিয়ক, এতিয়া মোৰ গান হেৰি কৰিব লাগে, তেতিয়াতো গানৰ টেক্সট নাই আমাৰ ওচৰত। ফাৰ্ষ্ট লাইনটো কি আছিলে? ফাৰ্ষ্ট লাইন আছিলে যে ফাগুনৰ দুপৰীয়া কিবা এটা হৈছে, বতাহ বলিছে বা কিবা এটা হৈছে, তাৰপিছত কি হৈছেতো আমি ক'ব নোৱাৰোঁ, গতিকে তেতিয়া হয় ভূপেন হাজৰিকা নাইবা মই নাইবা কোনোবা এজনৰ আমাৰ পাল পৰে যে বাকীখিনি কম্পোজ কৰি দিয়া। আমাৰ খুব চেষ্টা মূৰ্ঘ মৰাৰ পিছত হয়তো 3 লাইন 4 লাইনমান ওলাই গৈ তাৰপিছত দুখন ওলোৱা হয় এজনৰ, নোলোৱা হ'লে মানে সেইখিনিলৈকে লিখি পেলাই সিজনক আকৌ দিয়া হয় যে বাকীখিনি তুমি কৰা। গতিকে এনেকৈ জোৰা ফুন্দা দি কোনোমতে একোটা গান আমাৰ মাজে মাজে ৰচনা কৰা হৈছিল, অৱশ্যে এটাইবোৰ গান সেইবোৰ নহয়, কিছুমান সেই তেনেকুৱা অৱস্থা হৈছিল। আৰু কিন্তু গায়কসকলে গায়িকাসকলে বৰ আন্তৰিকতাৰ সৈতে গাইছিল, গতিকে সেইটো যে 3জনৰ মেনুফেকচাৰ আৰু এটা কাৰখানাত তৈয়াৰ কৰা আদি কৰি তৈয়াৰ হৈছে সেইটো তেওঁলোকে গম নাপাইছিলে, কিন্তু আমিহে মনে মনে গম পাইছিলোঁ যে কি দুৰ্গতিৰে সৈতে আমাৰ গানটোৱে শেষ পৰ্যন্ত এটা ভাষা পাই পেলাই ৰূপ লৈছে, সেইটো অৱস্থা আমাৰ হৈছিল।
1: গীতিকাৰ হিচাপেও ছৈয়দ আব্দুল মালিকৰ আছিল এক সুকীয়া পৰিচয়।

0: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কালি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতি অতুল বৰাক বিধায়িনী দলৰ নেতা আৰু কাৰ্যকৰী সভাপতি হিচাপে থকা কেশৱ মহন্তক উপ দলপতি হিচাপে বাছনি কৰা হয়। একেদৰে দলৰ সাধাৰণ সম্পাদক তথা ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসক, দলৰ সচিব আৰু বজালী নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হয়। বৈঠকত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীকে ধৰি বিধানসভা নিৰ্বাচনত জয়ী হোৱা 10 প্ৰাৰ্থীৰ উপৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনোৱা হয়। দলটোৰ পৰ্যবেক্ষক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সদস্যসকলক শুভেচ্ছা জনায়। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ সমষ্টিসমূহৰ উন্নয়নৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ সংকল্প লয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই বৈঠকত অংশ লৈ মিত্ৰ দলটোৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জনায়। তেওঁ লগতে দলৰ নেতাসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীতো অংশ লয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু পৰৱৰ্তী শুনানিৰ দিনা ন্যায়ালয়ত অগ্ৰগতি প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। গুৱাহাটীত সঘনাই সৃষ্টি হোৱা কৃত্ৰিম বান সন্দৰ্ভত অধিবক্তা সন্দীপ চমৰীয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন নিজাববীয়াকৈ বিবেচনা কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন বিচাৰপীঠে কালি এই নিৰ্দেশ দিয়ে। শুনানিকালত উচ্চ ন্যায়ালয়ে মহানগৰ উন্মুক্ত মেনহোলসমূহ ৰাইজৰ সুৰক্ষা আৰু দৈনন্দিন জীৱনৰ বাবে গুৰুতৰ ভাবুকি বুলি অভিহিত কৰে আৰু গুৱাহাটী পৌৰ নিগম আৰু সংশ্লিষ্ট বিভাগসমূহক এনে মেনহোল আৰু নলাসমূহ ঢকাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা 19 এপ্ৰিলত প্ৰবল বৰষুণত গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলত নলাত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। এই ঘটনাৰ পাছতে মহানগৰী বান সমস্যাক লৈ অধিবক্তা সন্দীপ চমৰীয়াই উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। 12 মে'ত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। অসমৰ 5 শিশুৱে ভাৰত মহাসাগৰৰ সুগভীৰ পক প্ৰণালী অতিক্ৰম কৰি ইতিহাস ৰচনা কৰিছে। কমলকৃষ্ণ দাস, অদিত্ৰী ৰয় চৌধুৰী, কিউচেংহান ফুকন, কংকিতা দাস আৰু জাহ্নৱী ডাকুৱাই মঙলবাৰে সুদূৰ শ্ৰীলংকাৰ পৰা তামিলনাডুলৈ একেৰাহে 12-13 ঘণ্টা সাঁতুৰি এই ঐতিহাসিক সাফল্য অৰ্জন কৰে। পক প্ৰণালীৰ এই অভিযানত অংশগ্ৰহণ কৰা উদীয়মান সাঁতোৰবিদকেইগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ তালাইমান্নাত অভিযান আৰম্ভ কৰে আৰু তামিলনাডুৰ ধনুষ্কৰীত 29 কিলোমিটাৰ জোৰা এই অভিযানৰ সফল সামৰণি মাৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ শিক্ষা কেন্দ্ৰৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত 2nd বাৰ্ষিক ডঃ কমলা বৰগোহাঁই স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ অধ্যাপক অভিজিৎ বৰাই অসমত সংবাদ মাধ্যমৰ 2টা শতিকা, ধাৰা আৰু সম্ভাৱনা শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়াব। উল্লেখযোগ্য যে লেখক, গল্পকাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষাতত্ব বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপক তথা বিশ্ববিদ্যালয়খনৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক ডঃ কমলাকান্ত বৰগোহাঁই স্মৃতিত প্ৰতিবছৰে এই অনুষ্ঠানৰ আয়োজনৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰগোহাঁই পত্নী তথা লেখিকা ডঃ মামণি বৰগোহাঁইৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। চুক্তি অনুসৰি কমলাকান্ত বৰগোহাঁই পৰিয়ালৰ তৰফৰ পৰা তেওঁৰ স্মৃতি ৰক্ষাৰ্থে শৈক্ষিক আৰু সাহিত্য সম্পৰ্কীয় কাম কাজ আগবঢ়াই নিবলৈ 5 লাখ টকা আগবঢ়োৱা হৈছে। শিৱসাগৰ জিলাৰ ডিমৌত কালি আৰক্ষীয়ে অভিযান চলাই আলফা স্বাধীনৰ এজন সদস্যক আটক কৰে। আটক কৰা সদস্যজন মৰাণৰ বেজপথাৰ গাঁৱৰ ৰণ্টু অসম ওৰফে বীৰেন চেতিয়া বুলি চিনাক্ত কৰা হৈছে। 2019 চনত ডিমৌত সংঘটিত বোমা

মিতালী দেৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক দ্বিজেন্দ্ৰ কোঁৱৰৰ কণ্ঠত স্বৰচিত এটি গীত, প্ৰযোজনা ধীৰাজ দাসৰ।

0: সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: আমি পুনৰ উভতি আহিছোঁ ফোন ইন কল্পতৰুৰ মাজলৈ। আমাৰ সৈতে আৰু এজন শ্ৰোতা সংযুক্ত হৈছে। হেল্ল'
9: হেল্ল'
8: হয়, কোনে কৈছিলে আপুনি?
9: মই দৰং জিলাৰ খৰাবাৰী মইনা কলিতা ক'লো বাইদেউ।
8: মইনা কলিতা, হয়, আপোনাৰ আমাৰ নিয়মীয়া শ্ৰোতা আপুনি।
9: হয় বাইদেউ,
8: হয়, নিশ্চয় ভালে আছে।
9: আছো আছো বাইদেউ।
8: আজি আপুনি কি গীত শুনিব? হয়, কি কৈছিলে? নিশ্চয় পাপৰি বৰকাকতিৰ এই গীতটো আমি নিশ্চয় শুনাব পাৰিম।
9: বাইদেউ মই কেইজনমান শ্ৰোতাৰ নাম ল'ব
8: বিচাৰিছো। হয় হয়, ল'ব পাৰে।
9: মই কটাহী ৰাজঘাটৰ নাপ্তাপাৰাৰ নাৰায়ণ বৰুৱা মোৱা। হয়
8: হয়।
9: আৰু দুনিয়ে খেতিকান্ত শৰ্মা, ওদালগুৰিৰ অময়া দৈমাৰী, তাৰপিছতে মাধৱী নাথ, আৰু গোটেই শ্ৰোতাবিলাক, কিছুমানৰ নামটো হয়তো মনত নাথাকিবও পাৰে
8: বাইদেউ,
9: আটাইবিলাককে মই এই গানটি উচৰ্গা কৰিছো। মই অত্যন্ত ভাল পাওঁ।
8: নিশ্চয় আপোনাৰ লগতে এই সকলোৰে অনুৰোধত এই গীতটি শুনাই দিবলৈ লৈছো।

0: পাপৰি বৰকাগতিৰ কণ্ঠৰ গীতটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: हेलो
4: हेलो
3: হয় কোনে কৈছিলে আপুনি?
4: হয়, মই দৰং জিলাৰ চিপাচাৰৰ মাৰৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এজন পুৰণি নিয়মীয়া শ্ৰোতা ইমৰান হুছেইন মিণ্টুৱে কৈ আছো।
3: আচ্ছা, হয় হয়, আপোনাৰ পাই থাকো, আপুনি অনুৰোধ কৰি থাকে।
4: হয়
3: আকাশবাণীৰ লগত সংযুক্ত হৈ আছে। হয়,
4: মোৰ অত্যন্ত আবেগ, মই ৰেডিঅ' শুনি খুব ভাল পাওঁ। এতিয়াও মোৰ ঘৰত দুটাকৈ ৰেডিঅ' আছে আৰু প্ৰায় সময় অনুষ্ঠান, বিশেষকৈ আকাশবাণী গুৱাহাটী আৰু বিগিত ভাৰতী অনুষ্ঠান প্ৰতিদিনে শুনা হয়।
3: হয়, খুব ভাল লাগিছে। আপুনি আজি কি গীত শুনিব বিচাৰিছে?
4: মই এখন বহুল জনপ্ৰিয় ছবি বলিউডৰ, যিখন ছবিত অভিনয় কৰিছিল শ্বাহৰুখ খান আৰু কাজলে, দিলৱালে দুলহনিয়া লে যায়েঙ্গে বোল ছবিখনৰ যিকোনো এটি গীত শুনিব বিচাৰিছো। আৰু এই ছবিখনৰ এটা ৰেকৰ্ড আছে, মহাৰাষ্ট্ৰৰ কোনো এখন চলচ্চিত্ৰ গৃহত আটাইতকৈ সুদীৰ্ঘ দিন ধৰি একেলগে প্ৰদৰ্শন হৈ থকা এখন ছবি।
3: হয়, বহুত দীঘলীয়াকৈ চলি

0: লাহে লাহে সময়ো আমাক ইংগিত দিছে অনুষ্ঠান সামৰিবৰ। আমি শেষৰজন শ্ৰোতাৰ সৈতে সংযুক্ত হওঁ। হেল্ল'
1: হেল্ল' বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ, কোনে কৈছিলে আপুনি?
1: হয়, মই পশ্চিম দৰং হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়াই।
0: হয়, আপুনি শুনি আছে আমাৰ
1: অনুষ্ঠান? হয়,
0: নিশ্চয় ভাল লাগে, নিশ্চয় গোটেইখিনি অনুষ্ঠান শুনে আমাৰ আকাশবাণী। ভাল লাগিছে, শুনি থাকিব আমাৰ অনুষ্ঠানসমূহ। আপুনি আজি কোনটো গীত শুনিব বিচাৰিছে?
1: হয়, মই পুৰণি হিন্দী বোলছবিৰ নুৰি বোলছবি
0: আজাৰে, হয় পুৰণি গীত এইটো,
1: হয় হয়,
0: আৰু জনপ্ৰিয় হৈছিলে গীতটি, নিশ্চয় শুনাব পাৰিম। ধন্যবাদ জনাইছোঁ আপোনাক। আপোনাৰ অনুৰোধত গীতটি শুনাবলৈ লৈছোঁ।
1: থেংক ইউ।

নুৰি ছবিখনৰ এই গীতটিৰে আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানৰ পৰা মই আৰাধনা বৰাই বিদায় লৈছো। আজি মোক ষ্টুডিঅ'ত সহযোগ কৰিলে গীতালী ভট্টাচাৰ্য আৰু জ্যোৎস্না বৰবৰাই, নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে ৰশ্মিতা শইকীয়া, শেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰ

আৰু ইমৰাণ হুছেইনে ট্ৰান্সমিটাৰত থাকি সহায় কৰিলে বিপুল কলিতা, বিজিৎ শৰ্মা আৰু আশিফ আহমেদে, আৰু এফ এম ট্ৰান্সমিটাৰত আছিল কৌস্তুভ দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো মাটিৰ গান অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীত।

শ্ৰোতাসকলে মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক জিতেন ডেকাৰ কণ্ঠৰীতি গীত।

0: 고고고고 보리코니 좋아줘.
1: এইবাৰ শুনাবলৈ লৈছো বিবিডিবি বৰবৰা ৰচিত এটি গীত সত্যেন বৰুৱাৰ কণ্ঠত।

শ্ৰোতাসকলে মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত উপস্থিত থাকিব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ চৰ্মৰোগ বিভাগৰ মুৰব্বী ডক্টৰ বৰ্ণালী দত্ত। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। অনুষ্ঠানটিত আপোনালোকে ডাঃ বৰ্ণালী দত্তৰ সৈতে কথা পাতিবলৈ এই দুটি নম্বৰত ফোন কৰিব পাৰিব, 03612661876 আৰু 03612662325। ঘোষণাটি ইমানেই। মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দেবেন শৰ্মাৰ কণ্ঠৰীতি গীত।

গাঁৱলৈ যাবা নেকি বোলা, মিৰিকতে মিৰিকতে বাঁহৰ কলা, সোণগুটি গাঁৱলৈ যাবা নেকি বোলা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত গ্ৰহণৰ অন্তত অহা 11 মেৰ পাছতহে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি দায়িত্ববাহী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ শৰ্মাই কালি সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা সদৰী কৰে। তেওঁ লগতে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়া পৰ্যবেক্ষক মন্ত্ৰী জে পি নাড্ডা আৰু সহ পৰ্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ লগে লগে চলিত পঞ্চদশ বিধানসভা আনুষ্ঠানিকভাৱে ভংগ হয়। ৰাজ্যপালে নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বিদায়ী মন্ত্ৰীসভাক কাম কাজ চলাই নিবলৈ পৰামৰ্শ দিয়ে। ইপিনে নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কালি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতি অতুল বৰাক, বিধায়িনী দলৰ নেতা আৰু কাৰ্যকৰী সভাপতি হিচাপে থকা কেশৱ মহন্তক উপদল

0: সভাপতি হিচাপে বাছনি কৰা হয়। একেদৰে দলৰ সাধাৰণ সম্পাদক তথা ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসক, দলৰ সচিব আৰু বজালীৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিবলৈ সৰ্বসন্মতভাৱে বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে সভাত বিগত পাঁচ বছৰীয়া কাৰ্যকালত ৰাজ্যত সৰ্বাংগীন উন্নয়নৰ জোৱাৰ তোলা দক্ষ নেতা ডঃ শৰ্মাৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সৰ্বসন্মতভাৱে প্ৰস্তাৱ লোৱা হয়। ৰাজ্য চৰকাৰে বিটিচিৰ অধীনৰ কোকৰাঝাৰ জিলাৰ চালাকাটিত থকা ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম লিমিটেডৰ প্ৰকল্পস্থলীত এবছৰৰ বাবে সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে। অসম ৰাজহুৱা শৃংখলা তদাৰক আইনৰ ব্যৱস্থাৰ অধীনত গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। অধিসূচনাত ৰাষ্ট্ৰীয় তাপবিদ্যুৎ প্ৰকল্পস্থলী স্পৰ্শকাতৰ বুলি বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে। সেই অনুসৰি প্ৰকল্পস্থলীত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ অমান্য কৰাসকলক যাৱতীয় আইন অনুসৰি কাৰাদণ্ড, জৰিমনা অথবা দুইধৰণৰ শাস্তি প্ৰদান কৰা হ'ব। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। কাইলৈ পুৱা পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰা হ'ব। কালি এখন সংবাদমেলযোগে উদযাপন সমিতিয়ে এই বিষয়ে সদৰি কৰে। এই অনুষ্ঠানত বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিয়ে। কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ 10 মে'ত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে।
1: সমগ্ৰ অসমৰ ৰাইজ তথা ঢকুৱাখানাবাসীৰ সহযোগত বহাগৰ শেষৰ ৰবিবাৰটো শেষৰ দিন হিচাপে লৈ শুক্ৰ শনি দেওবাৰে 8-9-10 মে 2026 তাৰিখে চাৰিকীয়া পাৰৰ মহকুলি চাপৰিত ফাট বিহু অনুষ্ঠিত হ'ব। ইতিমধ্যে 11খন উপসমিতিয়ে তেখেতলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। 400 স্বেচ্ছাসেৱকে ইতিমধ্যে প্ৰশিক্ষণ সমাপ্ত কৰি তেখেতলোকে বিহুতলী কেনেধৰণে পৰিচালনা কৰিব তাৰ কাম কাজ আগবঢ়াইছে। এইবাৰ ফাট বিহুত অহা 9 তাৰিখে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ দুটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। এই দুয়োটা প্ৰতিমূৰ্তিও ইয়াতে উন্মোচন কৰা হ'ব আৰু এইবাৰ প্ৰায় 1.5 লাখ আমাৰ বিহুপ্ৰেমী ৰাইজক আদৰিবলৈ ইতিমধ্যে উদযাপন সমিতি, ফাট বিহু সমিতি, উপসমিতিবোৰ সাজু হৈছে। আমি সকলো ৰাইজৰ সহযোগিতা উপস্থিতি কামনা কৰিছো।
0: গুৱাহাটী মহানগৰীৰ চানমাৰী, ৰাজগড়, উলুবাৰী, ৰিহাবাৰী, গান্ধীবস্তি, পূব শৰণীয়া, বৰা ছাৰ্ভিছ, লাচিত নগৰ, কুমাৰপাৰা, পল্টন বজাৰ, বিৰুবাৰী আদি অঞ্চলত আজি পানী যোগান ব্যাহত হৈছে। গুৱাহাটী জল পৰিষদে প্ৰকাশ কৰা মতে লাচিত নগৰত চলি থকা কামৰ বাবে পানী যোগান ব্যাহত হোৱা বুলি প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে শিলচৰৰ ৰামনগৰ এফ চি আই ৰোডত এলেকাৰ আক্ৰম আলী নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা অস্ত্ৰ শস্ত্ৰৰ ভিতৰত এটা ইটালীত নিৰ্মিত 9mm পিষ্টল, 5 ডাই গুলী, এটা চাইনিজ টাইপ গ্ৰেনেড আছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত লাইষ্ট্ৰম টিকেন মেইটে আৰু মনালিছা চানু নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ সৈতে অন্য কোনো লোক জড়িত হৈ আছে নেকি তাৰ তদন্ত অব্যাহত ৰখা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাব কিংছত 33 ৰাণত পৰাস্ত কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজন এয়াৰ মোবাইল এপত এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, মনোজ হাজৰিকা, আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত ধীৰাজ বৈশ্য, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, মৃগাংক কৃষ্ণাত্ৰেয় আৰু ষ্টুডিঅ'ত মই লীনা বৰা।
3: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यकताओं के अनुरूप व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र स्वास्थ्य सेवाएं प्रदान की जाती है। कुछ विशेष रोग स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा परामर्श एवं मार्गदर्शन भी उपलब्ध है। चयनित रोगों से पीड़ित पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जाँच सेवाओं का लाभ भी मिल सकता है। सरकारी संस्थान में विश्वसनीय और किफायती स्वास्थ्य सेवा का लाभ उठाइए।
4: RRIH बेतापारा गुवाहाटी।
3: यह संदेश जनहित में जारी।
2: आकाशवाणी गुवाहाटी महाबाहु পেৰাগ মেলা লাইভ অনুষ্ঠানটি আগবঢ়াইছে অৰ্চনা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ দ্বিতীয়টি খণ্ডলৈ মই শাশ্বতী
2: আৰু মই শ্ৰুতিয়ে আপোনালোক সকলোলৈ জনাইছো উষ্ম আদৰণি।
3: আমাৰ হিপ হিপ হুৰেৰ অনুষ্ঠানটিলৈ তোমাক স্বাগতম, তোমাৰ পৰিচয়টো জনাবা।
4: হেল্ল', মোৰ নাম বেদৰ্শী বৰা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ফৰ্থ ছেমৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ এটা ছাত্ৰ।
3: ঠিক আছে, কি শুনাবা আজি?
4: মই এটা পোয়েম ৰিচাইট কৰিম যোনটো মই নিজে লিখা।
3: ঠিক আছে।
4: এক ছোটী সি কশমকশ, এক ছোটী সি কশমকশ মে রহু মে, না খে মুন্দি যায় না সোউ মে, জিন্দা হোকে কোসু আপনে মুস্তকবিল কো,

0: बदलना चाहूँ इसे स्याही से। आखिर कब तक वो परिंदा उड़े मरमर के आसमान की उस ऊंचाई पे, मौत का कष्ट लेके देखो गहराई में, कहीं अंदर धंसता ना जाओ अपने ही परछाई में। आखिर में एक छोटी सी कशमकश में रहूं मैं, अब उस चिंता को छोड़ू मैं, मेरे मुस्तकबिल को पढ़ के अब ना रोऊं मैं, पर फिर भी एक छोटी सी कशमकश में रहूं मैं।
1: খুব ভাল লাগিলে। কবিতাৰ লগত সম্পৰ্ক কেতিয়াৰ পৰা তোমাৰ?
0: ক্লাছ টুৱেলভত মই এটা ৰিলেটিভৰ বিয়াত গৈছিলো, এণ্ড দেট ৱাজ দ্য ফাৰ্ষ্ট টাইম আই ৰোট অফ মাই ফাৰ্ষ্ট পোৱেম।
1: কেনেকুৱা ধৰণৰ কবিতা লিখি ভাল লাগে? প্ৰত্যেকটো এটা বিষয় থাকে ন, কিছুমানে প্ৰেমৰ কবিতা লিখে, কিছুমানে প্ৰকৃতিক লৈ লিখে, তোমাৰ কেনেকুৱা ধৰণৰ কবিতা লিখি ভাল লাগে?
0: মোৰ তেনেকে পাৰ্টিকুলাৰলি এনেকুৱা একো জনাৰ নাই, টোটেলি ডিপেণ্ডছ অন দ্য লাইক ফেজ আই মিন এট দেট পইণ্ট।
1: খুব ভাল লাগিলে, আকৌ আগলৈও যাতে কবিতাবোৰ লিখি গৈ থাকা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
2: অন্য এগৰাকী ছাত্ৰীৰ ওচৰত আহিছো, তোমাৰ পৰিচয়টো জনাবা।
3: নমস্কাৰ, মোৰ নাম শ্ৰৱণিকা হেনচুৱা, মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছেকেণ্ড ছেমেষ্টাৰৰ ছাত্ৰী।
2: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
3: মই আজি আপোনালোকৰ আগত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ কথা দিয়া আৰু জয়ন্ত হাজৰিকা ডাঙৰীয়াই সুৰ দিয়া এটি গীত পৰিৱেশন কৰিবলৈ লৈছো।

0: ধন্যবাদ,
1: খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলা, উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।
0: ধন্যবাদ। আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ, তোমাক স্বাগতম আমাৰ অনুষ্ঠানলৈ। তোমাৰ পৰিচয়টো জনাবা আৰু আজি কি কৰিবা।
2: নমস্কাৰ, মোৰ নাম অনুৰাগ বৰা আৰু মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ দ্বিতীয় ষাণ্মাসিক

0: খুব ভাল লাগিলে। গীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছে?
1: নাই, মই তেনেকুৱা ধৰণৰ কোনো আনুষ্ঠানিক শিক্ষা নাই। সৰুৰে পৰা স্কুল বা কলেজত আহি এনে সৰু সুৰা অনুষ্ঠানত পৰিৱেশন কৰোঁ আৰু।
0: খুব ভাল লাগিলে এনেকৈ আগবাঢ়ি যোৱা।
2: আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ হিপহিপুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ। তোমাৰ পৰিচয়টি জনাবা।
3: মোৰ নাম বিবিশা প্ৰিয়দৰ্শিনী, মই বৰ্তমান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী।
2: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
3: মই আজি অসমীয়া আধুনিক গীত এটি শুনাবলৈ লৈছোঁ, দলি ঘোষৰ ডাহৰ ফুলা বতৰতে।

কথা আছিল চকুত মনৰ ভাগৰ বুকুতে হৰে, কিনো চেনেহ আছিল বুকুত পঞ্জুয়ে পুৰা দিপুৰে, কিনো কথা আছিল চকুত মনৰ ভাগৰ বুকুতে হৰে।

0: অতি সুন্দৰ। তোমাৰ পৰা জানিব বিচাৰিম এই সংগীত যাত্ৰাৰ বিষয়ে।
1: আচল কথা ক'ব গ'লে মই তেনেকে একো প্ৰশিক্ষণ লোৱাই নাই আজিলৈকে। মিউজিকৰ কোনো ধৰণৰ মোৰ ফৰ্মেল ট্ৰেইনিং নাই। এনেই ধৰক কম্পিটিশ্যন হওক, স্কুলত তেনেকে আগতে কৰিছিলোঁ বা এতিয়াও কলেজত কৰিছোঁ, এনেকেই চৰ্চা চলি থাকে সংগীতৰ।
0: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
2: আমাৰ মাজত মহাবিদ্যালয়ৰ দুগৰাকী ছাৰ আছে, আপোনালোকৰ পৰিচয়টো অকণমান জানিব বিচাৰিম।
3: মোৰ নাম প্ৰশান্ত মেচ, মোৰ ঘৰ দুলীয়াজানত। ইয়াতে মই নতুনকে জইন কৰিছোঁ ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ হিচাপে কেমিকেল ডিপাৰ্টমেণ্টত। ডেৰ বছৰমান হৈছে আৰু তাতে। আজি মই এতিয়া জুবিন গাৰ্গ, জুবিন দাৰ মানে দিয়া ঘূৰাই দিয়া গানটো গাওঁ গাবলৈ খুজিছোঁ আৰু।

0: খুব ভাল লাগিলে।
1: ছাৰ, আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিম, আৰু যিহেতু আপোনাৰ হাতত মেণ্ডলিন দেখিব পাইছো, গতিকে অকণমান কিবা যদি শুনিব পাৰো।
2: নমস্কাৰ, মই পোনপ্ৰথমে আকাশবাণী গুৱাহাটীৰ যোনটো আমাৰ কেম্পাছ আউটৰিচ প্ৰগ্ৰেম যুৱবাণীৰ তৰফৰ পৰা যিখিনি আহিছে আপোনালোক সকলোকে সম্ভাষণ জনাইছো, আৰু মহাবিদ্যালয়ৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ যোনটো মানে বৌদ্ধিক বিকাশৰ লগতে যোনটো আমাৰ মানে আমাৰ এক্সট্ৰা কাৰিকুলাৰ আমি যোনটো ইমান গুৰুত্ব দিছে সেইখিনি মানে যে আপোনালোকে যে এটা মানে এটা আমাৰ অনুমান ল'ব আহিছে আমাৰ কেনেকুৱা হেৰি, যথেষ্ট ধন্যবাদ। আৰু আমাৰ বাদ্য আৰু অধ্যক্ষ বাইদেউ আৰু আমাৰ এই মুৰব্বী অধ্যাপকজন আমাৰ প্লাবন কাকতি ছাৰ, গাংগুলী মেমে কোৱাৰ দৰে আমাৰ ষ্টুডেণ্টখিনি যথেষ্টখিনি তেওঁৰ অভিজ্ঞতা আছে আৰু বহুত তেওঁলোকৰ বহুতখিনি এইবিলাক এই ক্ষেত্ৰত তেওঁলোকে বহুত বেলেগ বেলেগ কিছুমান কাম কৰিও আছে আৰু আমাৰ কিছুমান শিতানো আছে। মই যে এইমাত্ৰ ক'লোঁ, বাইদেৱে ক'লে আৰু ছাৰো ক'লে যে বেলেগ বেলেগ কিছুমান ক্লাব আছে, ক্লাবৰ কিছুমান আমাৰ প্ৰফেচাৰ ইনচাৰ্জ আছে, তেওঁলোকো চোৱা চিতা কৰে আৰু এইখিনি আজি দেখা পাইছে যে ষ্টুডেণ্টে যিখিনি গান গালে বা অভিনয় কৰিলে বা যি কৰিলে। মোৰ পৰিচয়টো দিছোঁ, মই যান্ত্ৰিক বিভাগৰ অধ্যাপক, নাম প্ৰশান্ত কুমাৰ চৌধুৰী আৰু মই আকাশবাণী গুৱাহাটীৰ নিয়মীয়া শিল্পীও হয়, মই জেনেৰেল গ্ৰেডেড আৰ্টিষ্ট হয়। মোৰ মা আছিল কল্পনা বৰুৱা চৌধুৰী, গোৱালপৰীয়া লোকগীতৰ আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী। মোৰ ভণ্টি নিৰ্মলী চৌধুৰী, আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী। গতিকে আমি আকাশবাণীৰ লগত খুব সৰুৰ পৰাই জড়িত। ভাল লাগিছে আজি এই অনুষ্ঠানটো আৰু এই সময়খিনি খুব ভাল লাগিছে।

0: এইটো আছিলে আমাৰ জয়ন্ত হাজৰিকা দেৱে গোৱা কথা আছিলে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈদেৱৰ আৰু জয়ন্ত হাজৰিকে সুৰ কৰা। মই অলপমান মেণ্টেলিত বজাই দিলোঁ।
1: সঁচাকৈয়ে খুবেই ভাল লাগিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা মানে সঁচাকৈ খুবেই ভাল, খুব ভাল লাগিছে।
2: তোমাৰ পৰিচয়টো জনাবা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু তামুলী, মই ষষ্ঠ সন্মানিকৰ এজন ছাত্ৰ।
2: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
3: মই বাঁহীত জুবিনদাৰ এটি গীত অলপ আৰু অলপ বাঁহীৰ সুৰ।

0: খুব সুন্দৰকৈ বাঁহী বাদন কৰিলা। তোমাৰ পৰা জানিব বিচাৰিম, বাঁহী বাদনৰ আনুষ্ঠানিক শিক্ষা ক'ৰবাত গ্ৰহণ কৰিছা নেকি?
1: মই সেনেদৰে লোৱা নাই, জাষ্ট দেখি শুনি সেনেকুৱা।
0: খুব সুন্দৰকৈ বজালা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
1: ধন্যবাদ।
0: অন্য এগৰাকী ছাৰৰ ওচৰত আহিছো। ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিম মহাবিদ্যালয়খনৰ বিষয়ে কিছু কথা।
2: মোৰ নাম ডক্টৰ প্লাৱন কাকতি। মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে আছো। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় এখন বহু পুৰণি কলেজ। 1955 চনত প্ৰথম ইয়াৰ প্ৰতিষ্ঠা হৈছিল। প্ৰথম আমাৰ ইয়াত চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চেৰে আৰম্ভ হৈছিল। তাৰপিছত লাহে লাহে গৈ এতিয়া আমাৰ 8টা ইয়াত বিভাগ আছে, মানে টেকনিকেল বিভাগ, চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং। এই গোটেই 8টা ব্ৰাঞ্চ আমাৰ ইয়াত আছে। আমাৰ ইয়াত এটা বেটছত প্ৰায় 500 ষ্টুডেণ্ট ইয়াত এনৰোল হয়। আৰু এই মুহূৰ্তত আমাৰ পিজি প্ৰগ্ৰেমো আছে, ইলেক্ট্ৰিকেল, মেকানিকেল আৰু চিভিলত পিজি প্ৰগ্ৰেম আছে, আৰু PhD প্ৰগ্ৰেম গোটেইবিলাক ডিপাৰ্টমেণ্টতে আছে। আমাৰ, মই এতিয়া মেকানিকেল ইঞ্জিনিয়াৰিঙৰ যদি কথা ক'ব যাওঁ, আমাৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত এটা ডাঙৰ বিভাগ, ইয়াতে প্ৰায় 25 জন আমাৰ শিক্ষক আছে। তেনেকৈ অন্যবিলাক ডিপাৰ্টমেণ্টতো তেনেকুৱা আছে। আৰু আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী অতিকেই বুদ্ধিমান, অতিকেই তীক্ষ্ণ আৰু অতিকেই কালচাৰেলি, মানে সাংস্কৃতিকভাৱে যথেষ্ট আগবঢ়া, বহুতকেইটা তেওঁলোকে তেনেকুৱা প্ৰমাণ আমাৰ আগত আগবঢ়াইছে। গতিকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কথা কৈছোঁ। মই আশা কৰোঁ যে আমাৰ এই কলেজখন, আমাৰ এই মহাবিদ্যালয়খন সময়ৰ সোঁতত যেন বহু ওপৰলৈ যায়, আমাৰ ছাত্ৰ ছাত্ৰীৰ নাম যেন বহু দূৰলৈ যায়। এতিয়াও গোটেই পৃথিৱীতে আমাৰ যিবিলাক পাছ কৰি যোৱা যিবিলাক ছাত্ৰ ছাত্ৰী সকলো আছে, যিকোনো জেগাতে যদি আমি বিচাৰোঁ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আমাৰ যিকোনো জেগাতে আমি তাৰ ইয়াৰ পৰা পাছ কৰি যোৱা আমাৰ ষ্টুডেণ্ট পাওঁ, সেইটোৱে আমাৰ ভাল লাগে।
0: ধন্যবাদ ছাৰ, খুব সুন্দৰকৈ আপুনি কথাখিনি সামৰি ললে। এতিয়া আপোনাৰ পৰা এটি কবিতা শুনিব বিচাৰিম। ছাৰ, কেনেকুৱা ধৰণৰ কবিতা আজি আপুনি পৰিৱেশন কৰিব?
2: মই খুব সৰু সৰু দুটা কবিতা কৰোঁ। এটা হৈছে জুবিন গাৰ্গৰ এটা সৰু কবিতা, এটা মই পাঠ কৰোঁ। কবিতাৰ শিৰোনাম ৰক্ত বীজ। মোৰ বুকুৰ শেৱালিবোৰ ফুলিব দিয়া, তোমাৰ আবেগৰ স্নিগ্ধ চকুত শেৱালিবোৰ সৰিব দিয়া, তোমাৰ চেঁচা নিয়ৰৰ ঘাঁহনিত গচকি গচকি যোৱা আৰু বাৰে বাৰে উলিয়াব দিয়া মোৰ প্ৰেমৰ ৰক্ত বীজ ৰূপ। মোৰ তেজ সলনি নহয়, নহয় মোৰ ৰূপ, নহয় মোৰ প্ৰেম নাইবা কবিতা, মাথো মোৰ ৰহিব নিদিবা মোৰ হৃদয়ৰ শেৱালিবোৰ। অলপ দিনৰ বাবে বন্ধ কৰি দিয়া ৰ'দবোৰ, মই জোনাকত ফুলিব খোজো। আৰু এটা অলপ এটা প্ৰেমৰ কবিতা এটা গাই দিওঁ। কবিতাৰ শিৰোনাম ভালপোৱা, কবি মণিকুন্তলা ভট্টাচাৰ্যৰ কবিতা। এতিয়াও যদি

0: ৰৈ যায় উশাহ তেওঁৰ নামত, এতিয়াও যদি নামটোৰ আখৰত ৰৈ যায় চকু, এতিয়াও যদি কবলৈ মন যায় বাকী থকা কথাবোৰ, এতিয়াও যদি তেওঁৰ কথাই আলোকিত কৰে, এতিয়াও যদি তেওঁৰ ঠিকনাই হাত বাউল দি মাতে, এতিয়াও যদি তেওঁৰ সুগন্ধিৰে বলে বতাহ, তেন্তে সেয়া তোমাৰ যৌৱনৰ বুৰঞ্জী নহয়, নহয় স্মৃতি, সেয়া তোমাৰ অম্লান ভালপোৱা, যি আজিও ৰাখিছে তোমাক তুমি কৰি, শুভ্ৰ বাৰ্ধক্যকো ৰাখিছে সেউজ কৰি। এই আশ্চৰ্যৰ প্ৰতি এই বিনীত হোৱা, নিৰ্ভীক হোৱা, নিশ্চিত হোৱা, কোনো ধুমুহাই নুমাব নোৱাৰে তোমাৰ বন্তি।
1: বহুত বহুত ধন্যবাদ। তোমাৰ পৰিচয়টো জনাবা।
2: নমস্কাৰ, মোৰ নাম পৰাশ প্ৰতিম বৰুৱা। মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয় যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ। আজি এই মঞ্চত মই আকাশবাণীৰ যোগেদি মই এটা নিজে ৰচিত এটা কবিতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। কবিতাটোৰ শিৰোনাম হৈছে মোৰ সাহিত্য যাত্ৰা। এই কবিতাটোত মানে মোৰ নিজৰ আৰু আমাৰ টিম মেম্বাৰ, আমাৰ সাহিত্য সমাজৰ প্ৰতিগৰাকী টিমমেট, লগতে জুনিয়ৰসকলৰ সহযোগিতা যিখিনি আগবঢ়ালে তেওঁলোকৰ ওপৰত, আৰু নিজৰ কৰ্মজীৱন আৰু সাহিত্যৰ লগতে জড়িত হৈ থকা মই কিছুমান আপুৰুগীয়া অনুভৱবিলাক মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মোৰ সাহিত্য যাত্ৰা। নীলাকামৰ চিঠিৰ পৰা আৰম্ভ হৈছিল আমাৰ এই মৰম যাত্ৰা। প্ৰতিটো শব্দত আছিল আমাৰ হৃদয়ত এক অনন্য মাত্ৰা। কাব্যগুঞ্জনৰ অনলাইন কুইজত আমি কৰিছিলোঁ যিমান ফূৰ্তি, সাহিত্যৰ প্ৰতিটোৰ পলত পাইছিলোঁ বিচাৰি এক নতুন আৰু সৰল মূৰ্তি। সভাপতি আৰু ছিনিয়ৰ শাসনবোৰ আছিল আমাৰ বাবে এক শিক্ষা, কেতিয়াবা গালি আৰু কেতিয়াবা উপদেশে পালোঁ কামবোৰ সুন্দৰ কৰা দীক্ষা। আমাৰ টিমমেট আৰু মৰমৰ জুনিয়ৰসকলে সকলো সময়তে দিলে সহায়ৰ হাত, সিহঁতৰ বাবে সম্ভৱ হৈ উঠিল হাঁহি ধেমালিৰে কামৰ প্ৰতিটো পাঠ। শেষত আহিল পাইৰোকাইনেছিছ 2026, য'ত অ'পেন মাইকৰ আছিল মেলা। সকলোৱে মিলি দেখুৱালোঁ আমি এক সুন্দৰ শব্দৰে খেলা। আজি আকাশবাণীৰ সেই বিশেষ মুহূৰ্তত যেতিয়া কণ্ঠৰে নিগৰিল এই কবিতাৰ সুৰ, প্ৰতিটোৰ শব্দই বিলাই দিলে আমাক সাহিত্য সমাজৰ গৌৰৱ এক মিঠা মধুৰ। এই চি সাহিত্য সমাজৰ এই দিনবোৰ হৈ ৰ'ব জীৱনৰ এক অমূল্য স্মৃতি, সদায় মনত জিলিকি থাকিব এই মৰম আৰু সাহিত্য প্ৰীতি।
1: খুব ভাল লাগিছে, খুব সুন্দৰকৈ লিখিছা। তোমাৰ সাহিত্য যাত্ৰা কেতিয়া আৰু কেনেদৰে আৰম্ভ হ'ল?
2: মই সাহিত্যৰ লগত আগৰ পৰা মই ইমান জড়িত নাই। মই যোৱা বছৰ ধৰি এইটো সাহিত্য সমাজৰ ক্লাবত মই যোগদান কৰিছিলোঁ এজ এ ইভেণ্ট মেনেজমেণ্ট, জুনিয়ৰ ইভেণ্ট মেনেজমেণ্টত। তাৰ বাবে মোৰ নিজৰ যিখিনি কৰ্মজীৱন, লগতে ছিনিয়ৰ দা আৰু বাসকলৰ উপদেশ, তেওঁলোকৰ শাসনবিলাকৰ, আৰু যিমানখিনি মানে মই যিমানখিনি অনুভৱ কৰিলোঁ নিজৰ এই যাত্ৰাটোত, তাৰ বাবে মই আৰম্ভণিৰ পৰা আজি তাৰিখলৈ মানে এই কবিতাটো মই লিখি আহিছিলোঁ।
1: ইমান পৰে শ্ৰোতাসকলে
3: বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 12:00 হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা। देश आज ऑपरेशन सिंदूर की पहली वर्षगांठ मना रहा है। पिछले वर्ष 7 मई को भारत ने ऑपरेशन सिंदूर शुरू किया था, जिसके तहत पाकिस्तान और पाकिस्तान के कब्जे वाले जम्मू कश्मीर में आतंकियों के 9 ठिकानों पर हवाई हमले किए गए थे। ये कार्रवाई पिछले वर्ष 22 अप्रैल को पहलगाम में पर्यटकों पर हुए पाकिस्तान प्रायोजित बर्बर आतंकी हमले का भारत की ओर से करारा जवाब था। एक रिपोर्ट।
6: इस बहुआयामी अभियान ने आतंकवादी खतरों को प्रभावी ढंग से निष्क्रिय कर दिया, पाकिस्तानी आक्रामकता को रोका और आतंकवाद के प्रति भारत की शून्य सहिष्णुता नीति को दृढ़ता से लागू किया। इस अभियान का उद्देश्य आतंकवाद के अपराधियों और योजनाकारों को दंडित करना और सीमा पार आतंकी ढांचे को नष्ट करना था। इस अभियान के परिणाम स्वरूप 9 प्रमुख आतंकी शिविरों का विनाश, 11 पाकिस्तानी हवाई अड्डों पर हमला और कई प्रमुख आतंकवादियों का खात्मा हुआ। भानु प्रताप सिंह की रिपोर्ट के साथ समाचार कक्ष से मैं प्राची वाजपेयी।
5: राष्ट्रपति द्रौपदी मुर्मू ने ऑपरेशन सिंदूर को आतंकवाद, देश की संप्रभुता और नागरिक

0: ভংগ হয়। ৰাজ্যপালে নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বিদায়ী মন্ত্ৰীসভাক কাম কাজ চলাই নিবলৈ পৰামৰ্শ দিয়ে। ইপিনে নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ এই দিনটোতেই অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। যোৱা বছৰ 22 এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকৰ ওপৰত চলোৱা জঘন্য আক্ৰমণৰ প্ৰত্যুত্তৰত চলোৱা এই অভিযানত কমেও 100 জন সন্ত্ৰাসবাদী নিহত হৈছিল। অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহে অপাৰেচন সিন্দুৰৰ সময়ত অভূতপূৰ্ব সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। বাহিনীসমূহে পেহেলগামত নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনীসমূহক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণিপাত জনাইছে। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতৰ হিতোপদেশ উদ্ধৃতিৰে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে অৰ্জন কৰা অভূতপূৰ্ব সাফল্য বীৰ সৈনিকসকলৰ অসীম সাহস আৰু দেশপ্ৰেমৰ নিদৰ্শনস্বৰূপ। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মৌঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত কাইলৈৰ পৰা 3দিনীয়াকৈ ঐতিহ্যমণ্ডিত ভাট বিহু পালন কৰা হ'ব। কাইলৈ পুৱা ভাট পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰা হ'ব। কালি এখন সংবাদমেলযোগে উদযাপন সমিতিয়ে এই বিষয়ে সদৰি কৰে। এই অনুষ্ঠানত বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিয়ে। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। অন্তিম দিনা অৰ্থাৎ 10 মে'ত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছ তলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে।
1: সমগ্ৰ অসমৰ ৰাইজ তথা ঢকুৱাখানাবাসীৰ সহযোগত বহাগৰ শেষৰ ৰবিবাৰটো শেষৰ দিন হিচাপে লৈ শুক্ৰ শনি দেওবাৰে 8-9-10 মে' 2026 তাৰিখে চাৰিকৈয়া পাৰৰ মহকুলি চাপৰিত ফাট বিহু অনুষ্ঠিত হ'ব। ইতিমধ্যে 11খন উপসমিতিয়ে তেখেতলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। 4খন স্বেচ্ছাসেৱকে ইতিমধ্যে প্ৰশিক্ষণ সমাপ্ত কৰি তেখেতলোকে বিহুতলী কেনেধৰণে পৰিচালনা কৰিব তাৰ কাম কাজ আগবঢ়াইছে। এইবাৰ ফাট বিহুত অহা 9 তাৰিখে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ দুটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। এই দুয়োটা প্ৰতিমূৰ্তিও ইয়াতে উন্মোচন কৰা হ'ব আৰু এইবাৰ প্ৰায় 1.5 লাখ আমাৰ বিহুপ্ৰেমী ৰাইজক আদৰিবলৈ ইতিমধ্যে উদযাপন সমিতি, ফাট বিহু সমিতি, উপসমিতিবোৰ সাজু হৈছে। আমি সকলো ৰাইজৰ সহযোগিতা উপস্থিতি কামনা কৰিছো।
0: নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কালি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতি অতুল বৰাক বিধায়িনী দলৰ নেতা আৰু কাৰ্যকৰী সভাপতি হিচাপে থকা কেশৱ মহন্তক উপদলপতি হিচাপে বাছনি কৰা হয়। একেদৰে দলৰ সাধাৰণ সম্পাদক তথা ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসক, দলৰ সচিব আৰু বজালীৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিবলৈ সৰ্বসন্মতভাৱে বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে সভাত বিগত 5 বছৰীয়া কাৰ্যকালত ৰাজ্যত সৰ্বাংগীন উন্নয়নৰ জোৱাৰ তোলা দক্ষ নেতা ডঃ শৰ্মাৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সৰ্বসন্মতভাৱে প্ৰস্তাৱ লোৱা হয়। ৰাজ্যৰ প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ বাবে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰে BTC অধীনৰ কোকৰাঝাৰ জিলাৰ চালাকাটিত থকা ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম লিমিটেডৰ প্ৰকল্পস্থলীত এবছৰৰ বাবে সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে। অসম ৰাজহুৱা শৃংখলা তদাৰক আইনৰ ব্যৱস্থাৰ অধীনত গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। অধিসূচনাত ৰাষ্ট্ৰীয় তাপবিদ্যুৎ প্ৰকল্পস্থলী স্পৰ্শকাতৰ বুলি বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে। সেই অনুসৰি প্ৰকল্পস্থলীত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ অমান্য কৰাসকলক যাৱতীয় আইন অনুসৰি কাৰাদণ্ড, জৰিমনা অথবা 2 ধৰণৰ শাস্তি প্ৰদান কৰা হ'ব। অসমৰ 5টি শিশুৱে ভাৰত মহাসাগৰৰ সুগভীৰ পক প্ৰণালী অতিক্ৰম কৰি ইতিহাস ৰচনা কৰিছে। কমল কৃষ্ণ দাস, অদিত্ৰী ৰয় চৌধুৰী, কিউচেংহাং ফুকন, কংকিতা দাস আৰু জাহ্নৱী ডাকুৱাই মঙলবাৰে সুদূৰ শ্ৰীলংকাৰ পৰা তামিলনাডুলৈ একেৰাহে 12-13 ঘণ্টা সাঁতুৰি এই ঐতিহাসিক সাফল্য অৰ্জন কৰে। পক প্ৰণালীৰ এই অভিযানত অংশগ্ৰহণ কৰা উদীয়মান সাঁতোৰবিদ কেইগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ তালাইমান্নাত অভিযান

0: আৰম্ভ কৰে আৰু তামিলনাডুৰ ধনুষকোড়িত 29 কিলোমিটাৰ জোৰা এই অভিযানৰ সফল সামৰণি মাৰে। আৰক্ষীয়ে শিলচৰত ৰামনগৰ এফ চি আই ৰোড এলেকাৰ আক্ৰম আলী নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা অস্ত্ৰ শস্ত্ৰৰ ভিতৰত এটা ইটালীত নিৰ্মিত 9mm পিষ্টল, 5x গুলী, এটা চাইনিজ টাইপ গ্ৰেনেড আছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত লাইশ্ৰম টিকেন মেটি আৰু মনালিছা চানু নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ সৈতে অন্য কোনো লোক জড়িত হৈ আছে নেকি তাৰ তদন্ত অব্যাহত আছে। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰ্চুৱেল ব্যৱস্থাৰে কালি উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয় অৰ্থাৎ নেহৰ চৌহদত 100 সংখ্যক অত্যাধুনিক ডাকঘৰৰ শুভাৰম্ভ কৰে। এই ব্যৱস্থা নতুন প্ৰজন্মৰ সুবিধা হোৱাকৈ সৃজনীশীল চিন্তাধাৰাৰে গ্ৰহণ কৰা হৈছে। এই ডাকঘৰৰ আচবাব আৰু পৰিৱেশত নতুনত্ব আৰু আধুনিকতাৰ পৰশ দি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছে। অনুষ্ঠানত ভাৰ্চুৱেলি দিয়া ভাষণত শ্ৰীসিন্ধিয়াই কেইবাটাও প্ৰজন্মৰ মাজত যোগাযোগ ৰক্ষা কৰাত ডাকঘৰৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। নতুন ধাৰণাক প্ৰশংসা কৰি তেওঁ পৰৱৰ্তী শ্বিলং ভ্ৰমণকালত নেহু চৌহদত উপস্থিত হৈ অত্যাধুনিক ডাকঘৰটো পৰিদৰ্শন কৰিব বুলি উল্লেখ কৰে। তদুপৰি যুৱক যুৱতীসকলক আকৰ্ষণ কৰিব পৰাকৈ ডাকঘৰৰ বিষয়া কৰ্মচাৰীসকলক সংগীতানুষ্ঠান আদিৰ আয়োজন কৰি অধিক আকৰ্ষণীয় কৰি তুলিবলৈ পৰামৰ্শ দিয়ে। তেওঁ লগতে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত 500টাধিক এনেধৰণৰ নতুন প্ৰজন্মৰ উপযোগী ডাকঘৰ স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে। গুৱাহাটী মহানগৰীৰ চানমাৰী, ৰাজগড়, উলুবাৰী, ৰিহাবাৰী, গান্ধীবস্তি, পূব খৰণীয়া, বৰা ছাৰ্ভিচ, লাচিত নগৰ, কুমাৰপাৰা, পল্টন বজাৰ, বিৰুবাৰী আদি অঞ্চলত আজি পানী যোগান ব্যাহত হৈছে। গুৱাহাটী জল পৰিষদে প্ৰকাশ কৰা মতে লাচিত নগৰত চলি থকা কামৰ বাবে পানী যোগান ব্যাহত হোৱা বুলি প্ৰকাশ কৰিছে। স্বচ্ছ ভাৰত গ্ৰাম্য অভিযানৰ দ্বিতীয় পৰ্যায় সন্দৰ্ভত জিলা সমন্বয়কসকলৰ ৰাজ্যিক পৰ্যায়ৰ দিনজোৰা পৰিশীলন তথা সজাগতা প্ৰশিক্ষণ কাৰ্যসূচী আজি গুৱাহাটীৰ কাহিকুচিত থকা ৰাজ্যিক পঞ্চায়তৰ গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত অনুষ্ঠিত হয়। জ্ঞানৰ পৰা ব্যৱস্থালৈ জিলা পৰ্যায়ৰ স্বচ্ছ ভাৰত গ্ৰাম্য অভিযানৰ সমন্বয় সুদৃঢ়কৰণ বিষয়বস্তুৰে আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে জিলা সমন্বয়কসকলৰ সামৰ্থ্য বৃদ্ধিৰ লগতে সমগ্ৰ ৰাজ্যৰ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ ৰূপায়ণ সুদৃঢ় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক 33 ৰাণত পৰাজিত কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ কৈ দিছো। ৰাজ্যত 11 মেৰ পাছত নতুন চৰকাৰে শপত গ্ৰহণৰ সম্ভাৱনা। সমগ্ৰ দেশত অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন। কোকৰাঝাৰ জিলাৰ চালাকাটিৰ ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম লিমিটেডৰ প্ৰকল্পস্থলীক এবছৰৰ বাবে সংৰক্ষিত এলেকা ঘোষণা আৰু ভাৰত মহাসাগৰৰ সুগভীৰ পক প্ৰণালী অতিক্ৰম কৰি অসমৰ 5টি শিশুৰ ইতিহাস ৰচনা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 বজাত।
1: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।

ইণ্ডিছপে গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে আইডিয়াৰ বুলনী।

আইডিৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছো গুৱাহাটী নুনমাটিৰ সুৰবন্দনা মহিলা নামদলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতে শুনোৱা হওক জুনুমণি বৰ্মনৰ কণ্ঠত এটি প্ৰাৰ্থনা।

0: কৃষ্ণ কৃষ্ণ
1: হৰিহবৰ সখা বুলি যাক কোৱা তুমি, সেই হেতু কৃষ্ণ পাখে যোৱা মোৰ স্বামী।

শ্রোতা আইডিওসকল, ইমান পৰে আপোনালোকে সুৰ বন্দনা মহিলা নামদলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ লোৱা সদস্যাসকল আছিল ক্ৰমে জুনুমণি বৰ্মন, ৰঞ্জু হাউদ, মিনতি বৰ্মন, জেউতি দাস, কণিকা বড়ো, গীতা ডেকা আৰু সুবালা বৈশ্য। বাদ্যযন্ত্ৰত সংগত কৰিলে বসন্ত বৰ্মন আৰু ৰামেশ্বৰ দাসে। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

শ্রোতাসকলে, পল্লৱী শৰ্মাৰ কণ্ঠত ডিম্বেশ্বৰ দাস আৰু নগেন বৰা ৰচিত আধুনিকীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজন এআইআৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়োৱা হৈছে শৰৎ ৰাজবংশী আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: কেৱল দুখেৰে বেজাৰে
1: চন্দ্ৰ সন্মুখত একদুবল কলামা
0: ইফালে তিনিদিন একো
1: খোৱা নাই, পেটৰ ভোকত চান্দুই চিন্তা কৰিলা, মই দুটামান কলামাহ চেগুৱে খাওঁ।
0: এইবুলি কি কৰিলা?
1: এডাল কলামাহৰ চেউ ঘালি লৈ পেলাই খাব আৰম্ভ কৰে।
0: ইফালে গৃহস্থৰ ল'ৰাটো
1: আছিল, ৰখি আছিল, ৰখি আছিল, যাই পেলাই কোনো কেইকোপমান লগাই দিলা যায় চান্দুক, লগাই দিলা যায়
0: চান্দুক বোলে হেৰে বাছা
1: কতিয়া মাছ আহে বাবা মোক, তই কিয় মাছা?
0: তোমাৰ পিতাৰে মোক
1: ভালদৰে জানে আৰু তোমালোকৰ কলা বুলি মই চিনি পাইছোঁ, কাৰণেহে খাইছোঁ।
0: কিন্তু তুমি
1: মোৰ মাৰটো বৰ ভুল কৰিলি জানে
0: তেতিয়া।

সৈন্য সামন্ত বলে এই বেতাইছো।

0: আৰু কি কৰলা মাৰি ধৰিনি ৰজা আগত
1: ৰজাই দিলা ৰজাই হুকুম কৰছি
0: ইয়াৰ আৰু অন্য শাস্তি নাই
1: হুলত বহাব লাগে হুলত বহাব লাগে
0: এই বুলি যেতিয়া হুলৰ হুকুম কৰলা
1: আইডাল স্বৰ্ণ ধৰে আপোনাৰ মহামাৰ দুৰ্গক চিন্তা কৰছি।

0: ज्ञान वगै मधुरंगे
1: শ্রোতাসকলে শরৎ ৰাজবংশী আৰু সংগীসকলৰ কণ্ঠৰ উজাপালি শুনিলে।
2: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
3: জীয়ৰী।
2: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30।

0: শ্রোতাসকলে হায়দৰ আলীৰ স্পেনিছ গীতাবাদন শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশত আজি অপাৰেশ্যন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। কলকাতাৰ ব্ৰিগেড খেলপথাৰত শনিবাৰে ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। কেৰালামত নতুন চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছ দলে তিৰুৱনন্তপুৰমত তেওঁলোকৰ গুণাগথা অব্যাহত ৰাখিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশত আজি অপাৰেশ্যন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ এই দিনটোতে অপাৰেশ্যন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। যোৱা বছৰ 22 এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকৰ ওপৰত চলোৱা জঘন্য আক্ৰমণৰ প্ৰত্যুত্তৰত চলোৱা এই অভিযানত কমেও 100 জন সন্ত্ৰাসবাদী নিহত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অপাৰেশ্যন সিন্দুৰৰ সন্ত্ৰাসবাদ আৰু দেশৰ সাৰ্বভৌমত্ব আৰু নাগৰিকসকলৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সকলো শক্তিৰ বিৰুদ্ধে অটুট সংকল্পৰ প্ৰমাণ বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই অভিযানৰ অভূতপূৰ্ব সাফল্যই দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ অদম্য সাহস আৰু দৃঢ়তাকে প্ৰতিফলিত কৰে। তেওঁ কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হৈছে। ভাৰতক ভাবুকি প্ৰদানৰ চেষ্টা কৰাসকলে আমাৰ দেশ যে সতৰ্ক, ঐক্যবদ্ধ আৰু পূৰ্ণ শক্তিৰে উত্তৰ দিবলৈ সমৰ্থ সেয়া জনা উচিত বুলি তেওঁ মন্তব্য কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অপাৰেশ্যন সিন্দুৰৰ সন্ত্ৰাসবাদী শক্তি তথা দেশৰ শান্তি, একতা আৰু সাৰ্বভৌমত্ব বিঘ্নিত কৰিব খোজাসকলৰ বিৰুদ্ধে নিৰ্ণায়ক ক্ষণ বুলি আখ্যা দিছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সশস্ত্ৰ বাহিনীসমূহৰ অদম্য সাহস আৰু বীৰত্বই সন্ত্ৰাসবাদী নেটৱৰ্কৰ বিনাশ সুনিশ্চিত কৰিছে। এই উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহে অপাৰেশ্যন সিন্দুৰৰ

সময়ত অভূতপূৰ্ব সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। বাহিনীসমূহে পেহেলগামত নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰই সশস্ত্ৰ বাহিনীসমূহক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণিপাত জনাইছে। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতৰ হিতোপদেশ উদ্ধৃতিৰে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে অৰ্জন কৰা অভূতপূৰ্ব

কৰিছে। এই উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহে অপাৰেচন সিন্দুৰৰ সময়ত অভূতপূৰ্ব সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। বাহিনীসমূহে পেহেলগামত নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰই সশস্ত্ৰ বাহিনীসমূহক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণিপাত জনাইছে। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতৰ হিতোপদেশ উদ্ধৃতিৰে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে অৰ্জন কৰা অভূতপূৰ্ব সাফল্য বীৰ সৈনিকসকলৰ অসীম সাহস আৰু দেশপ্ৰেমৰ নিদৰ্শনস্বৰূপ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে সশস্ত্ৰ বাহিনীসমূহক সাহস আৰু ত্যাগক প্ৰশংসা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু নিষ্ঠাই দেশক সুৰক্ষিত কৰি ৰাখিছে। অপাৰেচন সিন্দুৰৰ সময়ত তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাই সঠিক ৰণনীতি আৰু সেনাবাহিনীৰ তিনিওটা শাখাৰ মাজত উন্নত সমন্বয়কে প্ৰতিফলিত কৰে আৰু এই সমন্বয় আধুনিক সামৰিক অভিযানৰ বাবে নতুন নিদৰ্শন দাঙি ধৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সিন্দুৰ অভিযানে দেশৰ শত্ৰুসকলক সদায় আমাৰ সশস্ত্ৰ বাহিনীৰ শক্তিৰ বিষয়ে সোঁৱৰাই দিব বুলি প্ৰকাশ কৰিছে। এই অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে দেশৰ বাহিনীসমূহৰ অদম্য সাহসৰ প্ৰতি প্ৰণিপাত জনায়। এই দিনটোৱে শত্ৰুসকলক বিশ্বৰ যিকোনো স্থানত লুকাই থাকিলেও সাৰি যাব নোৱাৰে বুলি বাৰ্তা প্ৰদান কৰে বুলি তেওঁ উল্লেখ কৰে। কলকাতাৰ ব্ৰিগেড খেলপথাৰত শনিবাৰে ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যিক বিজেপিৰ সভাপতি সৌমিক ভট্টাচাৰ্যই কালি ৰাজ্যিক সচিবালয় নবান্নত উচ্চপদস্থ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰি অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে তথা নিৰ্বাচনৰ পাছৰ হিংসাৰোধৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। আলোচনাকালত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় পৰ্যবেক্ষক সুনীল বাঞ্চালৰ লগতে দলৰ নেতা সৌমিত্ৰ খান আৰু জ্যোতিৰ্ময় সিং মহাতো উপস্থিত থাকে। তাৰ পিছত ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয় যে কাইলৈ দলটোৰ নৱনিৰ্বাচিত বিধায়কসকল বৈঠকত মিলিত হৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। শনিবাৰে পুৱা 10 বজাত অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিভিন্ন বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। ভট্টাচাৰ্যই লগতে কয় যে যদি মমতা বেনাৰ্জীয়ে পদত্যাগ নকৰে তেন্তে অনুষ্ঠানটো সাংবিধানিক নীতি অনুসৰি অনুষ্ঠিত হ'ব। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আৰক্ষীয়ে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অভিযোগ কৰিছে যে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ড, মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছ চৰকাৰে ৰাজনীতিৰ পথাৰত হিংসাৰ সংস্কৃতিৰ আন এক প্ৰতিচ্ছবি। সামাজিক মাধ্যমযোগে শ্ৰীপ্ৰধানে কয় যে টি এম চিৰ ভয় ভাবুকিৰ ৰাজনীতিত বিজেপিৰ কৰ্মকৰ্তাসকলে আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই বিজেপিৰ কৰ্মকৰ্তা আৰু সমৰ্থকসকলক বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰু হত্যা কৰা হৈছে। তেওঁ অভিযোগ কৰে যে এয়া কেৱল হিংসা নহয় বৰঞ্চ গণতান্ত্ৰিক বিৰোধীক চাপত ৰাখিবলৈ ৰচনা কৰা সন্ত্ৰাসৰ এটা ইচ্ছাকৃত পৰিৱেশতন্ত্ৰ। মন্ত্ৰীগৰাকীয়ে কয় যে গণতন্ত্ৰত হিংসা আৰু প্ৰতিশোধৰ কোনো স্থান নাই। তেওঁ আৰু কয় যে চন্দ্ৰনাথ ৰথৰ দৰে অগণন বিজেপি কৰ্মকৰ্তাৰ ত্যাগক পাহৰিব নোৱাৰি বা অথলে যাবলৈ দিয়া নহ'ব। শ্ৰীপ্ৰধানে কয় যে পশ্চিমবংগত শান্তিৰ নিৰাপত্তা আৰু প্ৰকৃত গণতান্ত্ৰিক মূল্যবোধ পুনৰুদ্ধাৰৰ বাবে যুঁজখন অব্যাহত থাকিব। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰিছে। আয়োগে আজি এটা নিৰ্দেশযোগে অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰী নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ততালিকে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। কেৰালমত নতুন চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছ দলে তিৰুৱনন্তপুৰমত তেওঁলোকৰ গুণাগথা অব্যাহত ৰাখিছে। কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত 140খনৰ ভিতৰত 102খন আসন পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে ৰাজ্যপাল চেন্নাইৰ পৰা তিৰুৱনন্তপুৰম আহি পোৱাৰ পাছত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব। উল্লেখযোগ্য যে কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লিকাৰ বৰ্তমান তামিলনাডুৰো অতিৰিক্ত দায়িত্বত আছে। তামিলনাডুত টি ভি কে দলৰ মুৰববী জোচেফ বিজয়ে আজি লোকভৱনত ৰাজ্যপাল বিশ্বনাথ আৰ্লিকাৰক দ্বিতীয়বাৰৰ কাৰণে সাক্ষাৎ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যপালে বিজয়ক মাতি পঠিয়াইছিল। কালিও শ্ৰীবিজয়ে ৰাজ্যপালক সাক্ষাৎ কৰিছিল আৰু দলৰ বিধায়কসকলৰ তালিকা তথা কংগ্ৰেছৰ সমৰ্থন পত্ৰ অৰ্পণ কৰিছিল। বৰ্তমান টি ভি কে দলৰ সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ বাবে অধিক বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। টি ভি কেৰ নেতা থিৰুমালভনে আজি দলৰ বিধায়িনী গোটৰ বৈঠকৰ অন্তত বিজয়লৈ সমৰ্থন আগবঢ়োৱাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। বাওঁ দলসমূহেও ৰাজ্যপালক বিধানসভা নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হোৱা টি ভি কেক চৰকাৰ গঠনৰ সুযোগ দিবলৈ আহান জনাইছে। পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগাস্বামীয়ে আজি উপ ৰাজ্যপাল কে কৈলাশনাথনৰ
ওচৰত

পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ লগে লগে কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত হয়। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 40 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ কৰ্মচাৰীৰ বাবে দেশজোৰা বাৰ্ষিক স্বাস্থ্য পৰীক্ষা অভিযান মুকলি কৰে। এই উদ্যম মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত দেশৰ কৰ্ম আৰু যুৱশক্তিৰ প্ৰতি সন্মান যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে চৰকাৰে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে আৰু এনে প্ৰচেষ্টাৰ ফলত নিবনুৱাৰ হাৰ প্ৰায় 3.2% হ্ৰাস পাইছে। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটায়। পাটনাৰ গান্ধী মৈদানত আয়োজিত এটা অনুষ্ঠানত ভগৱান সিং কুশৱাহা, অৰুণ শংকৰ প্ৰসাদ, মদন চাহানী, সন্তোষ কুমাৰ সুমন, ৰাম নিষাদ, ৰাম কৃপাল যাদৱ, নীতিশ মিশ্ৰ, দামোদৰ ৰাৱত, সঞ্জয় সিং আৰু অশোক চৌধুৰীকে ধৰি কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু NDAৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। থলুৱাভাৱে নিৰ্মিত Type 4 কম্পজিট CNG চিলিণ্ডাৰ উৎপাদন আৰু বাণিজ্যিকীকৰণৰ বাবে এটা নতুন উৎপাদন সুবিধা স্থাপনৰ বাবে প্ৰযুক্তি উন্নয়ন বোৰ্ডে এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক 33 ৰাণত পৰাজিত কৰে। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। কলকাতাৰ ব্ৰিগেড খেলপথাৰত শনিবাৰে ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। কেৰালামত নতুন চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছ দলে তিৰুৱনন্তপুৰমত তেওঁলোকৰ গুণাগথা অব্যাহত ৰাখিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ উদ্যোগত আজি দিশপুৰৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহত প্ৰাৰম্ভ 2026 শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। আয়কৰ আইন 2025 আৰু আয়কৰ অধিনিয়ম 2026 সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়কৰ বিভাগৰ ৰাষ্ট্ৰজোৰা সজাগতা অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত এন লংৱাই প্ৰাৰম্ভ কাৰ্যসূচীৰ বিষয়ে সবিশেষ ব্যক্ত কৰে। তেওঁ কয় যে কৰদাতাসকলক নতুন আয়কৰ আইন 2025ৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা 20 মাৰ্চত প্ৰাৰম্ভ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। চলিত বৰ্ষৰ 1 এপ্ৰিলত কাৰ্যকৰী হোৱা নতুন আয়কৰ আইনে পূৰ্বৰ কৰ পৰিকাঠামো সৰল কৰি তুলিব বুলি শ্ৰীমতী লংৱাই প্ৰকাশ কৰে। তেওঁ লগতে অহা 14 মে'ত শ্বিলং, ইম্ফল, আইজল, ডিমাপুৰ আৰু আগৰতলাত এই প্ৰাৰম্ভ শীৰ্ষক বিশেষ কাৰ্যসূচী আয়োজন কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত অংশ লৈ আয়কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য আয়ুক্ত অশোক কুমাৰ ঝাই আয়কৰ আইন 2061ৰ সৰলীকৰণৰ সন্দৰ্ভত সবিশেষ ব্যাখ্যা কৰে। শ্ৰীঝাই আয়কৰ আইন 2061ৰ বিপৰীতে হোৱা বৃহৎ সংস্কাৰৰ বিষয়ে উল্লেখ কৰি সংশোধিত পদ্ধতি তথা প্ৰপত্ৰসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। বিষয়াগৰাকীয়ে নতুন আয়কৰ আইন 2025ে জনসাধাৰণক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।
2: চৰকাৰ নে ইয়ে ইনিচিয়েটিভ লিয়া কি এক নয়া এক্ট লাতে হ জো সৰল হ জো সিম্পল হ জো এক কমন আদমি কো সমজ মে আয়েগা। চৰকাৰ নে ইয়ে নয়া এক্ট লায়া হ আপকো ইয়ে ভি জানকাৰী হোনি চাহিয়ে কি লাষ্ট 10 ইয়াৰ 250 মিলিয়ন পিপল ইন দ্য লাষ্ট 10 ইয়াৰ্স হেভ কম অবভ দি পভাৰ্টি লাইন। নাও দিজ পিপল আৰ ৰেডি টু বিকম এণ্টৰপ্ৰেনৰ্ছ। দে নিড আ সিম্পল ইনকম টেক্স এক্ট। দি অল্ড এক্ট হেড বিকম লিটল কমপ্লেক্স, উসকো সমজ মে নহীঁ আতা থা লোগো কো, উসকা সরলীকরণ কিয়া গয়া হ্যায়। আপকো ইয়ে জানকে খুশি হোগি কি পুরানে এক্ট কে কম্পারিজন মে নয়া এক্ট হাফ দ্য সাইজ হ্যায়। কাফি সারে ডিফিকল্ট ওয়ার্ডস হটা দিয়ে গয়ে হ্যায়, সরল ওয়ার্ডস লায়ে গয়ে হ্যায়। ইসসে দেশ মে জো হামারি গভর্নমেন্ট কি অবজেক্টিভ হ্যায় বিকশিত ভারত এট 2047, উসকে লিয়ে ইয়ে মহত্বপূর্ণ নির্ণয় হ্যায় সরকার কা।
1: অনুষ্ঠানত আন এগৰাকী ৰাজহ বিষয়া দীপক সিঙে আয়কৰ অধিনিয়ম আৰু প্ৰপত্ৰ 2026 সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষণ দিয়ে। তেওঁ লগতে কৰ সেতু, কৃত্ৰিম বুদ্ধিমত্তা, চেটবুট, কৰ সাথি আদিৰ দৰে পদক্ষেপৰ উপৰি নতুন আইনখনৰ সৰলীকৰণৰ বিভিন্ন বিষয়ত আলোকপাত কৰে। আজিৰ অনুষ্ঠানত বিত্তীয় প্ৰতিষ্ঠান, ব্যৱসায়ী, ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন অংশীদাৰসকলে অংশগ্ৰহণ কৰে। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ কৰিছে। আয়োগে আজি এটা নিৰ্দেশযোগে অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰী নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ততালিকে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ এই দিনটোতেই অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। যোৱা বছৰ 22 এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকৰ ওপৰত চলোৱা জঘন্য আক্ৰমণৰ প্ৰত্যুত্তৰত চলোৱা এই অভিযানত কমেও 100জন সন্ত্ৰাসবাদী নিহত হৈছিল। অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহে অপাৰেচন সিন্দুৰৰ সময়ত অভূতপূৰ্ব সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। বাহিনীসমূহে পেহেলগামত নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰই সশস্ত্ৰ বাহিনীসমূহক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণিপাত জনাইছে। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতৰ হিতোপদেশ উদ্ধৃতিৰে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে অৰ্জন কৰা অভূতপূৰ্ব সাফল্য বীৰ সৈনিকসকলৰ অসীম সাহস আৰু দেশপ্ৰেমৰ নিদৰ্শনস্বৰূপ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে সশস্ত্ৰ বাহিনীসমূহক সাহস আৰু ত্যাগক প্ৰশংসা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু নিষ্ঠাই দেশক সুৰক্ষিত কৰি ৰাখিছে বুলি মন্তব্য কৰে। অপাৰেচন সিন্দুৰৰ সময়ত তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাই সঠিক ৰণনীতি আৰু সেনাবাহিনীৰ 3টা শাখাৰ মাজত উন্নত সমন্বয়কে প্ৰতিফলিত কৰে আৰু এই সমন্বয় আধুনিক সামৰিক অভিযানৰ বাবে নতুন নিদৰ্শন দাঙি ধৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌর অটল বিহারী বাজপেয়ী একনা ক্রিকেট ষ্টেডিয়ামত লক্ষ্ণৌর সুপার জায়ান্টস রয়্যাল চ্যালেঞ্জার্স বাঙ্গালোর বিরুদ্ধে অবতীর্ণ হব। খেলখন সন্ধিয়া 7:30 বজাত আরম্ভ হব। আমার এতিয়ার বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন মুখ্য বাতৰি বিয়লি 4 বজাত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এতিয়া শুনক জিতুল সোণোৱালৰ কণ্ঠৰ আধুনিক গীত।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ এই দিনটোতে অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰিছে। আয়োগে আজি এটা নিৰ্দেশযোগে অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ততালিকে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত গ্ৰহণৰ অন্তত অহা 11 মেৰ পাছতহে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি দায়িত্ববাহী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কলকাতাৰ ব্ৰিগেড খেলপথাৰত শনিবাৰে ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰে বিটিচিৰ অধীনৰ কোকৰাঝাৰ জিলাৰ চালাকাটিত থকা ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম লিমিটেডৰ প্ৰকল্পস্থলীক এবছৰৰ বাবে সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 40 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ কৰ্মচাৰীৰ বাবে দেশজোৰাৰ বাৰ্ষিক স্বাস্থ্য পৰীক্ষা অভিযান মুকলি কৰে। উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ উদ্যোগত আজি দিছপুৰৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহত প্ৰাৰম্ভ 2026 শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতা আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলিয়া দুণ্ঠু চিহুত চিপুত লামজিৰাৰ জিগলংপ বাজং এং টিপেন চিহুত চিপুত পঞ্জী লাকে প্ৰদীপ ৰংফাৰ পেন চিহুত চিপুত লামজিৰা ঠেপিকে অইল কনজাৰ্ভেশ্যন আপুঠা ততাং তেয়াৰ জুই চেনাং বায়ং এং টিপেন চিহুত চিপুত লামজিৰ
2: ইন্টি সাহো পিনি লিতুম লাডাক স্টুডিও লো কচিতম পেন কচিতান পনং জালা মাথি পি বাংলা পুসন হেলো ইলিতুম আদ্যা মাতি লিতুম লা পিঠে ডাঙার লতা কো পুসন সি লাল লং লে জাং থু কাবির তি পন থেক বম জেলাং মা লা বাং সলাম জিরা পুঠা খান লিতুম কচিং কি পনং জি আলা মাথি পি বিনং বাংকে তা তে লিতুম লা বাং সলাম জির চেতান পন পে আপ্রাং চে পাজির মিদাম দে আপ্রাং লংলে যাং থু পুলো তাং তেলি তুম কুপুসন আফান সে চিনি দাম বলা বাং সালাম জির মা সবসো রেডিও কার জগ টেং জির তুম ফান এটে থিনি লাম থান জি মা
3: থান এক জি রং ফার সাং হো রাসি লংলে যাং থু পুলো তেলি তুম কাচিনি নাং জি বাং লা হেলো সুরি সুরি আনিং কান প্রাং থেংপি থেং ফাং লাপেন মারাত মারেং আপি থি পেন

โมโสการบีอาพันโมดักราฮีเจหังไม่ได้

โมปังติงปาเทอังลาตาเดนังกัมผู้สา

ইমানপুৰে শ্ৰোতাসকলে কাৰ্বি অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বড়ো অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, ক্ষণেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল: বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ; উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ উদ্যোগত আজি দিছপুৰৰ কৰ ভৱনত প্ৰাৰম্ভ 2026 শীৰ্ষক বিশেষ কাৰ্যসূচী; সমগ্ৰ দেশতে আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন; আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুখামুখি। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰিছে। আয়োগে আজি এটা নিৰ্দেশযোগে অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ততালিকে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ উদ্যোগত আজি দিছপুৰৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহত প্ৰাৰম্ভ 2026 শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। আয়কৰ আইন 2025 আৰু আয়কৰ অধিনিয়ম 2026 সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়কৰ বিভাগৰ ৰাষ্ট্ৰজোৰা সজাগতা অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত এন লংৱাইয়ে প্ৰাৰম্ভ কাৰ্যসূচীৰ বিষয়ে সবিশেষ ব্যক্ত কৰে। তেওঁ কয় যে কৰদাতাসকলক নতুন আয়কৰ আইন 2025ৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা 20 মাৰ্চত প্ৰাৰম্ভ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। চলিত বৰ্ষৰ 1 এপ্ৰিলত কাৰ্যকৰী হোৱা নতুন আয়কৰ আইনে পূৰ্বৰ কৰ পৰিকাঠামো সৰল কৰি তুলিব বুলি শ্ৰীমতী লংৱাইয়ে প্ৰকাশ কৰে। তেওঁ লগতে অহা 14 মে'ত শ্বিলং, ইম্ফল, আইজল, ডিমাপুৰ আৰু আগৰতলাত এই প্ৰাৰম্ভ শীৰ্ষক বিশেষ কাৰ্যসূচী আয়োজন কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত অংশ লৈ আয়কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য আয়ুক্ত অশোক কুমাৰ ঝাই আয়কৰ আইন 1961ৰ সৰলীকৰণৰ সন্দৰ্ভত সবিশেষ ব্যাখ্যা কৰে। শ্ৰীঝাই আয়কৰ আইন 1961ৰ বিপৰীতে হোৱা বৃহৎ সংস্কাৰৰ বিৰুদ্ধে বিষয়ে উল্লেখ কৰি সংশোধিত পদ্ধতি তথা প্ৰপত্ৰসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। বিষয়াগৰাকীয়ে নতুন আয়কৰ আইন 2025ৰ জনসাধাৰণক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।
2: ये इनिशिएटिव लिया कि एक नया एक्ट लाते हैं जो सरल है, जो सिंपल है, जो एक कॉमन आदमी को समझ में आएगा। तो सरकार ने ये नया एक्ट लाया है। आपको ये भी जानकारी होनी चाहिए कि लास्ट 10 ईयर 250 मिलियन पीपल इन द लास्ट 10 ईयर्स हैव कम अबव द पॉवर्टी लाइन। सो नाउ दीज पीपल आर रेडी टू बिकम एंटरप्रेन्योर्स। दे नीड अ सिंपल इनकम टैक्स एक्ट। द ओल्ड एक्ट हैड बिकम लिटिल कॉम्प्लेक्स, उसको समझ में नहीं आता था लोगों को, तो उसका सरलीकरण किया गया है। आपको ये जान के खुशी होगी कि पुराने एक्ट के कंपेरिजन में नया एक्ट हाफ द साइज है। काफी सारे डिफिकल्ट वर्ड्स हटा दिए गए हैं, सरल वर्ड्स लाए गए हैं। इससे देश में जो हमारी गवर्नमेंट की ऑब्जेक्टिव है विकसित भारत एट 2047, उसके लिए ये महत्वपूर्ण निर्णय है सरकार का, अच्छा निर्णय है सरकार का। और हम लोग सब मिलकर ये कोशिश करेंगे कि डायरेक्ट टैक्स विकसित भारत एट द रेट ऑफ 2047 पहुंचने में सबको मदद मिले।
1: অনুষ্ঠানত আন এগৰাকী ৰাজহ বিষয়া চি দীপক সিঙে আয়কৰ অধিনিয়ম আৰু প্ৰপত্ৰ 2026 সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষণ দিয়ে। তেওঁ লগতে কৰ সেতু, কৃত্ৰিম বুদ্ধিমত্তা, চেটবোৰ্ড, কৰ সাথি আদিৰ দৰে পদক্ষেপৰ উপৰি নতুন আইনখনৰ সৰলীকৰণৰ বিভিন্ন বিষয়ত আলোকপাত কৰে। আজিৰ অনুষ্ঠানত বিত্তীয় প্ৰতিষ্ঠান, ব্যৱসায়ী, ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন অংশীদাৰসকলে অংশগ্ৰহণ কৰিছে।

ঐতিহ্যমণ্ডিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰই প্ৰতি দুবছৰৰ অন্তত প্ৰদান কৰি অহা মাধৱদেৱ বঁটা ঘোষণা কৰা হৈছে। 2025-26 বৰ্ষৰ মাধৱদেৱ বঁটা তিতাবৰ মহিমাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মাক আগবঢ়োৱা হৈছে। আজি সুন্দৰীদিয়া সত্ৰৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সত্ৰখনৰ সত্ৰাধিকাৰ কমল অধিকাৰীয়ে এই ঘোষণা কৰে। ইয়াৰ লগতে সত্ৰাধিকাৰগৰাকীয়ে এইবাৰৰ পৰা সুন্দৰীদিয়া সত্ৰই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৰ্যা কালিন্দী আইৰ নামত আই গোসানী বঁটা নামেৰে আন এক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে। এই বঁটাটিও প্ৰতি দুই বছৰৰ মূৰে মূৰে প্ৰদান কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে সদৰি কৰা অনুসৰি প্ৰথমবাৰৰ আই গোসানী বঁটা শংকৰী কলাকৃষ্টিৰ প্ৰচাৰ প্ৰসাৰৰ লগত জড়িত কণিকা পাঠকক আগবঢ়োৱা হ'ব। উল্লেখযোগ্য যে এই দুয়োটা বঁটা অহা 1 জুনত সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত হ'বলগীয়া মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ কাৰ্যসূচীত প্ৰদান কৰা হ'ব। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ এই দিনটোতে অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। যোৱা বছৰ 22 এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকৰ ওপৰত চলোৱা জঘন্য আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতৰ এই অভিযানত কমেও 100জন সন্ত্ৰাসবাদী নিহত হৈছিল। অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহে অপাৰেচন সিন্দুৰৰ সময়ত অভূতপূৰ্ব সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰে। বাহিনীসমূহে পেহেলগামত নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰই সশস্ত্ৰ বাহিনীসমূহক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণিপাত জনাইছে। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতৰ হিতোপদেশ উদ্ধৃতিৰে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে অৰ্জন কৰা অভূতপূৰ্ব সাফল্য বীৰ সৈনিকসকলৰ অসীম সাহস আৰু দেশপ্ৰেমৰ নিদৰ্শনস্বৰূপ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু ত্যাগৰ প্ৰশংসা কৰে। এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু নিষ্ঠাই দেশক সুৰক্ষিত কৰি ৰাখিছে। অপাৰেচন সিন্দুৰৰ সময়ত তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাই সঠিক ৰণনীতি আৰু সেনাবাহিনীৰ তিনিওটা শাখাৰ মাজত উন্নত সমন্বয়ক প্ৰতিফলিত কৰে। এই সমন্বয়ে আধুনিক সামৰিক অভিযানৰ বাবে নতুন নিদৰ্শন দাঙি ধৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইতিমধ্যে শপত গ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি বিজেপি দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছতে সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 12 মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি তেওঁ উল্লেখ কৰে। ভাৰতীয় সেনাবাহিনীয়ে অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ লুপন ষ্টেডিয়ামত অহা 10 মে'ৰ পৰা 13 মে'লৈ পৰ্টাৰ নিযুক্তি শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যখনৰ পশ্চিম কামেং জিলাত থকা বৈশাখী সেনাবাহিনীৰ শিবিৰৰ উদ্যোগত আয়োজন কৰা এই নিযুক্তি শিবিৰত 179 দিনৰ বাবে মুঠ 600 গৰাকী পৰ্টাৰ নিযুক্তি দিয়া হ'ব। ভাৰত, নেপাল আৰু ভূটানৰ প্ৰাৰ্থীৰ বাবে এই শিবিৰ মুকলি থাকিব। ইয়াৰ বাবে 18 বছৰৰ পৰা 39 বছৰৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। শাৰীৰিকভাৱে সুস্থ তথা যিকোনো ধৰণৰ সংক্ৰামক ৰোগৰ পৰা মুক্ত পুৰুষ প্ৰাৰ্থীসকলেহে এই শিবিৰত অংশগ্ৰহণ কৰিব পাৰিব। আৰক্ষীসকলে প্ৰয়োজনীয় নথি পত্ৰ জমা দিব লাগিব। শোণিতপুৰ জিলা দণ্ডাধীশ কাৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া অনুসৰি প্ৰাৰ্থীসকলে 9877858301, 79860230240 আৰু 97116822829 নম্বৰত ফোন কৰি সবিশেষ জানিব পাৰিব। বড়ো জাতীয় সংগঠন আৰু সিখনা জোহলাও বহুমুখী সমবায় সমিতিয়ে বন বিভাগৰ উদ্যোগত আজি এটা পৰিৱেশ সুৰক্ষাৰ বাবে সজাগতা ৰেলী উলিয়ায়। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই ৰেলী কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰে। এই ৰেলীত ছাত্ৰ সংগঠনটোৰ স্বেচ্ছাসেৱকসকল, বন বিষয়া আৰু বিভিন্ন সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰত সেউজ বড়োলেণ্ড অভিযানৰ লক্ষ্যৰে আৰু এগৰাকী ছাত্ৰ, এডাল বৃক্ষ, এটা ভৱিষ্যত মন্ত্ৰৰে ভালেসংখ্যক গছপুলি ৰোপণ কৰা হয়। ছাত্ৰ সংগঠনটোৱে সেউজ বড়োলেণ্ড অভিযানৰ অধীনত বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলত 9 লাখ গছপুলি ৰোপণৰ লক্ষ্য গ্ৰহণ কৰিছে।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি চৰ্মৰোগ বিশেষজ্ঞ ডাক্টৰ বৰ্ণালী দত্ত। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03-6162661876 আৰু 03-6162662325 এই দুটি নম্বৰত ফোন কৰিব পাৰিব। অনুষ্ঠানটি হাত ধৰিব সীমান্ত বৰ্মাই আজি নিশা 9:30 বজাত। 8:02 বজাৰ নতুন দিগন্ত অনুষ্ঠানত ভাৰতীয় কৃষি, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰযুক্তিগত বিকাশ এই বিষয়ে আলোচনা কৰিব ডক্টৰ শশাংক শেখৰ বৰকটকী, সম্ৰাট বৰা আৰু কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 5:45 বজাৰ শিক্ষকৰ অনুষ্ঠানত ভাৰতী চেতিয়া ফুকনৰ কথিকা ধীৰ বিকাশশীল শিক্ষাৰ্থীক বিজ্ঞান শিক্ষা। 10:00 বজাৰ কৃষি জগত অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভূমিকা এই বিষয়ে শৈলেন তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ উৎপল বৰাৰ। লগতে আছে সুমথিৰা টেঙাৰবাৰীত সাৰ প্ৰয়োগৰ বিষয়ে কংকিতা ভৰদ্বাজৰ কথিকা, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত আৰু 7:05 বজাত বৃন্দগান। 7:20 বজাত ডক্টৰ বিনিমা বুজৰবৰুৱাৰ সংস্কৃত কথিকা, অসম প্ৰদেশস্য প্ৰমুখ বৈষ্ণৱাচাৰ্য। 7:30 বজাৰ পূবালীৰ সুৰত আনন্দৰাম কাঠাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। 7:45 বজাৰ আধুনিক গীত অনুষ্ঠানৰ শিল্পী পল্লৱী শৰ্মা। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9:00 বজাত চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত।

এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাৰাত্মজীৱনীৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ।

কালি নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, ৰচনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। কালি পুৱা 9:20 বজাত

সৌন্দৰ্য শিতানত চুলিৰ যতনৰ বিষয়ে প্ৰণামী অধিকাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ মামণি তালুকদাৰৰ। নিশা 8:02 উপন্যাস পাঠানুষ্ঠানত ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠৰ অষ্টম খণ্ড, পাঠ উৎপল বৰাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: সমূহ শিক্ষকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আৰম্ভ কৰিছো শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান। আজিৰ অনুষ্ঠানত আমি ধীৰ বিকাশশীল শিক্ষাৰ্থীক কেনেকৈ বিজ্ঞান শিকাব পৰা যায় সেই বিষয়ে আলোচনা কৰিবলৈ লৈছো। আমালৈ লিখি পঠিয়াইছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত শৈক্ষিক বিষয়া ভাৰতী চেতিয়া ফুকনে। শিক্ষকসকল, শ্ৰেণীত দুই এজন ছাত্ৰ ছাত্ৰী থাকে যিসকলে সহপাঠীসকলৰ লগত সমান ক্ষিপ্ৰতাৰে সমান পাৰ্গতালিৰে পাঠ আয়ত্ত কৰিব নোৱাৰে। পাঠটো পঢ়াই থাকোঁতে শিক্ষকে কৈ যোৱা বা ব্যাখ্যা কৰা কথাবোৰ তেওঁলোকে বুজি নাপায়, নিজৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে। পাঠভিত্তিক দুটামান সৰু সৰু পৰীক্ষা ল'লে বা পাঠ এটা ব্যাখ্যা কৰাৰ পিছত প্ৰশ্ন সুধিলে তেনে দুই তিনিজন ছাত্ৰ ছাত্ৰী সহজেই চিনাক্ত কৰিব পাৰি। এই যে কথাবোৰ বুজি নাপায় বা শিক্ষকে সোধা প্ৰশ্নবোৰৰ উত্তৰ দিব নোৱাৰে, দিনৰ পিছত দিন ধৰি ইয়াৰ পুনৰাবৃত্তি ঘটিলে তেওঁলোকৰ মনত এই ধাৰণাই গঢ় লৈ উঠে যে কিতাপত থকা কথাবোৰ বুজি পোৱাটো তেওঁলোকৰ বৌদ্ধিক ক্ষমতাৰ বাহিৰত। প্ৰতিদিনৰ বিফলতা অকৃতকাৰ্যতাই তেওঁলোকক হতাশ কৰে, উদ্বিগ্নতা বাঢ়ে আৰু শ্ৰেণীৰ আন ছাত্ৰ ছাত্ৰীৰ লগত নিজকে ৰিজাই চাই হীনমন্যতাটো ভোগে। বিজ্ঞান পঢ়িনো কি লাভ? আমাৰ জীৱনত কি কামত আহিব বাৰু এই বিজ্ঞান? এনেধৰণৰ প্ৰশ্ন তেওঁলোকৰ মনত উদয় হোৱাৰ সম্ভাৱনা নাই বুলি ক'ব নোৱাৰি। প্ৰকৃততে পুথিগত শিক্ষা আৰু বাস্তৱত বা দৈনন্দিন জীৱনত প্ৰয়োগৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰাৰ বাবেও মনত বিজ্ঞান শিক্ষাৰ প্ৰতি অনীহাৰ ভাৱ দৃঢ় হৈ উঠে। কিন্তু প্ৰকৃততে তেওঁলোকৰ বুদ্ধিমত্তা আন সাধাৰণ ছাত্ৰ ছাত্ৰীৰ সৈতে সমান হ'ব পাৰে, শিক্ষা গ্ৰহণৰ দক্ষতা বিকাশৰ ক্ষমতাও থাকে। সমস্যাটো হ'ল পুথিগত শিক্ষা বা কৌশল আহৰণৰ গতি তেওঁলোকৰ লেহেমীয়া বা ধীৰ। সেইবাবেই তেওঁলোকক কোৱা হয় ধীৰ বিকাশশীল শিক্ষাৰ্থী বা শ্ল' লাৰ্ণাৰ্ছ। আজি আমি আলোচনা কৰিবলৈ লৈছো এই ধীৰ বিকাশশীল ছাত্ৰ ছাত্ৰীক আমি কেনেকৈ বিজ্ঞান শিকাম বা পঢ়াম। বিষয় এটা শিকাৰ গুৰিৰ কথা বিষয়টোৰ প্ৰতি আগ্ৰহ, গতিকে আমাৰ প্ৰথম প্ৰচেষ্টা বিজ্ঞানৰ প্ৰতি তেওঁলোকক কেনেকৈ আকৰ্ষিত কৰিব পাৰিম সেই কথাটোহে। আৰম্ভণিতে আমি জানিব লাগিব যে কোনবোৰ ধাৰণা স্পষ্ট নোহোৱাৰ ফলত বিজ্ঞান শিক্ষা আহৰণত তেওঁলোক বাধাপ্ৰাপ্ত হৈ আছে। সেই কথা জানিবৰ বাবে দুটামান নৈদানিক পৰীক্ষা, যাক ডায়েগনষ্টিক টেষ্ট বুলি কোৱা হয়, সেই নৈদানিক পৰীক্ষা লোৱাৰ প্ৰয়োজন। যদিহে আগৰ শ্ৰেণীৰ শিক্ষাই ভালদৰে আয়ত্ত কৰিব নোৱাৰাৰ বাবে বৰ্তমানৰ শিক্ষা গ্ৰহণত অসুবিধা পাইছে, তেতিয়াহ'লে আগৰ শ্ৰেণীৰ কিছুমান প্ৰয়োজনীয় ধাৰণা বা জ্ঞান পুনৰাই দিয়াৰ গত্যন্তৰ নাই। কাৰণ শিক্ষা আহৰণৰ ন্যূনতম পাৰদৰ্শিতাৰ অবিহনে বিজ্ঞান শিক্ষা তেওঁলোকৰ বাবে এটা বোজা যেনেই অনুভৱ হ'ব। এনে ক্ষেত্ৰত আমাৰ কৰণীয় হ'ব শ্ৰেণীৰ আন ছাত্ৰ ছাত্ৰীৰ দৰেই তেওঁলোকো যে সক্ষম সেই ভাৱটো আনিবলৈ তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তুলিব লাগিব। পাঠ এটা সৰু সৰু অংশত ভাগ কৰি তেওঁলোকৰ অতি প্ৰয়োজনীয় কথাখিনি আয়ত্ত কৰাত সহায় কৰিব। পাঠ এটা বুজাই থাকোঁতে তেওঁলোকক দৰকাৰী

কথাখিনি টোকা লিখিবলৈ নাইবা পাঠ্যপুথিৰ বিশেষভাৱে চিহ্নিত কৰিবলৈ ক'ব লাগিব। পাঠৰ অংশ বুজিবলৈ বা মনত ৰাখিবলৈও বাৰে বাৰে পঢ়া যি প্ৰয়োজন সেই কথাও দোহাৰিব লাগিব। শুদ্ধকৈ শিকা আৰু মনত ৰখাত গুৰুত্ব দিব লাগিব। উজু প্ৰশ্ন উত্তৰৰ অনুশীলন কৰিবলৈ দিব, যিমানখিনি পাৰে তাৰ বাবে প্ৰশংসা কৰিব, তেতিয়াহ'লে অধিক শিকিবলৈ বা জানিবলৈ তেওঁলোক উৎসাহিত হ'ব। তেওঁলোকে সূত্ৰ ফৰ্মুলা সহজে মনত ৰাখিব নোৱাৰে, এই ক্ষেত্ৰত পুনৰ পুনৰ অনুশীলন কৰিবলৈ উদগনি দিয়াৰ বিকল্প নাই। শিক্ষক হিচাপে অধিক ধৈৰ্যশীল হোৱাৰ প্ৰয়োজন হ'ব। সৰু সৰু কামৰ সফলতাৰে সিহঁতৰ আত্মবিশ্বাস গঢ়ি তোলক। উদাহৰণস্বৰূপে বিজ্ঞানৰ পৰীক্ষা এটা আপুনি প্ৰদৰ্শন কৰোতে সম্ভৱ হলে তেওঁলোকক সহযোগিতাৰে তেওঁলোকক জড়িত কৰক, ধৈৰ্যৰ সৈতে পৰ্যবেক্ষণ কৰিবলৈ জোৰ কৰক। পঠনশৈলী, যাক ৰিডিং স্কিল বুলি কোৱা হয়, সেই পঠনশৈলী শুদ্ধ নহলেও মনঃসংযোগ ব্যাহত হয়। তেওঁলোকক ফুটাই কিতাপৰ পাঠ পঢ়িবলৈ উৎসাহিত কৰক। বিজ্ঞানৰ নামবাচক শব্দবোৰৰ ভৌতিক ৰাশিৰ এককবোৰৰ শুদ্ধ বানান আয়ত্ত কৰিবলৈ উৎসাহিত কৰক। বিজ্ঞানৰ ব্যৱহাৰিক দিশটোৰ প্ৰতি তেওঁলোকক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। উদাহৰণস্বৰূপে পানীৰ শোধন কেনেকৈ কৰে, বিশুদ্ধ পানী খোৱাৰ প্ৰয়োজনীয়তা কি, স্বাস্থ্য ভালে ৰখাত সুষম আহাৰ, যাক বেলেন্সড ডায়েট বুলি কোৱা হয়, বেলেন্সড ডায়েটৰ গুৰুত্ব কি, ভিটামিনৰ প্ৰয়োজনীয়তা, ঘৰত উৎপাদন কৰা শাক পাচলি ফল মূলে কেনেকৈ স্বাস্থ্য ভালে ৰখাত সহায় কৰে, এনেকুৱা প্ৰশ্নবোৰৰ সমাধানত বিজ্ঞানৰ বাস্তৱসন্মত ব্যৱহাৰিক জ্ঞানে তেওঁলোকক আকৰ্ষিত কৰিব। আপোনাৰ বিদ্যালয়ত থকা অগ্নি নিৰ্বাপক যন্ত্ৰটোৰ কাৰ্যপ্ৰণালী আৰু ব্যৱহাৰৰ বিষয়ে কওক। সূক্ষ্ম পৰ্যবেক্ষণ কৰিবলৈ শিকাব লাগিব, তেতিয়া চৌদিশৰ পৰিৱেশৰ পৰাই পাঠ্যপুথিৰ একাধিক বিষয়বস্তু বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা জানিবলৈ চেষ্টা কৰিব। বৰষুণ এজাকৰ পিছত কেতিয়াবা বেলিটোৰ বিপৰীত দিশত আকাশত ৰামধেনু কিয় দেখিবলৈ পাওঁ, টৰ্চ লাইটৰ পোহৰ কেনেকৈ বিয়পি পৰে, মেগনিফায়িং গ্লাছখনে কিতাপৰ আখৰবোৰ কেনেকৈ ডাঙৰ কৰে, চুম্বকৰ টুকুৰা এটা ওলোমাই দিলে কিয় উত্তৰ দক্ষিণমুৱা হৈ থাকে, কেৰম বোৰ্ডখনত কিয় পাউডাৰ ছটিয়াই দিয়া হয়, পানী এগিলাচত নিমখ এচামুচ দিলে নিমখৰ দানাবোৰ কিয় পমি যায়, এনেকুৱা আৰু ঢেৰ প্ৰশ্নৰ উদাহৰণ দিব পাৰি যিবোৰে তেওঁলোকৰ অনুসন্ধিৎসা জগাই তোলাৰ লগতে বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বঢ়াই তুলিব। কিছুমান সঁজুলি আৰু বস্তু যেনে হাতুৰি, স্ক্ৰু ড্ৰাইভাৰ, কৰত, চোকা কটাৰী এখন, পিচিলকাৰী দ্ৰব্য যাক লুব্ৰিকেটিং অইল বুলি কোৱা হয় ইত্যাদিয়ে কেনেকৈ কাম কৰে ব্যাখ্যাৰ সৈতে ব্যৱহাৰ কৰি দেখুৱাব। পাঠ্যপুথিৰ সূত্ৰ ফৰ্মুলা আৰু ব্যাখ্যাৰ সৈতে এইবিলাকৰ ব্যৱহাৰ আৰু উপযোগিতাৰ যোগসূত্ৰ বিচাৰি পাই শিক্ষা গ্ৰহণৰ প্ৰতি তেওঁলোক উৎসাহিত হ'ব। বাতৰি কাগজ, বিজ্ঞান বিষয়ৰ আলোচনী আদিৰ বিজ্ঞানৰ বতৰা ল'বলৈ উৎসাহিত কৰিব, আন ছাত্ৰ ছাত্ৰীক তাৰ ভাগ দিবলৈও উৎসাহিত কৰিব। সপ্তাহৰ এটা দিনত পাঠদানৰ আগতে এনে ক্ৰিয়াকলাপত 10 মিনিট খৰচ কৰিলেও আপোনাৰ এনে উদ্যোগে এটা যোগাত্মক পৰিৱৰ্তন আনিবই। ৰেডিঅ' টিভিত আলোচনা কৰা বিজ্ঞানৰ বিষয় এটা শ্ৰেণীত চমুকৈ পুনৰ আলোচনা কৰিলে এনে অনুষ্ঠানৰ কাৰ্যকাৰিতা বৃদ্ধি হ'ব আৰু ছাত্ৰ ছাত্ৰীও উপকৃত হ'ব। মহৎলোকৰ জীৱনী কৰ্ম উদ্যম আৰু প্ৰেৰণাৰ উৎস। জগত বিখ্যাত বিজ্ঞানীসকলৰ জীৱনী আৰু কৰ্মৰাজীৰ বিষয়ে পঢ়িবলৈ উদগনি দিব। তেখেতসকলৰ অৱদানে আমাৰ জীৱন কিমান সহজ আৰু আৰামদায়ক, নিৰাপদ, ভয়মুক্ত কৰি তুলিছে এই বিষয়ে আলোচনা কৰিব। ধীৰ বিকাশশীল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে আছুতীয়াকৈ পাঠদানৰ ব্যৱস্থাৰ প্ৰয়োজন আছে। দৃশ্য শ্ৰব্য সঁজুলিৰ অডিঅ' ভিজুৱেল এইডছৰ ব্যৱহাৰে পাঠ আয়ত্ত কৰাত তেওঁলোকক সহায় কৰিব। ইয়াৰ বাবে

আপোনাৰ সুচিন্তিত পৰিকল্পনা আৰু প্ৰস্তুতিৰ প্ৰয়োজন। বিজ্ঞানৰ বহুত প্ৰক্ৰিয়াৰ তাৎপৰ্য সহজ পৰীক্ষাৰ দ্বাৰা প্ৰদৰ্শন কৰিলে ছাত্ৰ ছাত্ৰীয়ে সহজে বুজি পায়। কোনো এটা পাঠত আলোচনা কৰা সংজ্ঞাৰ জ্ঞান দিওঁতে ধাৰণাৰ কথাটোও সাঙুৰ খাই থাকে। কেৱল কৈ দিলেই অৰ্থাৎ ভাষাৰে বৰ্ণনা কৰিলেই ছাত্ৰ ছাত্ৰীয়ে সংজ্ঞাৰ গ্ৰহাৰ্থ বুজি নেপাবও পাৰে, কাৰণ হাতেৰে চুই চাব পৰা বস্তু এটা বা চকুৰে দেখা পৰিঘটনা এটা যিমান ভালদৰে বুজিব পাৰি কেৱল বৰ্ণনাৰে সিমান সহজ নহয়। সেইবাবে দৃশ্য শ্ৰব্য সঁজুলিৰ ব্যৱহাৰৰ কথা কোৱা হৈছে। ধৰি লওক শংকৰ ধাতু কি, প্ৰশ্নৰ উত্তৰটো দুটা বা ততোধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব গোটা মিশ্ৰণক শংকৰ ধাতু বুলি কেৱল কোৱাতকৈ উদাহৰণ হিচাপে এখন কাঁহৰ কাঁহীৰ কথা কোৱা হয়। কাঁহৰ সংযুক্তি যে তাম আৰু টিন ধাতু, স্কুলত ব্যৱহাৰ কৰা পিতলৰ বেলটোৰ সংযুক্তি তাম আৰু দস্তা ধাতু, এনেকুৱা সচৰাচৰ দেখি থকা ব্যৱহাৰ কৰা উদাহৰণবোৰে শংকৰ বা মিশ্ৰ ধাতু কি কথাষাৰ বুজাত সহায়ক হয়। ধীৰ বিকাশশীল ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি দুৰ্বল মনঃসংযোগৰ একাধিক কাৰণৰ ভিতৰত বিজ্ঞানসন্মত ভাৱ ধাৰণা, চিন্তা চৰ্চাৰ বিপৰীতে সমাজত প্ৰচলিত অন্ধবিশ্বাস বা বিজ্ঞানভিত্তিক নোহোৱা ৰীতি নীতিও হ'ব পাৰে। এই দিশটো ওলাই কৰিব নোৱাৰি। কোনো কাৰ্য আৰু পৰিণাম সম্বন্ধে সঠিক ভাৱ ধাৰণা গঢ়ি তুলিবৰ বাবে বিজ্ঞানে প্ৰতিপন্ন কৰা কাৰণ যুক্তি বিশ্লেষণৰ প্ৰতি তেওঁলোকক সচেতন কৰি তুলিলে তেওঁলোক বৈজ্ঞানিক মানসিকতা বিকাশৰ দিশত আগবাঢ়িব পাৰে। ধীৰ বিকাশশীল ছাত্ৰ ছাত্ৰীসকলো মানৱ সম্পদ। তেওঁলোকৰ মাজতো বিশেষ প্ৰতিভা লুকাই থাকিব পাৰে। এই ক্ষেত্ৰত আমাৰ সূক্ষ্ম পৰ্যবেক্ষণৰ প্ৰয়োজন। প্ৰতিভাৰ বিকাশ ঘটোৱাব পৰা পৰিৱেশ এটা তেওঁলোকক দিব পাৰিলে বিজ্ঞান শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সেইটো এটা পৰোক্ষ কাৰক বা ফেক্টৰ হ'ব পাৰে। সামৰণিত পুনৰ উল্লেখ কৰিব বিচাৰিছো যে বিজ্ঞান বিষয়টোৰ প্ৰতি আগ্ৰহ আৰু শিকন প্ৰক্ৰিয়াত তেওঁলোকৰ সক্ৰিয় সহযোগিতাই শিক্ষা আহৰণ সহজসাধ্য কৰি তুলিব। আমাৰ আশা আৰু বিশ্বাস আপোনালোকৰ সুনিপুণ শিক্ষণ শৈলী, টিচিং স্কিলছ, বৈজ্ঞানিক দৃষ্টিভংগী, সূক্ষ্ম বিবেচনা, স্নেহ আৰু যত্নই ধীৰ বিকাশশীল ছাত্ৰ ছাত্ৰীৰ অপাৰগতা সামৰ্থ্যলৈ ৰূপান্তৰিত কৰিব। শিক্ষকসকল, ইমান পৰে ধীৰ বিকাশশীল শিক্ষাৰ্থীক কেনেকৈ বিজ্ঞান শিকাব বা পঢ়াব সেই বিষয়ে শুনিলে। আপোনালোকলৈ এই বিষয়ে লিখি পঠিয়াইছিল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত শৈক্ষিক বিষয়া ভাৰতী চেতিয়া ফুকনে। আৰু ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানটিৰ।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
2: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে

হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এই আকাশখনে গুৱাহাটীৰ মহাবাহু কনেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 12 মে'ত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ, মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ, বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ, কাইলৈৰ পৰা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌগুলি চাপৰিত তিনিদিনীয়াকৈ ফাট বিহু উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুখামুখি। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইতিমধ্যে শপতগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি বিজেপি দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছতে সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 12 মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি তেওঁ উল্লেখ কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ দিনা পুৱা 10:10 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব। বিমানবন্দৰৰ পৰা হেলিকপ্তাৰেৰে নাৰেঙ্গীৰ হেলিপেডত অৱতৰণ কৰি দিনৰ 11 বজাত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব। বিজেপি দলৰ বহু কেন্দ্ৰীয় নেতাও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি শ্ৰীশইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। অহা 10 মে'ত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব।
2: অভূতপূৰ্ব জনাদেশ আৰু শপতগ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপতগ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে। সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি স্বৰ্গীয় নীতিন নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপমুখ্যমন্ত্ৰীসকল, NDA শাসিত প্ৰদেশ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
1: নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰিছে। আয়োগে আজি এটা নিৰ্দেশযোগে অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ততালিকে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ উদ্যোগত আজি দিশপুৰৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহত প্ৰাৰম্ভ 2026 শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। আয়কৰ আইন 2025 আৰু আয়কৰ অধিনিয়ম 2026 সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়কৰ বিভাগৰ ৰাষ্ট্ৰজোৰা সজাগতা অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত NN লংৱাই প্ৰাৰম্ভ কাৰ্যসূচীৰ বিষয়ে সবিশেষ ব্যক্ত কৰে। তেওঁ কয় যে কৰদাতাসকলক নতুন আয়কৰ আইন 2025ৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা 20 মাৰ্চত প্ৰাৰম্ভ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। চলিত বৰ্ষৰ 1 এপ্ৰিলত কাৰ্যকৰী হোৱা

0: নতুন আয়কৰ আইনে পূৰ্বৰ কৰ পৰিকাঠামো সৰল কৰি তুলিব বুলি শ্ৰীমতী লংৱাই প্ৰকাশ কৰে। তেওঁ লগতে অহা 14 মে'ত শ্বিলং, ইম্ফল, আইজল, ডিমাপুৰ আৰু আগৰতলাত এই প্ৰাৰম্ভ শীৰ্ষক বিশেষ কাৰ্যসূচী আয়োজন কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ দিনটোতে অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। যোৱা বছৰ 22 এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতৰ এই অভিযানত কমেও 100জন সন্ত্ৰাসবাদী নিহত হৈছিল। অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহে অপাৰেচন সিন্দুৰৰ সময়ত অভূতপূৰ্ব সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰে। বাহিনীসমূহে পেহেলগামত নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰই সশস্ত্ৰ বাহিনীসমূহক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণিপাত জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু ত্যাগৰ প্ৰশংসা কৰি এটা বাৰ্তাযোগে কয় যে সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু নিষ্ঠাই দেশক সুৰক্ষিত কৰি ৰাখিছে। অপাৰেচন সিন্দুৰৰ সময়ত তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাই সঠিক ৰণনীতি আৰু সেনাবাহিনীৰ 3টা শাখাৰ মাজত উন্নত সমন্বয়ক প্ৰতিফলিত কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌ ঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত কাইলৈৰ পৰা 3দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। চাৰিকৰীয়া নদীৰ পাৰত উদযাপন কৰি অহা এই ঐতিহ্যময় বিহুত কাইলৈ পুৱা পতাকা উত্তোলনেৰে বিহুৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত শিল্পী ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌ ঘুলি চাপৰিলৈ আদৰি নিয়া হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা অৰ্থাৎ 10 মে'ত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি আমাৰ লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই জনাইছে।
1: ঢকুৱাখানাৰ চাৰিকৰীয়া নদীৰ পাৰতেই তাহানিৰে পৰাই মহুগুলি চাপৰিত উদযাপন কৰি অহা হৈছে ফাট বিহু। চাৰিকৰীয়া নদীৰ আছে এক সুকীয়া হাতাম পুৰুষীয়া ঐতিহ্য। এই নদীৰ পাৰতে এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই সাজু হৈ উঠিছে ঢকুৱাখানাবাসী ৰাইজ। ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্ণিল সমাহাৰেৰে শুক্ৰবাৰৰ পৰা 3দিনীয়াকৈ উদযাপিত হ'ব ঢকুৱাখানাৰ ঐতিহাসিক ফাট বিহু। 2026 বৰ্ষৰ ফাট বিহু উৎসৱক লৈ এতিয়া অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে সংস্কৃতিবান ঢকুৱাখনীয়া ৰাইজৰ। পূৰ্ণগতিত প্ৰস্তুতি চলিছে চাৰিকৰীয়া নদীৰ পাৰৰ মহুগুলি চাপৰিৰ ফাট বিহুৰ বাকৰিত। প্ৰায় 38 বিঘা মাটিৰে পৰিবেষ্টিত মহুগুলি চাপৰিৰ ফাট বিহু বাকৰি চুণতেল সানি ন ৰূপত সজাই তোলা হৈছে। ইতিমধ্যে অসমৰ সাংস্কৃতিক জগতত একক আৰু অনন্য স্থান দখল কৰা ফাট বিহু 2026 বৰ্ষত 2 লক্ষাধিক বিহুপ্ৰেমীৰ সমাগমৰ লক্ষ্যৰে সকলো যাৱতীয় ব্যৱস্থা উদযাপন সমিতিয়ে সাজু কৰি তুলিছে।
0: এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। বৰাকৰ উদীয়মান ভাস্কৰ্য শিল্পী ডঃ বিনয় পাল 2025-26 বৰ্ষৰ সন্মানীয় টেগৰ ৰাষ্ট্ৰীয় জলপানীৰ বাবে মনোনীত হৈছে। মূলত উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা সন্দৰ্ভত কৰা গৱেষণাৰ বাবে ডঃ পালক এই জলপানী দিয়া হ'ব। ডঃ বিনয় পাল বৰাক আৰু উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী পৰিচিত ভাস্কৰ্য শিল্পী। দেশৰ বিভিন্ন প্ৰান্তত তেওঁ নিজৰ শিল্প ভাস্কৰ্য কৰ্মৰ একক প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে। ঐতিহ্যমণ্ডিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰই প্ৰতি দুবছৰৰ অন্তত প্ৰদান কৰি অহা মাধৱদেৱ বঁটা ঘোষণা কৰা হৈছে। 2025-26 বৰ্ষৰ মাধৱদেৱ বঁটা তিতাবৰ মহিমাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাক আগবঢ়োৱা হৈছে। আজি সুন্দৰীদিয়া সত্ৰৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সত্ৰখনৰ সত্ৰাধিকাৰ কমল অধিকাৰীয়ে এই ঘোষণা কৰে। ইয়াৰ লগতে সত্ৰাধিকাৰগৰাকীয়ে এইবাৰৰ পৰা সুন্দৰীদিয়া সত্ৰই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৰ্যা কালিন্দী আইৰ নামত আই গোসানী বঁটা নামেৰে আন এক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে। এই বঁটাটিও প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে সদৰি কৰা অনুসৰি প্ৰথমবাৰৰ আই গোসানী বঁটা শংকৰী কলাকৃষ্টিৰ প্ৰচাৰ প্ৰসাৰৰ লগত জড়িত কণিকা পাঠকলৈ আগবঢ়োৱা হ'ব। IPL ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত লক্ষ্ণৌ সুপার জায়েন্টস

0: ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাব কিংছত 33 ৰানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। 12 মে'ত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ। মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ। বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ। কাইলৈৰ পৰা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহুগুলি চাপৰি 3 দিনীয়াকৈ ফাট বিহু উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছো কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভূমিকা। এই বিষয়ে চিৰাং কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সহায়ক শৈলেন তালুকদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।
2: আজি আমাৰ লগত আছে চিৰাঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সহায়ক শৈলেন তালুকদাৰ। নমস্কাৰ তালুকদাৰ।
3: নমস্কাৰ।
2: আপুনি পোনপ্ৰথমে আমাক কওক, কৃষি বিজ্ঞান কেন্দ্ৰসমূহে কেনেদৰে কাৰ্য সম্পাদন কৰে আৰু ইয়াৰ মূল উদ্দেশ্য কি কি?
3: হয়, এইটো সকলোৰে জ্ঞাত যে অসমত এতিয়ালৈকে 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে।
2: হয়,
3: এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কিছুমান আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে পৰিচালনা কৰে, কিছুমান NGO আৰু কিছুমান ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ, এই 3টাই পৰিচালনা কৰে। এতিয়া অসমত থকা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ মূল উদ্দেশ্য হ'ল যে অসম কৃষি বিশ্ববিদ্যালয় বা যিকোনো ৰিচাৰ্চ ইনষ্টিটিউট, কৃষি ৰিলেটেড ৰিচাৰ্চ ইনষ্টিটিউটত যিবোৰ গৱেষণা কৰা হয়, গৱেষণা কৰা হৈ যিবোৰ প্ৰযুক্তি উদ্ভাৱন কৰা হয়, সেই প্ৰযুক্তিখিনি কৃষকৰ পথাৰত লৈ গৈ কৃষক আৰু কৃষি বিজ্ঞান সম্পৰ্কীয় যিখিনি প্ৰযুক্তি উদ্ভাৱন, তাৰ বাবে এটা যোগসূত্ৰ স্থাপন কৰা হয়। আৰু সেই যোগসূত্ৰ স্থাপন কৰাৰ বাবেহে তাৰ ব্ৰিজ হিচাপে আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰখিনিক ধৰি ল'ব পাৰোঁ। এতিয়া কাৰ্যপ্ৰণালী বুলি কোৱাৰ লগে লগে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কিছুমান আমাৰ বাধ্যতামূলক কাম আছে।
2: হয়,
3: বাধ্যতামূলক কামকেইটা আমি যদি সংক্ষেপে আপোনাক ক'ব যাওঁ, সেইকেইটা হ'ব। এটা হ'ল অন ফাৰ্ম টেষ্টিং, বা আমি অসমীয়াত ক'বলৈ হ'লে ক্ষেত্ৰভিত্তিক পৰীক্ষণ যিটো।
2: হয়, ইয়াত কেনেদৰে সম্পাদন কৰে?
3: ক্ষেত্ৰভিত্তিক পৰীক্ষণ হ'ল কি, আমাৰ আপুনি জানে যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ বাহিৰেও কেইবাটাও ৰিচাৰ্চ ষ্টেচন আছে, যেনে ধৰক কুঁহিয়াৰ ৰিচাৰ্চ ষ্টেচন, ধান ৰিচাৰ্চ ষ্টেচন, নেমুটেঙা গৱেষণা কেন্দ্ৰ। এই প্ৰতিটো ৰিচাৰ্চ ষ্টেচনতে নতুন নতুন আপোনাৰ কৃষি প্ৰযুক্তিৰ ওপৰত ৰিচাৰ্চ বা পৰীক্ষা কৰা হয়। তাৰ পৰা কিছু কিছু প্ৰযুক্তি বাহিৰ কৰি আনি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহত কৰিবলৈ দিয়া হয়। ভাল প্ৰযুক্তি এটা, এই প্ৰযুক্তি বুলি ক'লে ধানৰ জাতো হ'ব পাৰে, বা পোক পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাও হ'ব পাৰে, বা সাৰ প্ৰয়োগৰ ব্যৱস্থাও হ'ব পাৰে, বা অকল খেতি বুলিয়েই নহয়, আমাৰ যিটো পশুপালন, মীন, ৰেচম, বিভিন্ন বিভাগক সামৰি এনেকুৱা প্ৰযুক্তিবিলাক আমাৰ পথাৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ মাধ্যমেদি প্ৰতিখন জিলাত কৃষকসকলৰ পথাৰত খুব কম সংখ্যক মাটিত, বেছি মাটি নহয়, 1-2 বিঘা মাটিত কৰি তাৰ ফলাফলটো চাবৰ কাৰণে, তাৰ ৰিজাল্টটো চাবৰ কাৰণে কৰিবলৈ দিয়া হয়।
2: তাৰমানে তেখেতসকলে গৱেষণা কৰি গৱেষণাগাৰত নতুন যি পদ্ধতি উলিয়ালে,
3: হয়,
2: সেইখিনি বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰিকভাৱে এজন কৃষকে খেতিপথাৰত প্ৰয়োগ কৰোঁতে সফল হ'ব পাৰিছে নে নাই, সেইখিনি পৰীক্ষাৰ কাৰণে আপোনালোকে কৃষকৰ খেতিৰ মাটিখিনি ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে, নহয় জানো?
3: হয় হয়,
2: সেইটোক আপোনালোকে অন ফাৰ্ম টেষ্টিং,
3: অন ফাৰ্ম টেষ্টিং।
2: আৰু তাৰ উপৰি কৃষকসকলৰ লগত পোনপটীয়াকৈ আপোনালোকে কিবা যোগাযোগ কৰাৰ ব্যৱস্থা আছে নেকি?
3: আছে আছে, ইও এটা ধৰক যোগাযোগৰ ব্যৱস্থা। আনহাতে কৃষকসকলে যিকোনো ইনফৰ্মেশ্যন বা যিকোনো যোগসূত্ৰৰ কাৰণে যদি আমাক যোগাযোগ কৰিব পাৰে, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা ৱেবছাইট আছে, সেই ৱেবছাইটটোত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ যোগাযোগৰ মানে সঠিক যিটো আপোনাৰ কি বুলি কয় যোগাযোগৰ ব্যৱস্থা, বা কাক কেনেকৈ ফোন কৰিব লাগিব, কাক লগ ধৰিব, গোটেইখিনি তাত ডিটেইলছ দিয়া আছে। নাইবা প্ৰতিখন জিলাতে 1টাকৈ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, খেতিয়কবোৰ তাত গৈও এবাৰ গ'লে ধৰক আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানীসকলে প্ৰায় সঘনে আমি ফিল্ডত গৈ থাকোঁ, কৃষকসকলক আমি প্ৰায় নিজে লগ কৰি গৈ তেখেতসকলৰ বিভিন্ন সমস্যা হওক বা বিভিন্ন পৰামৰ্শৱলী ইত্যাদি আমি নিজে তেখেতসকলক দিয়াৰ চেষ্টা কৰোঁ।
2: আপোনালোকে নতুন কিবা এটা কৃষি পদ্ধতি গৱেষণাগাৰত উলিওৱাৰ পিছত পৰীক্ষা কৰি চালে, তাৰপিছত কৃষকসকলে সেই পদ্ধতি ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে কেনেধৰণে সহায় কৰে?
3: আচ্ছা, এইটো

0: বৰ ভাল কথা সুধিছে। এইটো অলৰেডি যে মই যে ক্ষেত্ৰভিত্তিক পৰীক্ষণ কথাটো ক'লোঁ আপোনাক,
1: হয়,
0: তাৰ লগতে সংযোগ ৰাখি ইয়াৰ পিছত আৰু এটা কাম আছে। এতিয়া ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ আপোনাক মই সাধাৰণ উদাহৰণ দিওঁ। আমাৰ সকলোৱে জনা ৰঞ্জিত ধানটো আজি অসমত পপুলাৰ,
1: হয়,
0: প্ৰায় প্ৰতিজন খেতিয়কে কৰে। এতিয়া এই ৰঞ্জিত ধানটো আচলতে অসম কৃষি বিশ্ববিদ্যালয়ৰ আপোনাৰ তিতাবৰস্থিত ৰাইচ অৰ্থাৎ ধানৰ যিটো মাণ্ডলিক গৱেষণা কেন্দ্ৰ তাত উদ্ভাৱন হৈছিল, তেনেকুৱা বহুত জাত উদ্ভাৱন হৈছিলে। কিন্তু ৰঞ্জিতে এটা সুদূৰ প্ৰসাৰী ফল দিছে, অৰ্থাৎ আপুনি যি চাই চাউলৰ যিটো চাইজ বা সোৱাদ বা তাৰ উৎপাদন বা অসমৰ যিটো পাৰিপাৰ্শ্বিক যিটো পৰিৱেশত খাপ খোৱাকৈ এই ৰঞ্জিত ধানটো খাপ খাই গৈছে। গতিকে সেই ওৱান ফাৰ্ম টেষ্টিঙৰ মাজেদি অৰ্থাৎ ক্ষেত্ৰ পৰীক্ষণৰ মাজেদি সেইটো আমি প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ মাধ্যম প্ৰথমতে আমি ওৱান ফাৰ্ম টেষ্টিং কৰিছিলোঁ। এই যে আপুনি মোক সুধিলে যে কৃষকৰ মানে মাজলৈ লৈ যাবৰ কাৰণে কিবা উপায় আছে নেকি, এই অন ফাৰ্ম টেষ্টিঙৰ পাছত এই প্ৰযুক্তি যিখিনি প্ৰযুক্তি আমি ভাল বুলি ভাবোঁ,
1: হয়,
0: তেতিয়া আমি কি কৰোঁ, আমি ফ্ৰণ্ট লাইন ডেমনষ্ট্ৰেশ্যন অৰ্থাৎ কৃষকৰ সন্মুখত ক্ষেত্ৰভিত্তিক প্ৰদৰ্শন কৰি অলপ বেছি সংখ্যক মাত আৰু বেছি সংখ্যক কৃষকক সামৰি আমি সেই একেটা টেকন'লজি অৰ্থাৎ একেটা প্ৰযুক্তি আমি কৃষকক কৰিব দিওঁ। যেনে উদাহৰণ দিছিলোঁ, এখন গাঁৱত এশজন খেতিয়ক আছে, তাত দহজন খেতিয়কক আমি ধৰক তেখেতসকলৰ দহ হেক্টৰ মাটি সামৰি সেই পাৰ্টিকুলাৰ সেই বিশেষ প্ৰযুক্তিটো আমি কৰিবলৈ দিওঁ। আৰু তাৰ কাৰণে যাৱতীয় যিখিনি সুবিধা বীজে হওক বা আন আন সাৰ প্ৰয়োগ যিখিনি হওক বা পৰামৰ্শ বৈজ্ঞানিক পৰামৰ্শ আমি তেওঁলোকক দি দিওঁ।
1: আৰু তেখেতসকলে সেইটো কৰাৰ পিছত তেখেতসকলক ধৰক সেই দহজন কৃষকক আপোনালোকে দেখুৱালে, কিন্তু বাকী থকা নব্বৈজন কৃষকে কেনেদৰে গম পাব?
0: খুব সুন্দৰ কথা সুধিছে আপুনি। এতিয়া এই যে আমি ক্ষেত্ৰভিত্তিক প্ৰদৰ্শনটো কৰোঁ, আমি এই ক্ষেত্ৰভিত্তিক প্ৰদৰ্শন কৰাৰ উদ্দেশ্যটো হ'ল আমি অলৰেডি পোৱা ভাল প্ৰযুক্তিটো কেনেকৈ কৃষকৰ মাজত প্ৰসাৰিত কৰোঁ, উদ্দেশ্যটো সেইটো,
1: আৰু
0: তাৰ কাৰণে আমি ক্ষেত্ৰভিত্তিক প্ৰদৰ্শন কৰোঁ। এই ক্ষেত্ৰভিত্তিক প্ৰদৰ্শন কৰাৰ সময়ত যেতিয়া আমি শস্য চপাম, শস্য চপোৱাৰ সময়ত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ফিল্ড ডে বুলি এটা আমি প্ৰগ্ৰাম কৰোঁ। ফিল্ড ডেটো এতিয়া অসমত কি হ'ব নাজানো, অৰ্থাৎ ফিল্ডত গৈ আমি মিটিং পাতোঁ, প্লাছ সেই একেদিনাখনে আমি সেই শস্যটো চপাই লওঁ। চপাই লৈ শস্যটোৰ পৰা আমি কিমান উৎপাদন পালোঁ, তাৰ কৃষি প্ৰণালী কি, তাৰ পৰা হ'ব পৰা সম্ভাৱ্য লাভালাভ,
1: হয়,
0: প্লাছ আয় আদি আমি দেখুৱাই দি সেই দহজন খেতিয়কক যদি দিলোঁ আমি, তাৰ বাহিৰেও গাঁওখনৰ বাকী আমি খেতিয়কখিনিক মাতি আনি তেখেতসকলক বুজাই নিওঁ, চাওক এইটো আমি নতুন প্ৰযুক্তি উদ্ভাৱন কৰিছোঁ, আপোনালোকে আগুৱাই আহক, এনেকুৱা নতুন নতুন প্ৰযুক্তি আপোনালোকে আদৰি লওক, আদৰি লৈ আপুনি লাভৱান হওক।
1: হয়, তাৰমানে আপোনালোকে এতিয়া দুটা পৰ্যায়ত কাম কৰে মই যিটো বুজিলোঁ। প্ৰথমতে গৱেষণাগাৰত উলিওৱা এটা পদ্ধতি,
0: হয়,
1: বাস্তৱ ক্ষেত্ৰত কিমানখিনি প্ৰায়োগিক সাফল্য পাব পাৰি সেই কথাটো পৰীক্ষাৰ বাবে আপোনালোকে
0: অন ফাৰ্ম টেষ্টিংটো কৰায়,
1: অন ফাৰ্ম টেষ্টিঙৰ জৰিয়তে আপোনালোকে কেইজনমান মাত্ৰ কৃষকৰ জৰিয়তে পৰীক্ষাটো চলায়,
0: হয়,
1: আৰু তাৰপিছত সেই ক্ষেত্ৰত সফল যিবোৰ, তাৰপিছত যিবোৰ পদ্ধতি সেই ক্ষেত্ৰত সফল বুলি আপোনালোকে গণ্য কৰে,
0: হয়,
1: সেইবোৰ বিশদভাৱে বাকীসকল খেতিয়কৰ মাজত বিয়পাবৰ কাৰণে আপোনালোকে আকৌ দ্বিতীয়বাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন বা ক্ষেত্ৰভিত্তিক প্ৰদৰ্শনৰ জৰিয়তে কেইবাখনো গাঁৱৰ কেইবাজনো কৃষকক আপোনালোকে বাছি লয় আৰু ধৰক 10% বা 20% কৃষকৰ মাজত সেই নতুন পদ্ধতি প্ৰয়োগ কৰিবলৈ আপোনালোকে প্ৰশিক্ষণ দিয়ে। সেই দিনটোতে বাকীসকল গঞাকো আমন্ত্ৰণ কৰি আনে আৰু আনি পেলাই প্ৰদৰ্শন কৰে কেনেদৰে বাকীসকল খেতিয়ক লাভৱান হৈছে এই যাত এই পদ্ধতিৰ প্ৰয়োগৰ জৰিয়তে, সেইখিনি আপোনালোকে বুজাবলৈ চেষ্টা কৰে। এতিয়া আমি শেহতীয়াকৈ এতিয়া এই ক্ষেত্ৰত মই আপোনাৰ দেখা পাইছোঁ অসমৰ বহু কৃষকে যদিও নতুন পদ্ধতি আঁকোৱালি লৈছে, এতিয়াও বহু কৃষকে পৰম্পৰাগতভাৱেই খেতি কৰি আছে। পৰম্পৰাগতভাৱে কৰা খেতি আৰু বিজ্ঞানসন্মতভাৱে কৰা খেতি, এই দুটাৰ পাৰ্থক্যখিনি বুজাই দিয়াত আপোনালোকে সহায় কৰেন নাই?
0: তাৰ আগতে অকণ বস্তু মই ৰৈ গ'ল, কম নেকি,
1: হয়,
0: এই যে আমাৰ কৃষি, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মাজতে আমি মাধ্যমেদি কি কি কাম কৰোঁ, কেইটামান আৰু আছে আমাৰ। এটা হ'ল প্ৰশিক্ষণটো জানে,
1: হয়,
0: আমাৰ কৃষি পশুপালন ৰেচম বিভাগ বা গৃহস্থ বিজ্ঞান আৰু লগতে আপোনাৰ কি আছে এডভাইচৰী ছাৰ্ভিচ বা পৰামৰ্শ প্ৰদান,
1: হয়,
0: আমি কৃষকৰ পথাৰত গৈ আমি তেওঁলোকৰ বিভিন্ন সমস্যা, বেমাৰ আজাৰ বা যিকোনো সমস্যা কেতিয়াবা আমাক যোগাযোগ কৰি আমাক জনায় যে স্যার আমার এইটো এইটো এনেকুৱা হৈছে।

0: আমি কৃষকৰ পথাৰত গৈ সেইটো আইডেণ্টিফাই কৰোঁ, আমি চাই লওঁ কি হ'ব পাৰে আৰু তাৰ যিটো উপায়টো উপায়টো আমি কৃষকক প্ৰদান কৰোঁ। আৰু কিছুমান ইনপুট ছাপ্লাই, ধৰক কিছুমান উন্নত মানৰ বীজ, মানে এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে উন্নত মানৰ যিকোনো খেতি উন্নত মানৰ বীজটো পোৱা নাযায়। হাইব্ৰিড বীজবোৰ পোৱা যায় কিন্তু উন্নত মানৰ বীজ কিছুমান পোৱা নাযায়। গতিকে ক'ত কেনেকৈ পোৱা যায় বা আমাৰ ওচৰত থাকিলেও আমি কৃষকক আমি দি দিওঁ, আমি যোগাযোগ কৰি দিওঁ, ধৰক সেইটো এটা আমাৰ আছে। আৰু কিছুমান টেকন'লজি ডিছেমিনেশ্যন বা প্ৰযুক্তি প্ৰসাৰ, এনেকুৱা কিছুমান প্ৰযুক্তি থাকে যাক আমাৰ অসম বা অসম কৃষি বিশ্ববিদ্যালয়ৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ বাহিৰৰ পৰা কিছুমান ভাল ভাল জাত ভাল প্ৰযুক্তি কিছুমান থাকে, আমি সেইবোৰো আমি যোগাযোগ কৰি দিওঁ। এইকেইটা হ'ল মূল আমাৰ মেণ্ডেটৰী বা বাধ্যতামূলক কাম। ইয়াৰ উপৰিও আন কিছু কিছু কাম কৰা যায় আচলতে। সেই কামখিনি হ'ল কি আমাৰ ICRৰ পৰা বা ভাৰত চৰকাৰৰ পৰা কিছুমান আমাক কাম বাধ্যতামূলকভাৱে কৰিব দিয়ে। সেইকেইটা হ'ল, এটা হ'ল ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন এটা আছে, এইটো থ্ৰতে মই একো কৰিছোঁ। ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যনটো হ'ল কি আমাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন দৰে কিছুমান ভাল জাত বা ভাল প্ৰযুক্তি, বিশেষকৈ তৈলবীজ অইল ছিড আৰু পালছ ক্ৰপ, পালছ মানে আপোনাৰ মাহজাতীয় শস্য, এই দুটাৰ ওপৰত কিছুমান কাম আমি বহল ভিত্তিত কৰা যায়। একেটা এৰিয়াতে বহুত জেগাত একেখন পথাৰতে ধৰক তাত যদি 20-30 হেক্টৰ মাটি আছে আমি একেটা খেতিয়ে কৰা যায়। সেইটো উদ্দেশ্য আমাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন দৰে সেই যে টেকন'লজিটো আহি শেষত গৈ মিটিংখন পাতি আমি ৰাইজক দেখুৱাই দিওঁ এইটো এটা ভাল টেকন'লজি লওক, সেইটো কিন্তু বেছি বহল ভিত্তিক কৰা যায়।
1: আপোনালোকৰ কাৰ্যপ্ৰণালীৰ কথা কওঁতে আপোনালোকে কৃষকসকলক গৱেষণাগাৰত আৱিষ্কৃত যিখিনি নতুন পদ্ধতি সেইখিনি কৃষকসকলৰ মাজত প্ৰদৰ্শন কৰে বা তেখেতসকলক বুজাই দিয়ে, নতুনকৈ ল'বৰ কাৰণে তেখেতসকলক উৎসাহ দিয়ে। কেৱল কৃষিৰ লগত জড়িত পদ্ধতিৰ ক্ষেত্ৰতে আপোনালোকৰ কাম কাজ সীমিত নেকি?
0: নহয় নহয় নহয় সীমিত আচলতে
1: আমাৰ এই বিষয়ে
0: আচলতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আপুনি কৃষি সম্পৰ্কীয়, পশুপালন সম্পৰ্কীয়, ৰেচম বিভাগ, গাৰহস্থ বিজ্ঞান বিভাগ, এই গোটেইকেইটা আৰু ফিচাৰীজ যিটো আপোনাৰ যি মৎস্য পালন বিভাগত, এই প্ৰত্যেকটোৰে বিষয়বস্তু বিশেষজ্ঞ থাকে আচলতে। অৱশ্যে কিছুমান কেফিকেট প্ৰয়োজন সাপেক্ষে কিছুমান নাথাকে, যেনে চাওক মোৰ যিটো চিৰাং কেফিকেট তাত মাটিৰ পানী ধৰি ৰখা কেপাচিটিটো খুব কম, তাত বালি মাটি, গতিকে তাত ফিচাৰী বিভাগটোত সিমান মানে গ্ৰহণযোগ্যতা, ঠিক গ্ৰহণযোগ্যতা বুলি নহওক বৰ লাভৱান নহয় মানুহ, কাৰণ খৰালি কালত তাত পানীখিনি তাত নাথাকে, গতিকে তাত আপোনাৰ মৎস্য বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ নাই। এতিয়া কথা হ'ল কি, এই প্ৰত্যেকটো বিভাগৰে বিষয়বস্তু বিশেষজ্ঞসকল আছে, আমি প্ৰত্যেকটো বিষয়তে আমি ওপৰত অলৰেডি মই যিখিনি কথা কৈ দিলোঁ, প্ৰত্যেকটো বিভাগৰ বা প্ৰত্যেকটো বিষয়ৰ ক্ষেত্ৰতে আমি এই গোটেইকেইটা কাম কৰিব লগা হয়।
1: আজিকালি প্ৰাকৃতিক খেতি এই কথাষাৰ শুনিবলৈ পোৱা গৈছে। আমি জানো পৰম্পৰাগত খেতি আগৰে পৰা চলি অহা পদ্ধতিৰে খেতিয়কসকলে যেনেদৰে কৰে সেইটোক আমি পৰম্পৰাগত খেতি বুলি কওঁ। সাধাৰণতে এটা ধাৰণা আছে যে ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক দ্ৰব্য আদি ব্যৱহাৰ এইবোৰ প্ৰয়োগ কৰি কৰা খেতিয়ে বিজ্ঞানসন্মত খেতি বুলি কোৱা হয়। কিন্তু আজিকালি এটা শব্দ শুনিবলৈ পোৱা গৈছে, প্ৰাকৃতিক খেতি।
0: হয়,
1: এতিয়া প্ৰাকৃতিক খেতিটোনো কি আৰু এই পৰম্পৰাগত খেতি বা বিজ্ঞানসন্মত খেতি বুলি ক'লে আমি যিটো ধাৰণা আমাৰ মনলৈ আহে তাতকৈ ই কিবা বেলেগ নেকি বাৰু?
0: হয়, অকণমান বেলেগ, এই কথাখিনি মই ক'ব লাগিব। চাওক, বৰ্তমান ভাৰত চৰকাৰৰ দ্বাৰা প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। গতিকে আমাৰ প্ৰতিটো কৃষি বিজ্ঞান কেন্দ্ৰ বা ৰাজ্যিক কৃষি বিভাগক এইটো নিৰ্দেশনা দিয়া হৈছে যাতে প্ৰাকৃতিক কৃষি পদ্ধতিৰে কৃষি বা খেতি কৰাৰ কাৰণে খেতিয়কসকলক উদ্বুদ্ধ কৰা হয়। এই ক্ষেত্ৰত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহতে প্ৰাকৃতিক পদ্ধতিৰে আমি কিছুমান ফল মূল বা তেনেকুৱা ধৰণৰ আন আন কিছুমান খেতিক আমি ডেমনষ্ট্ৰেশ্যন অৰ্থাৎ ডেমনষ্ট্ৰেশ্যন হিচাপে আমাৰ কেভিকেটো কৰিছোঁ আমি, আৰু লগতে আমি খেতিয়কৰ মাজতো এইটো কৰি লৈছোঁ। এতিয়া প্ৰাকৃতিক বৰ্তমান চাওক, আপুনি সেউজ বিপ্লৱৰ কথা যদি আমি কওঁ, সেউজ বিপ্লৱৰ পাছত ভাৰতবৰ্ষত উৎপাদন বাঢ়িছে, ৰাসায়নিক সাৰ আৰু ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰাৰ ফলত কিন্তু মাটিৰ উৰ্বৰতা বহুত হ্ৰাস পাইছে। লগতে কি হয়, আটাইতকৈ বৰ ডাঙৰ কথাটো পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পেলাইছে, নানান বেমাৰ আজাৰৰ প্ৰাদুৰ্ভাৱ হৈছে। এই গোটেইকেইটা কথা, গোটেইকেইটা দিশ চিন্তা কৰি এই প্ৰাকৃতিক কৃষি পদ্ধতিটো এতিয়া আগবঢ়াই দিয়া হৈছে। গতিকে ইয়াতে জৈৱিক কৃষি পদ্ধতিৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰাকৃতিক কৃষি, এই জৈৱিক

0: কৃষিৰ এটা ভাগ, কিন্তু জৈৱিক কৃষি এটা কৃষিৰ এটা ভাগ হ'ল প্ৰাকৃতিক কৃষি। গতিকে ইয়াৰ মূল উদ্দেশ্যটো হ'ল কি, যে মাটিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে মাটিৰ উৰ্বৰতা অটুট ৰখা, জৈৱিক বৈচিত্ৰতাৰ সন্তুলন বজাই ৰখা, পাৰিপাৰ্শ্বিক পৰিৱেশ অটুট ৰখা। অৰ্থাৎ উৎপাদনো হ'ব লাগিব, মাটিৰ উৰ্বৰতাও ঠিকে থাকিব লাগিব, লগতে যাতে সেই কৃষিৰ ক্ষেত্ৰত কৃষিখিনি কৰাৰ পাছত মানুহ বা আন জীৱ জন্তুৰ ওপৰত পাৰিপাৰ্শ্বিক বিৰূপ প্ৰভাৱ নপৰে সেইটো লক্ষ্য কৰিব লাগিব। গতিকে ইয়াৰ বহুত পদ্ধতি আছে আচলতে।
1: আপুনি প্ৰাকৃতিক খেতিৰ বিষয়ে অকণমান বিতংকৈ আমাক কওকচোন।
0: আচলতে প্ৰাকৃতিক খেতি কৰিবলৈ হ'লে এই প্ৰাকৃতিক খেতি কৰা প্ৰক্ৰিয়াটো চাৰিটা স্তম্ভত ভাগ কৰা হৈছে। এই চাৰিটা স্তম্ভ হ'ল কি, বীজামৃত, জীৱামৃত, জীৱামৃতৰ আৰু এটা আছে ঘন জীৱামৃত, এইকেইটা মই অলপ বহলাই ক'ম পাছত আপোনাক, আচ্ছাদন বা ঢাকনি আৰু ভাপচা। এই চাৰিটা স্তম্ভ মিলিহে প্ৰাকৃতিক খেতি কৰা যায়। এতিয়া হ'ল বীজামৃত কলে, এইটো বীজ বুলি কওঁতে আমি জানো বীজ, বীজামৃত, বীজৰ অমৃত, অৰ্থাৎ বীজ পুলি বা যিকোনো ৰোপণ সামগ্ৰীৰ বাবে এই বীজামৃত ব্যৱহাৰ কৰা হয়। ইয়াক আমি কেনেকৈ প্ৰস্তুত কৰিম চাবচোন। পানী 2 লিটাৰ লাগিব, গৰুৰ গোবৰ লাগিব 10 কেজি, গোমূত্ৰ লাগিব 5-15 লিটাৰ, চূণ 50 গ্ৰাম, আৰু ঠিক পুৰণি গছৰ গুৰিৰ পৰা সংগ্ৰহ কৰা কিছু মাটি। এইখিনি কি কৰিব লাগিব, আপোনাৰ 5 কেজি গোবৰ টোপোলা, এটা কাপোৰৰ টোপোলা 5 কেজি গোবৰ বান্ধি ল'ব লাগিব। বান্ধি লৈ কি কৰিব লাগিব, আমি 20 লিটাৰ পানী ল'ব লাগিব এটা বাল্টিত বা ড্ৰাম এটাত লৈ সেই গোবৰটো যে ওলোমাই লৈ 20 লিটাৰ পানীত ডুবাই থ'ব লাগিব 12 ঘণ্টা। ডুবাই থোৱাৰ পাছত ঠিক পেৰেলেলি একেলগে আমি যিখিনি চূণ লৈছিলোঁ 50 গ্ৰাম, 50 গ্ৰাম চূণ আমি হেৰি কৰিলোঁ, আমি 1 লিটাৰ পানীত মিহলি কৰি তাক গুলিব লাগিব। গুলি লৈ আমি সেই গোটেইখিনি মিক্স কৰিব লাগিব। এই যিটো আমি টোপোলা বান্ধিলোঁ গৰুৰ টোপোলাটো তিয়াই থ'লোঁ 12 ঘণ্টা তিয়াই থ'লোঁ, সেইটো আমি 3 বাৰমান আমি এনেকৈ হাতে চেপি দিব লাগিব, তাৰ ৰসটো ওলাই যাব। সেই ৰসখিনিৰ লগত মই যে অলৰেডি ক'লোঁ আপোনাক চূণৰ পানী 1 লিটাৰ পানীত সেইটো আমি মিক্স কৰিব লাগিব। মিক্স কৰাৰ পাছত তাত আমি যিখিনি গোমূত্ৰ আছিলে গোমূত্ৰখিনি মিক্স কৰি মিহলাব লাগিব, তেতিয়া সেইটো বীজামৃত কিন্তু প্ৰস্তুত হয়। এতিয়া বীজামৃতটো আমি ক'ত ব্যৱহাৰ কৰিম, বীজামৃতটো ব্যৱহাৰ কৰা হয় বীজ বা পুলি শোধন কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়, বা আমি পাছত খেতিপথাৰতো আমি ব্যৱহাৰ কৰোঁ। ই কি কৰে, উৎপাদন বঢ়ায়, লগতে আপোনাৰ মাটিৰ যিটো পানী ধাৰণ ক্ষমতা বা যিবিলাক ভাল অনুজীৱ থাকে, ভেঁকুৰ বা বেক্টেৰিয়া, সেইবিলাক বৃদ্ধি কৰে। গতিকে পৰোক্ষভাৱে ই গোটেই গছজোপাৰ উৎপাদন ক্ষমতাটো বঢ়ায়, লগতে আপোনাৰ মাটিৰ যিটো উৎপাদিকা শক্তি বঢ়ায় আৰু পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ পিছতে আহিলে আপোনাৰ জীৱামৃত। জীৱামৃতটো হ'লে তৰল গোবৰ, আমাৰ যিটো সচৰাচৰ গৰুৰ পৰা পোৱা গোবৰটো ডাইৰেক্টলি আমি ইউজ নকৰোঁ, এইটো এটা তৰল গোবৰ, পনীয়া গোবৰ। ইয়াৰ যেনেকৈ আপোনাৰ প্ৰস্তুত কেনেকৈ কৰিব পাৰে তাৰ পদ্ধতি আছে। ইয়াত গোবৰ 10 কেজি লাগিব ধৰক, 5-10 লিটাৰ গোমূত্ৰ লাগিব, তাৰপাছত 50 গ্ৰাম চূণ লাগিব, 2 কেজি গুড়, খোৱা গুড়টো আছে যে গুড়, 2 কেজি দাইলৰ গুড়ি, আমাৰ যিটো দাইল থাকে গুড়ি কৰি ল'ব লাগিব 2 কেজি,
1: এইটো যিকোনো এবিধ দাইল ল'লেই হ'ব,
0: দালি জাতীয় হ'লে হ'ল, দাইলৰ
1: গুড়ি
0: হ'ব পাৰে, পাল্চ যিটো আপোনাৰ, এইটো দাইলৰ গুড়ি আৰু কিছুমান পৰিশোধিত মাটি লাগিব 1 কেজি, লগতে 2.5 লিটাৰ পানী আমি গোটেইখিনি মিক্স কৰিব লাগিব। গোটেইখিনি মিক্স কৰি এটা ড্ৰামত আমি এডাল বাঁহৰ মাৰিৰে তাক ঘটি থাকিব লাগিব, মিক্স কৰি দিব লাগিব। আৰু দিনত কিন্তু দুবাৰকৈ লোৱাব লাগে, ৰাতিপুৱা এবাৰ গধূলি এবাৰ, এনেকৈ 5 বা 7 দিনলৈ ৰাখিব লাগে, তেতিয়া এই জীৱামৃতটো প্ৰস্তুত হয়। ইয়াক আমি মূল খেতিপথাৰত 15 দিনৰ মূৰে মূৰে যিকোনো হেৰিত আমি প্ৰয়োগ কৰিব পাৰোঁ। আৰু যদি ফল মূলৰ গছত প্ৰয়োগ কৰিবলৈ, ফল মূল গছৰ কিন্তু গুৰিত প্ৰয়োগ কৰিবলৈ, ইয়াৰে একেটাই কাম, উৎপাদনত সহায় কৰে, মাটিৰ উৰ্বৰতা বঢ়ায়, পানী ধৰি ৰাখিব পৰা ক্ষমতা বঢ়ায়।
1: কিন্তু তাত ড্ৰামটোত যিখিনি পানী পিছত 15 দিনৰ পিছত যিখিনি পানী হ'ল, যিটো আপুনি যিটো বস্তু প্ৰস্তুত হ'ল, সেইটো পোনে পোনে গৈ প্ৰয়োগ কৰিব পাৰিনে, তাক আকৌ পানী মিহলাই কৰিব লাগে?
0: না, আৰু তাৰ পাছত আপুনি পানী মিহলাই কৰিব, সেইটো হ'ল, এইটো নিৰ্দিষ্ট সেইকাৰণে বৈজ্ঞানিকভাৱে এইটো প্ৰস্তুত কৰাই হৈছে,
1: সেইটো হিচাপ
0: কৰিয়ে কৰিব লাগিব। আৰু অৱশ্যে এটা কথা, ইয়াৰ এটা ডিছএডভান্টেজ আছে কি, এইখিনি বস্তুৰ যিটো আপোনাৰ ছেল্ফ লাইফ বুলি কয়, সেই ছেল্ফ লাইফটো মানে কি বোলে মানে বেছি দিনলৈ ইয়াক ৰাখিব নোৱাৰি। ইয়াৰ পিছতে আছে আপোনাৰ আচ্ছাদন বা ঢাকনি, আমি যাক মালচিং বুলি কওঁ, সচৰাচৰ আমাৰ ৰাসায়নিক পদ্ধতি আমি প্লাষ্টিক মালচিঙো কৰোঁ। আপোনাৰ ইয়ার কি করে আশ্রম।

0: বা ঢাকনি তৃতীয় স্তম্ভ। আমি কি কৰা হয়, আসন বা ঢাকনি দুই ধৰণৰ আছে। এটা হ'ল আপোনাৰ জাবৰ জোথৰ বা গছ গছনি পাত মিলি আমি যিখিনি খেতিত আমি ঢাকি ৰখা হয়, আৰু এটা হ'ল জীৱিত গছ গছনি আমি খেতিৰ মাজতে ৰুই আচ্ছাদন দিয়া ছাঁ দিয়া হয়। এই দুই ধৰণৰ হয়। এইটো কৰিলে কি হয়, এটা হ'ল মাটিৰ পানী ধাৰণ ক্ষমতাত বৃদ্ধি কৰে, আনটো হ'ল ইয়াৰ যিটো টেম্পাৰেচাৰ বা উত্তাপ নিয়ন্ত্ৰণ কৰি ৰাখে। গতিকে পৰোক্ষভাৱে ই উৎপাদন ক্ষমতাত সহায় কৰে বা খেতিৰ উৎপাদনত লাভ মানে সহায় হয়,
1: উৎপাদন বৃদ্ধিত সহায়
0: হয়। আৰু চতুৰ্থ স্তম্ভটো হ'ল ভাপচা বুলি কয়। ভাপচাটো হ'ল কি, এইটো হ'ল যে যিকোনো মাটিত বা খেতিৰ ক্ষেত্ৰত বায়ু আৰু পানীৰ যিটো ৰেচিঅ'
1: অনুপাত, যিটো
0: অনুপাতটো সেই অনুপাতটো 50-50 হ'ব লাগে, আৰু সেইটো মেইনটেইন কৰা হয় এয়া প্ৰাকৃতিক কৃষিত। এইকেইটা হ'ল মূল চাৰিটা স্তম্ভ।
1: আপুনি এতিয়ালৈকে প্ৰাকৃতিক খেতিৰ যিখিনি পদ্ধতি বুজাই ক'লে সেইখিনিয়ে উৎপাদন বৃদ্ধিত সহায় কৰে নহয় জানো?
0: হয়।
1: কিন্তু আমাৰ দেখা গৈছে যে বিভিন্ন সময়ত বিভিন্ন কীট পতংগই আমাৰ খেতিত আক্ৰমণ কৰে।
0: হয় হয়।
1: তাৰ ফলতো খেতি বহুত লোকচান হয়। আপুনি প্ৰথমতে যিমান ফল লাগিছিল হয়তো এনেকুৱা কীট পতংগৰ আক্ৰমণৰ কাৰণে সেই উৎপাদন শেষত কৃষকজনে সিমানখিনি নাপায়গৈ।
0: হয়।
1: এই ক্ষেত্ৰত প্ৰাকৃতিক পদ্ধতিত কিবা ব্যৱস্থা আছে নেকি?
0: হয়, এইটো বৰ জানিবলৈ কথা সুধিছে আপুনি। প্ৰাকৃতিক আমি জানো যে প্ৰাকৃতিকভাৱে যদি কৰিব খেতি এটা কৰা যায় তাত কোনো ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক দ্ৰব্যৰ মানে প্ৰয়োগৰ কোনো তাত কথাই নাহে। নিশ্চয়কৈ আমি শস্যৰ কাৰণে তেনেকুৱা উপায় অৱলম্বন কৰিব লাগিব বা তেনেকুৱা উপলম্বন কৰিব পৰাকৈ ব্যৱস্থা কৰিছে। ইয়াত ঠিক তেনেকৈ আমি কিছুমান আমি উপায় তাৰ নাম আছে, যেনে নিমাস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ, অগ্নিয়াস্ত্ৰ আৰু দশপৰ্ণী বুলি আছে। এতিয়া নিমাস্ত্ৰটো কি বস্তু? নিমাস্ত্ৰটো হ'ল কি, ই হ'ল এবিধ ৰোগ প্ৰতিৰোধ বা আৰোগ্য লাভ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰাকৃতিক ঔষধ নিমাস্ত্ৰ। ইয়াক ব্যৱহাৰ কৰি উদ্ভিদৰ ৰোগ সৃষ্টিকাৰী আৰু লগতে উদ্ভিদৰ ৰস শোষণ কৰা যিবোৰ কীট পতংগ আছে, লেটা পলু আদি নিয়ন্ত্ৰণ কৰিব পৰা যায় এই নিমাস্ত্ৰৰে। নিমাস্ত্ৰত প্ৰস্তুত কৰা পদ্ধতি অতি সহজ আচলতে। প্ৰাকৃতিক কৃষিৰ বাবে এক কাৰ্যকৰী কীট প্ৰতিৰোধক আৰু জৈৱিক কীটনাশক। এতিয়া আমি নিমাস্ত্ৰ কেনেকৈ প্ৰস্তুত কৰিম সেইখিনি কথা আমি কৃষক সমাজক জনাই দিব খুজিছোঁ। ইয়াতো আপুনি 2 লিটাৰ পানী ল'ব লাগিব, গৰু গোবৰ 2 কেজি ল'লে, গোমূত্ৰ 10 লিটাৰ আৰু নিমপাতৰ পেষ্ট 10 কেজি, আৰু নিমগছ আছে যে তাৰ পেষ্ট ল'ব লাগিব। এতিয়া কি কৰিব লাগিব, যে এটা ড্ৰাম লৈ 2 লিটাৰ পানী ল'ব লাগে, তাত 10 লিটাৰ গোমূত্ৰ মিহলাব লাগে, তাৰপিছত 2 কেজি গৰু গোবৰ যোগ দিয়ক। এতিয়া এই যিখিনি মিশ্ৰণ পালোঁ আমি, এইখিনি 10 কেজি নিমপাতৰ পেষ্ট মিহলাই দিব লাগে। তাৰপাছত আমি এডাল দীঘল মাৰি আমি লৰাই থাকিব লাগে। দুদিনৰ পিছত ই কিন্তু ব্যৱহাৰ ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এনেকৈ দুদিন ৰাখিব লাগিব লৰাই লৰাই। গতিকে ইয়াৰ পাছত আছে ব্ৰহ্মাস্ত্ৰ। ব্ৰহ্মাস্ত্ৰটো হ'ল কি, ব্ৰহ্মাস্ত্ৰটো কিছুমান আপোনাৰ এলকাইন ক্ষাৰযুক্ত যিখিনি গছৰ পাত থাকে তাৰ দ্বাৰা প্ৰস্তুত কৰা হয়। ই পোক পৰুৱা নিয়ন্ত্ৰণ কৰে। সচৰাচৰ কোনবোৰ পোক, কিছুমান পোক আছে যে গছৰ ৰস শুহি খায়, তেনেকুৱা শুহি খোৱা বা লেটা পলু, যিবিলাক পোকৰ লেটা পলু হয় তেনেকুৱা পোকবোৰ মাৰিবৰ কাৰণে আমি ব্ৰহ্মাস্ত্ৰ সচৰাচৰ ইউজ কৰোঁ। ঠিক ব্ৰহ্মাস্ত্ৰ এনেকৈ প্ৰস্তুত কৰিব পৰা আমাৰ উপায় আছে, যে গোমূত্ৰ লাগিব 20 লিটাৰ, নিমপাত 2 কেজি, কৰচ গছৰ পাত 2 কেজি, আটলাছ গছ আছে যে এই আটলাছ গছৰ পাত 2 কেজি, এৰা গছৰ পাত 2 কেজি আৰু ধতুৰা গছৰ পাত 2 কেজি, এইখিনি হ'ল আমাৰ প্ৰয়োজনীয়। আমি কেনেকৈ প্ৰস্তুত কৰিম, এটা পাত্ৰত আপোনাৰ 20 লিটাৰ গোমূত্ৰ আমি ল'লোঁ, তাত নিম, কৰচ, আটলাছ এই যিখিনি কথা মই কৈ গ'লোঁ, পাত পাতবোৰ পৃথক পৃথককৈ 2 কেজিকৈ লৈ পেষ্টখিনি, গোটেইখিনি পেষ্ট আমি তাত মিক্স কৰিব লাগে। এতিয়া মিক্স কৰিলোঁ, এই মিশ্ৰণখিনি আমি কি কৰিলোঁ, কম জুইত ফেন উঠাকৈ লাহে লাহে উতলাব লাগে, আৰু মাৰি এডালেৰে আমি ঘড়ীৰ দিশত ভালদৰে ঢাকনি এখনে ঢাকি উতলিব দিব লাগে। মানে লাহে লাহে মাৰিডাল লৈ ঘড়ীটো যেনেকৈ তাক ঘূৰে এনে ঘূৰাই দি দি ঢাকনিখন দি ঘূৰাব লাগে গৰম কৰি, আৰু দ্বিতীয়বাৰ উতলি ফেন উঠিলে জুইৰ পৰা নমাই ঠাণ্ডা হ'বলৈ দিব লাগে, যাতে মিশ্ৰণত থকা যিখিনি খাৰ আছে গোমূত্ৰৰ লগত সম্পূৰ্ণ মিহলি হৈ যায়। সেইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। এই 48 ঘণ্টাৰ পিছত এই মিশ্ৰণখিনি এখন কাপোৰ এখনে চেকি ল'ব লাগে আৰু সংৰক্ষণ কৰি ৰাখিব লাগে। আৰু যদি অধিক সুফল পাব লগা হয় তেতিয়াহ'লে আমি মাটি বা প্লাষ্টিকৰ পাত্ৰত চাহ পৰা ঠাইত ৰাখিব লাগে। এই ঔষধটো আমি কিন্তু 6 মাহলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ।
1: কিন্তু সেইটো প্ৰয়োগৰ ক্ষেত্ৰত আপোনাৰ প্ৰয়োজন অনুসৰিহে দিব লাগে,
0: প্ৰয়োজন অনুসৰি।

0: মই ক'লো যে শুহি খোৱা পোক বা লেটা জাতীয় পোক উপদ্ৰৱ হ'লে দিব লাগিব।
1: নিশ্চয় কৃষকসকলে এই ধৰণৰ পদ্ধতি প্ৰয়োগ কৰিলে সুফল পাব, আৰু আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে তেখেতসকলক আৰু বিতংকৈ পদ্ধতিবিলাক বুজাই দিয়াৰ ক্ষেত্ৰত নিশ্চয় সহায় কৰিব, নহয় জানো?
2: হয়।
1: আৰু এই ক্ষেত্ৰত আপোনালোকৰ অসমৰ প্ৰতিখন জিলাতেই যিহেতু আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, ধৰি লওক কোনোবা এজন কৃষকে কিবা এটা খেতি কৰোঁতে কিবা অসুবিধা পাইছে, তেওঁলোকে আপোনালোকক পোনপটীয়াকৈ যোগাযোগ কৰাৰ ব্যৱস্থা নিশ্চয় আছে?
0: আছে আছে।
1: হয়, আপোনালোকে তেখেতসকলৰ নিৰ্দিষ্ট যিটো অসুবিধা সেই অসুবিধাটোৰ কাৰণেও কিবা এটা ব্যৱস্থা কিবা এটা উপায় নিশ্চয় দিব পাৰিব?
2: হয়।
1: আশা কৰিছোঁ কৃষকসকলে আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ তেখেতসকলৰ লাভৰ বাবে ভালদৰে প্ৰয়োগ কৰিব, আপোনালোকৰ পৰামৰ্শ ল'ব, আপোনালোকে দিয়া বিভিন্ন উপায় তেখেতসকলে প্ৰয়োগ কৰিব। ধন্যবাদ শ্ৰী তালুকদাৰ, আপুনি আজি আমাৰ মাজলৈ আহি কৃষি বিজ্ঞান কেন্দ্ৰসমূহে অসমৰ কৃষকসকলৰ উপকাৰৰ কাৰণে কেনেকৈ কাম কৰি আছে আৰু কি কি নতুন পদ্ধতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ব্যৱস্থা লৈছে সেই বিষয়ে আমাক বিতংকৈ বুজাই ক'লে, আপোনাক ধন্যবাদ জনাইছোঁ, নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভূমিকাৰ বিষয়ে চিৰাং কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সহায়ক শৈলেন তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে উৎপল বৰাই। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ সুমথিৰা টেঙাৰ বাৰীত সাৰ প্ৰয়োগৰ বিষয়ে। সুমথিৰা টেঙাৰ বাৰীত সাৰ প্ৰয়োগ। সুমথিৰা টেঙাৰ সাৰ্বোত্তম উৎপাদন লাভ কৰাৰ বাবে পৰ্যাপ্ত শস্যৰ পুষ্টি প্ৰদান কৰাটো এক গুৰুত্বপূৰ্ণ ব্যৱস্থাপনা। নেমুজাতীয় গছবোৰৰ বিকাশ আৰু ফল উৎপাদনৰ বাবে বৃহৎ পৰিমাণৰ প্ৰয়োজন হোৱা খনিজ পুষ্টি আংশিকভাৱেহে মাটিত পোৱা যায়। মাটিৰ উৰ্বৰতাৰ স্তৰ বজাই ৰাখিবলৈ আৰু নিৰন্তৰ উচ্চ উৎপাদনৰ বাবে কৃত্ৰিমভাৱে অৰ্থাৎ ৰাসায়নিক সাৰ প্ৰয়োগৰ জৰিয়তে পুষ্টিৰ প্ৰয়োগ কৰিব লাগে। অৱশ্যে ফলৰ এক উচ্চ উৎপাদন প্ৰাপ্ত কৰিবলৈ পুষ্টিৰ যোগানৰ লগতে মাটি উন্নত কৰাৰ সকলো প্ৰথা, যেনে মাটিৰ ভৌতিক গুণাগুণ উন্নত কৰা, জলসিঞ্চন, জল নিষ্কাশন, অপতৃণ নিয়ন্ত্ৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ইত্যাদি অনুসৰণ কৰাটো জৰুৰী। অন্যান্য শস্যৰ দৰে সুমথিৰা টেঙাৰ বিকাশ আৰু উৎপাদনৰ বাবে কেইবাটাও খনিজ পুষ্টিৰ প্ৰয়োজন হয় আৰু ইয়াৰ ভিতৰত নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, জিংক, লৌ, তাম, মেংগানিজ, বৰণ আৰু মলিবডেনাম প্ৰধান। এই মৌলবোৰৰ যিকোনো এটা বা একাধিক মৌলৰ অভাৱৰ ফলত সৃষ্টি হোৱা বিভিন্ন বিকাৰ প্ৰতিফলিত কৰাৰ বহুতো লক্ষণ প্ৰদৰ্শন কৰে আৰু ইয়াৰ ফলত গছৰ স্বাস্থ্য আৰু উৎপাদন প্ৰভাৱিত হয়। যদি মাটিৰ পৰিস্থিতি অনুকূল নহয়, উদ্ভিদবোৰৰ বাবে পুষ্টি উপলব্ধ নহ'বও পাৰে। মাটিৰ অম্লতা হৈছে নেমুজাতীয় শস্যৰ পুষ্টি প্ৰভাৱিত কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকবোৰৰ ভিতৰত এটা। অসমৰ নেমুজাতীয় খেতি কৰা অঞ্চলৰ বেছিভাগ মাটি আম্লিক প্ৰকৃতিৰ। এনে মাটিৰ পৰিস্থিতিত কিছুমান পুষ্টিৰ দ্ৰৱণীয়তা বৃদ্ধি হয় আৰু সেইবোৰ নিষ্কাশিত হয়, আনহাতে কিছুমান পুষ্টি উপলব্ধ নহয়। সাৰৰ পৰিমাণ। সুমথিৰা টেঙাৰ বিকাশৰ প্ৰাৰম্ভিক 4-5 বছৰত আৰু পিছত শস্যৰ লাগনি পৰ্যায়ত পুষ্টিৰ প্ৰয়োজনীয়তা পৃথক আৰু গছৰ প্ৰয়োজনীয়তা অনুসৰি পূৰণ কৰিব লাগে। সাধাৰণ পদ্ধতিত সাৰ প্ৰয়োগৰ 2 প্ৰকাৰৰ পদ্ধতি হৈছে মাটিত প্ৰয়োগ কৰা আৰু পাতত প্ৰয়োগ কৰা। জৈৱিক সাৰ যোগান ধৰা ৰাসায়নিক সাৰ সাধাৰণতে মাটিত প্ৰয়োগ কৰা হয়। এই পদ্ধতিটো কম খৰচী, সহজ আৰু অৱশিষ্ট প্ৰভাৱ দীঘলীয়া। উদ্ভিদৰ বয়সৰ সৈতে সাৰৰ স্থাপন পৃথক। কম বয়সৰ গছৰ ক্ষেত্ৰত কেৱল গছৰ অবাহিকতাত সাৰ প্ৰয়োগ কৰিব লাগে আৰু গছবোৰ বাঢ়ি অহাৰ লগে লগে সাৰ প্ৰয়োগৰ অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰিব লাগে। বয়স্ক গছৰ ক্ষেত্ৰত গছজোপাই আৱৰি থকা অংশৰ বেহৰ 2 গুণ এলেকা সামৰি সাৰ প্ৰয়োগ কৰাটো ভাল। ইমান পৰে শ্ৰোতাসকলে সুমথিৰা টেঙাৰ বাৰীত সাৰ প্ৰয়োগৰ বিষয়ে শুনিলে। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰায়।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজির সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ, এতিয়া শুনক এটি বৃন্দ গান, গীতিকাৰ অম্বিকাগিৰি ৰায়চৌধুৰী।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বাৰ মে'ত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ

ইয়াক আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী পল্লৱী শৰ্মা। শিল্পীৰ কণ্ঠত প্ৰথমে শুনক ডিম্বেশ্বৰ দাস ৰচিত এটি গীত।

আধুনিক গীত শুনিছে পল্লৱী শৰ্মাৰ কণ্ঠত। শিল্পীকণ্ঠৰ এইবাৰ শুনক আন এটি গীত, গীতিকাৰ পৰাগ কুমাৰ ভট্টাচাৰ্য।

0: আধুনিক অনুষ্ঠানত ইমান পৰে কেইটিমান গীত শুনিলে। পল্লৱী শৰ্মাৰ কণ্ঠত, গীতিকাৰ আছিল ক্ৰমে ডিম্বেশ্বৰ দাস, পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু তফজ্জুল আলী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। ৰাজ্যত বিজেপি নেতৃতাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ কৰিছে। উত্তৰ পূব

খণ্ডৰ আয়কৰ বিভাগৰ উদ্যোগত আজি দিছপুৰৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহত প্ৰাৰম্ভ 2026 শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। তামোলপুৰ জিলাৰ 17 অসম ৰেজিমেণ্টৰ ফুটবল খেলপথাৰত অহা 16 আৰু 17 মেত অগ্নিবীৰৰ বাবে নিযুক্তিৰ পূৰ্বে প্ৰস্তুতি মেলাৰ আয়োজন কৰা হৈছে। ভাৰতীয় সেনাবাহিনীয়ে অৰুণাচল প্ৰদেশৰ দিৰাঙত লুপন ষ্টেডিয়ামত অহা 10 মেৰ পৰা 13 মেলৈ পৰ্টাৰ নিযুক্তি শিবিৰৰ আয়োজন কৰিছে। সমাগত বাৰিষাৰ সময়ত শ্ৰীভূমি জিলাত হ'ব পৰা প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ সন্দৰ্ভত জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। ঐতিহ্যমণ্ডিত বৰপেটাৰ সুন্দৰী দিয়া সত্ৰই প্ৰতি দুবছৰৰ অন্তত প্ৰদান কৰি অহা মাধৱদেৱ বঁটা ঘোষণা কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানাচ ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
2: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো ভাৰতীয় কৃষি, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰযুক্তিগত বিকাশ। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে ভাৰতীয় মানক সংস্থাৰ গুৱাহাটী শাখাৰ পৰামৰ্শদাতা ডক্টৰ শশাংক শেখৰ বৰকটকী আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যাপক সম্ৰাট বৰা। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ। কৃষি পদ্ধতিৰ বিষয়ে আলোচনা কৰিবলৈ হলে প্ৰথমে আমি জানিব লাগিব যে প্ৰাচীন কৃষি পদ্ধতি সম্পৰ্কে, এই সম্পৰ্কে অকণমান জনাওকচোন। নিশ্চয় সেই প্ৰাচীন কৃষি পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ আজিৰ আধুনিক যুগৰ যিখিনি কৃষি পদ্ধতি উত্তৰণ হৈছে, অকণমান জনাওকচোন।
3: আমি সকলোৱে জানো যে মানৱ সভ্যতাটো কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ যোগেদি আমাৰ খাদ্যখিনি আহৰণ কৰোঁ। তো অতীজৰ পৰা যদি চাওঁ, ভাৰতীয় কৃষিৰ ইতিহাস বহুত পুৰণি, প্ৰায় 11,000 বছৰ পুৰণি আমাৰ কৃষিৰ ইতিহাস। আৰু ইয়াৰ প্ৰমাণ ইতিমধ্যে মেহেৰগড়ত, বৰ্তমান পাকিস্তানত অৱস্থিত মেহেৰগড়ত তাত পোৱা গৈছে। বা পুৰণি আমাৰ যিবোৰ সভ্যতা আছিলে, হৰপ্পা সভ্যতা, মহেঞ্জোদাৰ সভ্যতা, সেই সভ্যতাসমূহতো কিন্তু কৃষিভিত্তিক সভ্যতা আছিলে। তাৰ আগতে আৰ্যসকল যেতিয়া আহিলে, সেই আৰ্যসকলেও কৃষিজীৱী হ'ল, তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিলে। খেতি তেনেদৰে ভাৰতত এটা মানে কৃষিৰ মানে এটা সূচনা হয়, নতুন যুগৰ সূচনা হয়। ইয়াৰ উপৰি আমাৰ যিবোৰ প্ৰাচীন গ্ৰন্থ আছে, যেনেকৈ ঋগবেদ, যজুৰ্বেদ, এই সকলোতে কিন্তু কৃষিৰ তেওঁলোকে কৃষি উল্লেখ আছে। কিন্তু প্ৰতিটো জেগাতে তেওঁলোকে কি কেনেকৈ ধৰণে কৃষি পদ্ধতি হ'ব পাৰে, তেওঁলোকে কি কি সঁজুলি ইউজ কৰিছিলে, সেইবোৰ বিষয়ে তাত ধুনীয়াকৈ উল্লেখ আছে। আৰু নাঙল সেই সময়ত ভালকৈ ব্যৱহাৰ হৈছিলে। ইয়াৰ উপৰি শতপথ ব্ৰাহ্মণ বুলি যিখন গ্ৰন্থ আছে, পৌৰাণিক গ্ৰন্থ, তাত তেওঁলোকে 4 ধৰণৰ কৃষি পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছিলে সেই সময়তে। সেই গোটেইখিনি বস্তু তাত পোৱা যায়। তাত 4 ধৰণৰ কৃষি পদ্ধতি আছিলে। প্ৰথমে আছিলে মাটি চহোৱা, বীজ সিঁচা, শস্য চপোৱা আৰু মৰণা মৰা। এইখিনি
2: কৃষি পদ্ধতিটো সেইকেইটা স্তৰত ভাগ কৰা
3: হৈছিলে সেই প্ৰাচীন গ্ৰন্থখনতে গোটেইখিনি উল্লেখ আছিলে। সেই হিচাপত চাবলৈ গ'লে আমাৰ ভাৰতৰ যিটো কৃষি পদ্ধতি সম্ভৱতঃ বিশ্বৰ ভিতৰতে অতি প্ৰাচীন। এই ক্ষেত্ৰত আপুনি
4: এনেই ভাৰতৰ কৃষি পদ্ধতি খুবেই প্ৰাচীন, কিন্তু এনেই যিটো একচেপ্টেড যিটো নৰ্মচ, সেইটো মতে নীল নদীৰ সভ্যতা প্ৰায় 12,000 বছৰ আগতে নীল নদীৰ পাৰত সেই সভ্যতা তেওঁলোকে কৃষিৰ হেৰিবিলাক পদ্ধতিবিলাক আৰম্ভ কৰে। আৰু প্ৰায় সমসাময়িক ভাৰতবৰ্ষৰ সভ্যতাও কৃষি মানে পদ্ধতিবিলাক আৰম্ভ কৰে।
2: আগতে আমি পাইছিলোঁ যে নদীক কেন্দ্ৰ কৰি সভ্যতা,
4: সভ্যতাবিলাক সদায় নদীক কেন্দ্ৰ হয়।
2: আৰু কৃষিত পানী যোগান ধৰিবলৈও আমাৰ সুবিধা হৈছিলে নিশ্চয় তেতিয়াৰ দিনত নদীৰ পৰা। এতিয়া বৰ্তমান মানে স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনোত্তৰ কালত আমি জানো যে সেউজ বিপ্লৱ হৈছিলে সেইখিনি সময়ত, সেইখিনি সময়ৰ কৃষিৰ বিষয়ে অলপমান আভাস দিয়ক।
4: মানে ভাৰতবৰ্ষত স্বাধীনতাৰ আগতে কৃষি পদ্ধতি যিটো ব্যৱহাৰ কৰিছিল ইমান উন্নত নাছিলে। আমাৰ যিবিলাক বীজ যিবোৰ আমি ওলাইছিলোঁ, বা যিবোৰ আমাৰ ঘেঁহু হওক বা চাউল হওক, খুব কম পৰিমাণ, তেওঁলোকৰ প্ৰডাকশ্যনটো খুব কম আছিলে। আৰু সেইখিনি সময়ত

0: ভাৰতবৰ্ষত কেইবাবাৰো দুৰ্ভিক্ষ হৈছিলে, আৰু লাষ্ট যিটো দুৰ্ভিক্ষ হয় সেইটো বেংগলত হয় 1943ত, আৰু সেইটো এজন মানুহৰ কাৰণে হৈছিলে, এজন আছিল উইনষ্টন চাৰ্চিল। সেইখিনি সময়ত ভাৰতবৰ্ষৰ চবতকৈ বেছি ৰাইচ প্ৰডাকশ্যন আছিলে বেংগলত, আৰু বেংগলৰ গোটেই ৰাইচ প্ৰডাকশ্যনখিনি লৈ গুচি গ'ল যুদ্ধত ব্যৱহাৰ কৰিবৰ কাৰণে, মানুহে খাব নোপোৱা হ'ল। সাধাৰণ মানুহৰ হাহাকাৰ অৱস্থা, 40 লাখ মানুহ মৰিছে খাব নাপায়। ল'ৰা ছোৱালী এৰি থৈ বাপেকবিলাকে গৈ পেলাই আৰ্মিত জইন কৰে যে আমি খাব পাম, কিন্তু ল'ৰা ছোৱালী মাক দেউতাক তেনেকৈ মৰি গৈছে। এইটো মানে অৱস্থা দেখা পাই এজন মানুহ, তেওঁৰ নাম ক'ব লাগিব, এম এছ স্বামীনাথন। তেওঁ প্ৰাণীবিজ্ঞানৰ ছাত্ৰ আছিল তেতিয়া। তেওঁ ভাবিলে যে নাই, মই উদ্ভিদ বিজ্ঞান শিকিব লাগিব, মই কৃষি বিজ্ঞান শিকিব লাগিব, শিকি পেলাই মই এনেকৈ কাম কৰিম যাতে ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত আৰু যাতে কেতিয়াও দুৰ্ভিক্ষ নহয়। তেওঁ সেইটো মানে নিজে এটা মনত এটা প্ৰতিজ্ঞা কৰিলে,
1: দূৰদৰ্শী সিদ্ধান্ত
0: হয়। আৰু তেওঁ পিছত গৈ পেলাই এগ্ৰিকালচাৰেল ছাইণ্টিষ্ট হ'ল, তেওঁ কেম্ব্ৰিজত গ'ল, PhD কৰিলে, তেওঁ আয়াৰলেণ্ডত আলুৰ ওপৰত কাম কৰিলে। তেনেকৈ কৰি পেলাই তেওঁ ভাৰতবৰ্ষত ঘূৰি আহিলে। আহোঁতে তেওঁ নবেল লৰেট আমাৰ নৰ্মেন বৰলগ, তেওঁ লগ ল'লে, আৰু তেওঁৰ পৰা কিছুমান হাই ইল্ডিং ভেৰাইটি, তেওঁ তাৰ পৰা য'ৰ উৎপাদন বেছি হয় তেওঁ আমেৰিকাৰ পৰা লৈ আহিলে। তেওঁক 50 কেজি নৰ্মেন বৰলগে দিলে যে তুমি গৈ পেলাই ভাৰত, আলু নহয় হেৰি, এই গেহু, যে তুমি এইটো গৈ পেলাই ভাৰতবৰ্ষত তুমি হেৰি কৰা,
1: খেতি কৰা।
0: তেওঁ কি কৰিলে, পাঞ্জাবৰ কেইজনমান কৃষকক লগত লৈ বিভিন্ন জেগাত তেওঁ খেতি কৰা আৰম্ভ কৰিলে। আৰু মানে ইমান মানে উন্নতি দেখিলে তেওঁ যে তেওঁ নিজেও আচৰিত হ'ল। আৰু আজি আমাৰ যে আমি মানে কৃষি, আমাৰ যিটো অৱস্থা, আমি ফুড গ্ৰেইন এক্সেছ আমাৰ প্ৰডাকশ্যন হয়,
2: ৰপ্তানি কৰোঁ
0: আমি ৰপ্তানি কৰোঁ। আৰু এটা বস্তু আপুনি তুলনামূলকভাৱে যদি চাই, সেই তেতিয়া 43-44ত ঘেঁহু আছিলে মাত্ৰ 55 লাখ কেজি, 55 লাখ কেজি ঘেঁহু। চাউলো ঠিক তেনেকুৱা আছিলে, 50 লাখ কেজি আছিলে। আজি অকল অসমেই 60 লাখ কেজি চাউল বনায়, মানে উৎপাদন কৰে অসমেই, অকল অসমেই। আমি এক্সপৰ্ট বহুত বেছি কৰোঁ। সেই বস্তুটো এজন মানুহৰ কাৰণে হ'ল, আৰু এইটো এই কৃষিত যিটো বিপ্লৱ আহিলে, মানে সেউজ বিপ্লৱ যিটো আহিলে তাৰ কাৰণে হ'ল। কিন্তু সেউজ বিপ্লৱৰ আকৌ ডাউন চাইডো আছে। সেউজ বিপ্লৱটো যেতিয়া পাঞ্জাব আৰু হাৰিয়ানাত তেওঁলোকে খুব বেছি যেতিয়া এই কীট পতংগনাশিক যিবোৰ
2: কীটনাশক
0: যিবিলাক দ্ৰব্য ব্যৱহাৰ কৰা, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হ'ল, তাৰ কাৰণে কি দেখিলে
1: যে
0: উৎপাদন বাঢ়িবৰ কাৰণে। কিন্তু এতিয়া পাঞ্জাব আৰু হাৰিয়ানাত কি হৈছে, তাৰ উৎপাদন কমিছে, কাৰণ মাটিৰ যিটো গুণাগুণটো বহুত হ্ৰাস পাইছে। এই বিষয়ত তেখেতে ক'ব।
1: হয়, কওকচোন।
2: মাটিৰ গুণাগুণ আচলতে কৃষিৰ লগত মাটিটো সম্বন্ধ আমি সকলোৱে জানো। আমাৰ শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাদেৱে তেওঁ ইয়াৰ ওপৰত বহুতো গানো ৰচনা কৰিছে, ধুনীয়া ধুনীয়া। এতিয়া কথাটো হ'ল, মাটিৰ গুণাগুণ ৰক্ষা কৰিবৰ কাৰণে আমি খেতি এটা নিৰ্দিষ্ট পদ্ধতি থাকে, সেই পদ্ধতিটো যদি অৱলম্বন কৰোঁ আমি মাটিৰ গুণাগুণটো ৰক্ষা কৰিব পাৰোঁ, যেনেকৈ আৱৰ্তন শস্য বা মিশ্ৰিত শস্য এনেকৈ ধৰণে যদি কৰোঁ। কিন্তু যিহেতু আমি ক'লোঁ যে কৃষি বিপ্লৱ হ'ল, সেইটো সময়ত সকলো ধৰণৰ খাদ্য মানে উৎপাদনটো বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ, দ্ৰব্য, কীটনাশক আদি ব্যৱহাৰ কৰিবলৈ ল'লে। এইবোৰৰ ফলত কিন্তু মাটিৰ গুণাগুণটো কমি আহিলে। আৰু কিন্তু বৰ্তমান শেষত দেখা গৈছে যে পৃথিৱীত অকল এইটো কাৰণেই নহয়, নগৰীকৰণ, উদ্যোগীকৰণ এইবোৰৰ কাৰণেও মাটিৰ গুণাগুণটো অতি মাত্ৰা হ্ৰাস পাইছে। বৰ্তমান পৃথিৱীৰ যিমানখিনি মাটি আছে তাৰ ভিতৰত মাত্ৰ 33% মাটিহে হয় মানে খেতিৰ কাৰণে মানে ব্যৱহৃত কৰিব পাৰি, বাকী মাটিখিনি কিন্তু অবক্ষয় হৈছে। এই 33% মাটি যিখিনি বাকী আছে, মানে আমি ভূমি বুলি যেতিয়া কওঁ, আমি ওপৰৰ যিটো অংশ সেইটোহে কওঁ, মানে গোটেই যিখিনি মানে খেতি হ'বৰ কাৰণে যিখিনি দ্ৰব্য লাগে গোটেইখিনি সেই ওপৰৰ সেইডোখৰতে থাকে, সেইখিনি আমি টপ চইল বুলি কওঁ। সেই টপ চইলৰ গুণাগুণটোৱে আমি প্ৰথমতে ৰক্ষা কৰিব লাগে। এতিয়া
1: আগৰ দিনত হয়তো কৃষকে ভবাও নাছিলে যে মাটিৰ গুণাগুণ হ্ৰাস পাব পাৰে।
2: হয় হয়,
1: তাৰপিছতহে আকৌ নিশ্চয় সেই ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পেলাই মাটিৰ গুণাগুণ উন্নত হ'ব বুলিও যদি ভাবিছিলেও, কিন্তু নহ'ল।
0: সেউজ বিপ্লৱটো 1960 চনত হৈছিল, আৰু সেইখিনি সময়তে 1962 চনত ৰেইচেল কাৰ্চন বোলা এগৰাকী আমেৰিকান লেডিয়ে এখন কিতাপ লিখিছিলে, চাইলেণ্ট স্প্ৰিং। চাইলেণ্ট স্প্ৰিং কিয়? আমেৰিকা

0: আমেরিকাৰ যুদ্ধৰ পিছত ইমান বেছি DDT ব্যৱহাৰ কৰিলে যে এই তাৰ যিবিলাক স্প্ৰিং, তাৰ যিবিলাক মানে ৰুড, তাত চৰাই গান নোগোৱা হ'ল, কাৰণ চৰাইবিলাক মৰি গ'ল সেইবিলাক খাই খাই। সেই বস্তুটো আমি এতিয়া দেখা পাইছোঁ, আমি এতিয়া গম পাইছোঁ যে খুব বেছি যদি ৰাসায়নিক আমি দ্ৰব্য ব্যৱহাৰ কৰোঁ যে কি হ'ব পাৰে, কিমান পয়জনাস,
1: খেতিখিনিৰ ওপৰতে প্ৰভাৱ নেপেলায়, সেইখিনিয়ে যিটো পৰিৱেশ আছে কাষৰ বাতাবৰণ,
0: গোটেই পৰিৱেশটো বদলি হৈ যায়। হয়,
2: আৰু মানে বিজ্ঞানসন্মতভাৱে যদি 1 চেণ্টিমিটাৰ মাটি মানে প্ৰাকৃতিকভাৱে গঠন হ'ব কাৰণে
0: কিমান
2: 1000 বছৰ লাগে, 1 চেণ্টিমিটাৰ মাটি মানে মানে শিলৰ পৰা যে লাহে লাহে তেওঁলোক ডিগ্ৰেড হৈ মাটিলৈ ৰূপান্তৰিত হয়, ইয়াৰ কাৰণে 1000 বছৰ লাগে। আৰু এতিয়া শেহতীয়াভাৱে যিটো আমাৰ খাদ্য আৰু কৃষি সংস্থা আছে ৰাষ্ট্ৰসংঘৰ অধীনস্থ, তেওঁলোকৰ প্ৰতিবেদন মতে আমাৰ হাতত মাত্ৰ 60 বছৰৰ বাবেহে টপচইল আছে। যদি আমি এতিয়া এই টপচইলখিনি যদি আমি ৰক্ষা নকৰোঁ, 60 বছৰৰ পিছত কিন্তু আমাৰ খাদ্য ব্যাপক সংকটে দেখা দিব, এটা গুৰুতৰ সমস্যা দেখা দিছে। আৰু জলবায়ুৰ কথাও আছে, আমি এইটো বিষয়ে আলোচনা
1: কৰিম। হয় হয়, মই সুধিবই বিচাৰিছিলোঁ যে আপুনি ক'লে যে কৃষিৰ লগত মাটিৰ সম্পৰ্কটো, মাটি নহ'লে আমি খেতি কৰিব নোৱাৰোঁ। এতিয়া জলবায়ুৰ পৰিৱৰ্তন হৈ আছে, গোলকীয় উষ্ণতা বাঢ়িছে, এইসমূহ পৰিৱৰ্তনে কৃষিৰ ওপৰত নিশ্চয় প্ৰভাৱ পেলাইছে। কেনেধৰণে প্ৰভাৱ পেলাইছে?
2: এতিয়া আমি বৰ বেছি দূৰলৈ যাবই নালাগে, আমি যদি আমাৰ অসম পৃথিৱীৰ কাৰণে বিখ্যাত হ'ল চাহৰ কাৰণে, এতিয়া চাহ খেতিটো যদি চাওঁ, চাহৰ খেতি যদি আমি শেহতীয়া 10 বছৰমানৰ যদি আমি সমীক্ষাটো চাওঁ, আমি দেখা পাম যে চাহৰ যিটো মানে উৎপাদন সেইটো কমি আহিছে। ইয়াৰ মুখ্য কাৰণ হৈছে কিন্তু জলবায়ু পৰিৱৰ্তন। এতিয়া আপোনালোকে চাব পাৰে যে জলবায়ু পৰিৱৰ্তনে কেনেকৈ প্ৰভাৱ পেলাইছে। আমি যদি চাওঁ আমাৰ উজনি অসমৰ ফালে চাওঁ বা নামনি অসমত, যিটো তাপমাত্ৰা আছিলে আগতে 30 ডিগ্ৰীৰ পৰা মানে ধৰি লওক 35 ডিগ্ৰীমানৰ ভিতৰত থাকে, আজিকালি কিন্তু তাপমাত্ৰা 40 ডিগ্ৰী 42 ডিগ্ৰী পাইছে। আমাৰ চাহৰ কাৰণে যিটো টেম্পাৰেচাৰ লাগে সেইটো 27 ডিগ্ৰীৰ পৰা 32 ডিগ্ৰীৰ ভিতৰত থাকিব লাগে, সেই টেম্পাৰেচাৰত মানে চাহৰ খেতি সকলোতকৈ ভাল হয়। কিন্তু বৰ্তমান যিটো টেম্পাৰেচাৰ বাঢ়ি গৈছে, তাৰ উপৰি বৰষুণৰ পেটাৰ্ণটো সলনি হৈছে। আগৰ যিটো বৰষুণৰ যিটো আৰ্হি হয়, এটা টাইমত বৰষুণৰ যিটো হয়, আজিকালি সেইটো নহয়। আজিকালি বাৰিষাত বৰষুণ নহয়, খৰাংকালি বৰষুণ হয়, সেই যিবোৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে, সেইকাৰণে মানে আমাৰ যিটো চাহৰ যিটো গুণাগুণটো হ্ৰাস পাইছে। কাৰণ চাহৰ ক্ষেত্ৰত আপুনি যদি চাই, বৰষুণ দিয়াৰ পিছত চাহৰ যদি পাত তুলি আপুনি চাহটো সেৱন কৰে, তাৰ এটা বেলেগ সোৱাদ থাকে, বৰষুণ দিয়াৰ আগতো এটা
1: বেলেগ
2: হয়। গোটেইখিনি কাৰণে কিন্তু অসমৰ চাহটো বিখ্যাত, পৃথিৱী বিখ্যাত।
0: আৰু এটা দিশ আছে, সেইটো এই চাহৰ যিটো প্ৰচেচিং মানে প্ৰক্ৰিয়াকৰণ, সেই প্ৰক্ৰিয়াকৰণটো সাধাৰণতে 26 ডিগ্ৰী টেম্পাৰেচাৰৰ তলত থাকিলে ঠিক হয়। যিটো ফ্লৰ ফাৰ্মেণ্টেশ্যন কৰে সেইখিনি হয় 26 ডিগ্ৰীতকৈ তলত থাকিব লাগে। 26 ডিগ্ৰীতকৈ ওপৰত থাকিলে সেই চাহৰ কোৱালিটিটো অলপ
2: কোৱালিটিটো হ্ৰাস হয়। আৰু আপোনাৰ
0: আমাৰ যিটো ফ্ৰুটিনেছ, আমি মিঠা মিঠা চাহৰ যিটো গুণ, সেই গুণটো নাইকিয়া হৈ যায়।
2: আৰু কীট পতংগ বাঢ়ি যায়,
0: টেম্পাৰেচাৰ বহুত বাঢ়ি যায়,
2: টেম্পাৰেচাৰ বঢ়াৰ লগে লগে এটা টি মস্কিটো বাঘ বুলি এটা আছে আজিকালি ওলাইছে,
0: সেইটোতো গোটেই চাহপুলি
2: শেষ কৰি দিয়ে, জ্বলাই দিয়ে, পাতটো শেষ কৰি পেলায়। তাৰ লগে লগে আৰু এটা কথা আছে মাটিৰ ক্ষেত্ৰত, আমি আৰু এটা কথা ক'ব লাগিব, সেইটো হ'ল প্লাষ্টিক প্ৰদূষণ। জলবায়ু প্ৰদূষণটো আমাক কৰিছে, তাত কাৰো কোনো দ্বিমত নাই, কিন্তু ইয়াৰ লগতে যদি আপুনি প্লাষ্টিক পলিউচনটো চাই, প্লাষ্টিকেও কিন্তু মাটিটো একদম শেষ কৰি পেলাইছে। চাৰিওফালে মানে মানুহে প্লাষ্টিক পেলাই দিয়ে, সেই প্লাষ্টিকবোৰ সৰু সৰু হৈ যায়, সময়ৰ লগে লগে জৈৱ বিঘ্নিত প্লাষ্টিকবোৰ বাদ দি বাকী প্লাষ্টিকবোৰ সৰু সৰু কণিকালে ৰূপান্তৰিত হয় মাইক্ৰ' প্লাষ্টিক। সেইবোৰে আপোনাৰ ভিতৰত যিটো পানী চলাচল কৰা যিটো তাৰ মাটিৰ ভিতৰত যিটো ৰাস্তা থাকে, পথটো থাকে, সেইটো ব্লক কৰি দিয়ে, তাৰ কাৰণে মাটিৰ বহন ক্ষমতাটো কমি যায়, পানী ধৰি ৰখাৰ ক্ষমতা। এই গোটেইখিনিয়ে কিন্তু শেষত গৈ গোটেই খাদ্য সেইটোত প্ৰব্লেম কৰে, আৰু
0: আৰু মানে সেই ফুড চেইনত সোমাই যায়,
2: সোমাই গৈছে।
0: আমাৰ দেহত এতিয়া কিমান মাইক্ৰ'প্লাষ্টিক পাইছে, ব্ৰেইনত পাইছে,
2: যিটো পাইছে,
0: এই আজিকালি এলজাইমাৰ বেছি হৈছে মানুহৰ, তেনেকুৱা ব্ৰেইন ডিজৰ্ডাৰবিলাক বেছি হৈছে, এই মাইক্ৰ'প্লাষ্টিকবিলাক আমাৰ সোমাই গৈছে খাদ্যৰ লগত।
2: আমি সেই খাদ্য
1: আমিতো ইমান ভবা নহয় কথাটো যে কেনেকৈ সোমাবনো, কিন্তু মানে গোটেই দেহতে বিয়পি পৰিছে,
0: গোটেই দেহতে বিয়পি পৰিছে। এতিয়া আপুনি প্লাষ্টিকৰ বটলটো, এইটো ছিংগল ইউজ প্লাষ্টিক, আমি সেইটো বটলতে সদায় পানী লৈ আহোঁ অফিচত, তাৰ পৰা ক্ষয় হৈ হৈ হৈ চব আমাৰ গাত সোমাই আছে।
2: আৰু টেম্পাৰেচাৰ বঢ়াৰ লগে লগে প্লাষ্টিকৰ পৰা যিটো মাইগ্ৰেশ্যন হয় সেইটো ৰেটটো বাঢ়ি যায়, মানে যিটো নিৰ্গমন হয় প্লাষ্টিকৰ, মানে
1: সেইটো
2: আমি দেখা নাপাওঁ, মানে এইটো অদৃশ্য শত্ৰু আমাৰ। চাইজটো যিমানে কমি কমি গৈ থাকিব প্লাষ্টিকৰ টুকুৰাটো, সিমানে মানে সি ধুনীয়াকে সোমাই যাব পাৰে খাদ্য শৃংখলৰ মাজত, গছৰ শিপাইত নি গৈ পেলাই আপোনাৰ তাত ফল মূলৰ ভিতৰত মাইক্ৰ' প্লাষ্টিক পায়, সেই আহাৰ আমি গ্ৰহণ কৰোঁ, তেনেকে মানে
1: আমাৰ
2: দেহত গৈছে,
0: সেইটো মানে বায়লজিকেল এম্প্লিফিকেশ্যন হৈ থাকে। তাৰমানে কীট পতংগই যদি খায় তেওঁলোকৰ গাত, আমি যদি কীট পতংগবিলাক কিবা কাৰণে খাই দিওঁ, আমাৰ তাত আৰু বেছিকৈ হয়, সেইটো মানে খাদ্য শৃংখলত আমি দেখা পাওঁ। তাৰমানে
1: আমি ইমান পৰে কথা পাতিলোঁ যে প্ৰাচীন কৃষি পদ্ধতি, তাৰ পৰা লাহে লাহে আমাৰ স্বাধীনোত্তৰ কালত অলপ উন্নত হ'ল, বিৱৰ্তন হ'ল। এতিয়া বৰ্তমান আমাৰ বহুতো উন্নত প্ৰযুক্তিৰ

0: প্ৰয়োগ হৈছে। ভৱিষ্যতৰ বাবে বহনক্ষম কৃষি পদ্ধতি কেনেধৰণৰ হ'ব পাৰে? যন্ত্ৰপাতিৰ পৰা আদি কৰি মাটিৰ কথা ক'লে মাটিৰ গুণাগুণ কেনেধৰণৰ হ'ব পাৰে?
1: এতিয়া যিহেতু কৃষিৰ পদ্ধতিৰ বহুত উন্নত হৈছে, আমি খুব আশাবাদী যে ভৱিষ্যতলৈ খুব ভাল হ'ব। এই বস্তুটো এই আমি এটা সংখ্যা চালেই আমি দেখা পাম যে ইজৰাইলত কোনো পানী নাই। ইজৰাইল এখন মৰুভূমি, কিন্তু তাত তেওঁলোকে পানী সংৰক্ষণ কৰি উন্নত পদ্ধতি ব্যৱহাৰ কৰি ইমান আগবাঢ়ি গৈছে। ভাৰতবৰ্ষও তেনেকৈ আগবাঢ়ি যাব পাৰে আৰু বাঢ়ি গৈছেও। আজি আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ প্ৰযুক্তি, বিভিন্ন ধৰণৰ টেকন'লজি আমাৰ কৃষিৰ জগতত সোমাই আহিছে। আমি ডাঙৰ হাৰ্ভেষ্টাৰবিলাক, আগতে আমি আমেৰিকাৰ কোনোবা এটা ভিডিঅ' বা কানাডাৰ কোনোবা এটা ভিডিঅ'ত আমি দেখোঁ যে ডাঙৰ ডাঙৰ হাৰ্ভেষ্টাৰ, সি খেতি চপাবও পাৰে আৰু পেক কৰি পেলাই ওলাইও দিব পাৰে। তেনেকুৱা ধৰণৰ বস্তু আমাৰ এতিয়া ভাৰতবৰ্ষত আছে,
0: ভাৰতবৰ্ষৰ
1: প্ৰযুক্তি হৈছে। আৰু এতিয়া আমি দেখা পাইছোঁ যে এই কীট পতংগ নাশিক এই বস্তুবিলাক ড্ৰোন দি পেলাই ব্যৱহাৰ কৰি, ড্ৰোনৰ প্ৰযুক্তি ব্যৱহাৰ কৰি পেলাই কৰিছে। তেনেকে বহুত মানে স্কোপ আছে, বহুতখিনি স্কোপ আছে।
2: ইয়াৰ উপৰিও আৰু আপোনাৰ কৃত্ৰিম বুদ্ধিমত্তা যিটো আহিছে আজিকালি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ মানে প্ৰয়োগ কৰি পেলাই IoT যিটো আছে, ইণ্টাৰনেট অফ থিংছ, আমি মানে কৃষি ক্ষেত্ৰত এটা মানে যুগান্তকাৰী প্ৰভাৱ আনিব পাৰোঁ। এতিয়া এই ক্ষেত্ৰত আমি দেখা গৈছোঁ যে মানে যিখিনি ৰবটিক্স টেকন'লজি তেওঁলোকে ইউজ কৰিছে ৰবটৰ যোগেদি, তাৰ উপৰি বীজৰ যিটো গুণাগুণ সেইটো বৃদ্ধি কৰিছে, তাৰপিছত বহনক্ষম পানী যোগান আঁচনি কৰিছে, তাৰপিছত স্মাৰ্ট মেচিনেৰী, তাৰপিছত ডিজিটেল প্ৰযুক্তি, এই সকলো ব্যৱহাৰ কৰি তেওঁলোকে মানে আচলতে যিখিনি তথ্যখিনি তেওঁলোকে গোটাইছে, নিৰ্দিষ্ট যিখিনি আমাৰ ডাটা যিখিনি আছে তেওঁলোকে কালেকশ্যন কৰি পেলাই সেই ইণ্টাৰনেটৰ যোগেদি এই গোটেই প্ৰযুক্তিটো এটা মানে বহনক্ষম স্তৰলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে, যাতে কৃষকসকলে আগতে গম পাই যায় যে এইডোখৰ জেগাত এইটো খেতি কৰিলে ভাল হ'ব, এইটো সময়ত এইটো খেতি কৰিলে ভাল হ'ব, বৰষুণৰ পৰিমাণ ইমান হ'ব এইটো টাইমত। এতিয়া বৰষুণৰ পৰিমাণৰ ডাটাটো আমি কেনেকৈ পাম, সেইটো আমি টেকন'লজিৰ পৰা পাম।
0: যিটো মানে আমাৰ জলবায়ুৰ লগত মিলি যাব পাৰে বা আমি তাৰ পৰা উৎপাদন, হয় হয়, উৎপাদন বাঢ়িছে। যেনেকে সেই বানপানীৰ সময়ত পানীত ডুব গৈ থাকিলে খেতিখিনি কেনেকে ভাল হৈ থাকিব, নিশ্চয় আছে তেনেকুৱা।
1: এইটো তাৰমানে মই যেতিয়া মোৰ জীৱনৰ প্ৰথম মানে কালত মই মানে যেতিয়া আৰম্ভ কৰিছিলো, মই কানাডা আৰু ঢাকাৰ কেইজনমান চাইণ্টিষ্ট পাইছিলো। তেওঁলোকে কি কৰিছে যে পানীত ই ডুব খাই থকাৰ পিছতো, 15 দিনৰ পৰা 25 দিন ডুব খাই থকাৰ পিছতো যেতিয়া পানী কমি যাব, ই বাচি থাকিব। তাৰ কাৰণে তেওঁলোকে কিছুমান জিনীয়
0: ধানৰ
1: মানে জিন তাৰ ব্যৱহাৰ কৰিছিলে। কিন্তু আমাৰ যোৰহাট এগ্ৰিকালচাৰেল কলেজে তেতিয়া ৰঞ্জিত আৰু বাহাদুৰ কৰিছিলে, আৰু সেই ৰঞ্জিত আৰু বাহাদুৰ বহুত দিন পানীত ডুবি থকাৰ পিছতো সি গৈ পেলাই বেয়া হৈ নাযায়। তেনেকুৱা ধৰণৰ কাম বায়'টেকনলজি থ্ৰুদি বা প্লাণ্ট ব্ৰিডিঙৰ থ্ৰুদি তেওঁলোকে কৰি আছে, আৰু আজিৰ দিনততো বহুত বহুত আগবাঢ়ি গৈছে। মই আজি আপোনাক 30 বছৰ আগৰ কথা কৈছিলোঁ, এতিয়াতো বহুত আগবাঢ়ি গৈছে।
0: তাৰ অকণমান যদি উদাহৰণ দিয়ে,
2: এতিয়া আপোনাৰ হেৰি কৰিব পাৰে, উপগ্ৰহৰ পৰা যিখিনি সহায় লয়, উপগ্ৰহৰ ছেটেলাইট ইমেজিং কৰি পেলাইও আজিকালি এটা নতুন টেকন'লজি ওলাইছে, ছেটেলাইটৰ সহায়ত নিৰীক্ষণ কৰে এই অঞ্চল তাত। এই আপুনি যিদৰে ক'লে কানাডাৰ যিটো কথা ক'লে, তেনেকে মই গৈছিলোঁ 2016 চনমানত টকিঅ' চহৰত জাপানত, তেওঁলোকৰ যিটো কৃষি পদ্ধতি সেইটোৰ ওপৰত মানে জাষ্ট এটা ছেমিনাৰ টাইপৰ হৈছিলে। তাত আমি দেখা পাইছিলোঁ তেওঁলোকেও কিন্তু ৰবটিক্সৰ মানে ব্যাপক হাৰত ব্যৱহাৰ কৰিছে, ৰবটৰ ব্যৱহাৰ মানুহতকৈ বেছি তেওঁলোকে খেতিত, মানে তেওঁলোকে কম্পিউটাৰ আগত বহি পেলাই খেতি কৰি দিব পাৰে। তেওঁলোকে চব ৰবটৰ যোগেদি কৰে, ড্ৰোনৰ সহায়ত তেওঁলোকে মিনাৰেলছখিনি দিয়ে আৰু বাকী ৰবটৰ হৈ বাকীখিনি কাম কৰে, গোটেইখিনি যন্ত্ৰপাতি তেওঁলোকে ইউজ কৰে মানে তেতিয়াই 2016 চনতে। এতিয়া চাগে প্ৰযুক্তিটো আৰু বাঢ়িছে। এনেকুৱা ধৰণৰ এটা মানে যুগান্তকাৰী পদক্ষেপ বাকীবোৰ মানে বিশ্বত আৰম্ভ হৈছে বেলেগ জেগাবোৰত, আৰু ভাৰতত এতিয়া আহি আছে বস্তুটো লাহে লাহে। এই ক্ষেত্ৰত চৰকাৰৰ বহুত আঁচনি আছে, সেই আঁচনিসমূহৰ বিষয়ে আমি ক'ম সেই
1: যোগেদিও। ক্ষেত্ৰত জেনেটিক ইঞ্জিনিয়াৰিং অৰ্থাৎ উদ্ভিদৰ তেওঁলোকৰ ভিতৰত যিবিলাক জিনছ থাকে, সেইবিলাক ব্যৱহাৰ কৰি নতুন ধৰণৰ জিন সুমুৱাই বিভিন্ন ধৰণৰ প্ৰযুক্তি আৰম্ভ হৈ গৈছে আজি প্ৰায় 25-30 বছৰ আগতে। BT জিন বুলি এটা জিন, যিটোৱে কি, তাত আপুনি কোনো কীট পতংগ নাশিক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে, নিজেই সব কৰিব পাৰে। সেইটো আজি 25 বছৰ আগতেই বনাই পেলাই থৈ দিছিলে। মই যেতিয়া
0: খোৱাৰ ক্ষেত্ৰত খাদ্য,
1: মই সেইটোৱে তালৈ আহি আছিলো, BT কটন আহিছিল প্ৰথমতে, তাৰপিছত BT ব্ৰিঞ্জেল আহিলে। কিন্তু এটা আন্দোলন হ'ল যে এইবিলাক আমি খাদ্য হিচাপে ব্যৱহাৰ কৰিলে আমাৰ কিবা হ'ব নেকি, সেই বস্তুটো, সেই টেকন'লজিটো তাতে ৰৈ গ'ল। আগ নাবাঢ়িলে। যিজন চাইণ্টিষ্টৰ আণ্ডাৰত মই কাম কৰি

0: তেওঁ ক'লে যে নাই ঠিকে আছে, আমি এই গোটেই টেকন'লজিটো বনাই পেলাই থৈ দিওঁ, যেতিয়া গভৰ্ণমেণ্টে ভাবিব যে এইটো আমাক দৰকাৰ হয় আমি তেতিয়া ফিল্ডলৈ লৈ যাব পাৰিম, এতিয়া লেব বেছড আমাৰ কামখিনি আমি কৰি দিওঁ বুলি সেইখিনি সময়ত আমি তেনেকৈ কৰিছিলোঁ।
1: কোন চনৰ কথা
0: এইটো? আপোনাৰ 95-96ৰ কথা, তাৰমানে ধৰক আজি 30 বছৰ আগৰ কথা। টেকন'লজিটো আছে কিন্তু সেইটো ব্যৱহাৰ কিছু হৈছে কিছু হোৱা নাই।
1: কিন্তু সেইটোৱে মানুহক অপকাৰ কৰিব নেকি আপোনালোকে গৱেষণা কৰিছে?
0: মেইন কথা আমাক যিটো লাইনত আমাক ট্ৰেইনিং দিয়া হৈছিলে বা আমি দেখিছিলোঁ যে বিটি জিনৰ সি কিছুমান কীট পতংগ নাশিক কিছুমান দ্ৰব্য নিজেই বনায় আৰু মানুহৰ ক্ষেত্ৰত কাম নকৰে। কিয়? কাৰণ আমাৰ ইনটেষ্টাইনত সেই দ্ৰব্যবিলাকৰ সেই প্ৰটিনবিলাকৰ আমাৰ ৰিচেপ্টৰ নাই, কিন্তু কীট পতংগই যেতিয়া খাই দিয়ে সেই ৰিচেপ্টৰবিলাকৰ তেওঁলোকৰ ইনটেষ্টাইনত আছে, তো ইনটেষ্টাইনৰ ৰিচেপ্টৰ থকাৰ কাৰণে তেওঁ ইনটেষ্টাইনবিলাক ফাটি পেলাই সিহঁত মৰি যায়, কিন্তু মানুহৰ নহয়। সেইখিনিলৈকে আমি জানো, কিন্তু আমি ক'ব নোৱাৰোঁ যে বিৱৰ্তন হৈ পেলাই আকৌ যদি মানুহকো কৰে বা নকৰে, কিন্তু বিৱৰ্তন ইমান সোনকালে নহয়, এইটো লাখ লাখ বছৰ লাগে। কিন্তু কিবা কাৰণে গৱেষণাৰ আৰু বহুত লাগিব, আৰু বহুত গৱেষণা কৰিব লাগিব, আৰু আমাৰ যিবিলাক মডেল ছিষ্টেম আমি যিবিলাক ষ্টাডি কৰোঁ, যিবিলাকে আমি ফিউচাৰ প্ৰেডিক্ট কৰিব পাৰোঁ, তেনেকুৱা মডেল ছিষ্টেমৰ দৰকাৰ আছে।
1: হয়, এতিয়া আকৌ মানে তাকৰীয়া মাটিতে বিভিন্ন ধৰণৰ খেতি কৰিব পৰা সেইটো প্ৰযুক্তি ওলাইছে, সেইটো অকণমান যদি আভাস দিয়ে।
2: এই ক্ষেত্ৰত তাকৰীয়া মাটি যিটো কথা ক'লে, নতুন কিছুমান পদ্ধতি ওলাইছে, এটা হৈছে হাইড্ৰোপনিক্স। হাইড্ৰোপনিক্সটো এনেকুৱা এটা পদ্ধতি য'ত আমাৰ মাটিটো দৰকাৰ নাই, মানে মাটি নোহোৱাকে অকল আমি আমি ৱাটাৰ ছাপ্লাই দিওঁ আৰু যিখিনি তাহাঁতক পুষ্টিকাৰক দ্ৰব্য যিখিনি লাগে সেইখিনি আমি ছাপ্লাই দিওঁ। এই কামটো কিন্তু আজিকালি আপোনাৰ ড্ৰ'নৰ যোগেদি কৰিছে, এই কামটো
0: ড্ৰ'নৰ যোগেদি কৰিছে, আৰু এনেকুৱা জেগাত য'ত মাটি নাই, মাটিটো তেনেই কম
2: বা মাটি অৱক্ষয় হৈছে, ধৰি লওক
0: মাটি অৱক্ষয় হৈছে চহৰত, চহৰত য'ত আপুনি মাটি নাপায় তাত আপুনি কেনেকে কৰিব? তাত ভাৰ্টিকেল ফাৰ্মিং, যে আমি হৰাইজনটেলটো কৰিলোঁ, আমি ভাৰ্টিকেলি কৰিব লাগিব।
1: কিন্তু ইয়াতে আপোনাৰ খৰচ কিমান হয়?
0: খৰচ
2: খৰচটো
0: কেনেকে কমাব পাৰি? এতিয়া বহুত মানুহে নিজে চিন্তা কৰি পেলাই কিছুমান টেকনিক ওলাইছে, আমি এইটো লাইটলি কৈ থৈ দিওঁ যোগাৰ, কিন্তু যোগাৰ বুলি ক'লেও কিন্তু তাত বহুত টেকন'লজি সোমাই আছে, তো নিজে কৰিছে তেতিয়া তাত খৰচবিলাক বহুত কমি গৈছে।
2: এই ক্ষেত্ৰত আমি এই জলবায়ু স্থিতিস্থাপক কৃষিটোৰ বিষয়ে ক'ব পাৰোঁ, ক্লাইমেট ৰেজিলিয়েণ্ট যিটো এগ্ৰিকালচাৰ হৈছে আজিকালি, মানে জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খুৱাই, মানে যেনেকে খৰাং বা অতিবৃষ্টি, অনাবৃষ্টি, অস্বাভাৱিক বৰষুণ বা ধৰি লওক টেম্পাৰেচাৰ, তাপমান বৃদ্ধি, এইবোৰৰ লগত যাতে সেই যিটো মানে ব্ৰীড সেইটোৱে যাতে মানে খাপ খাব পাৰে, তাৰ কাৰণে গৱেষণা কৰি এটা নতুন ধৰণৰ মানে বীজ উৎপাদন কৰে। যেনেকে এই ক্ষেত্ৰত আমি চাহৰ ক্ষেত্ৰত দেখিছোঁ ক্লাইমেট ৰেজিলিয়েণ্ট টি হৈছে, কেনিয়া চেনিয়া এইবোৰ জেখত, তাৰমানে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱটো তেওঁলোকে সহ্য কৰিব পাৰে আৰু উৎপাদনটো বৃদ্ধি হয়, জীৱিকা উন্নতি হয়, গুণাগুণটো বাঢ়ে আৰু মানুহ অৰ্থনৈতিক সুৰক্ষা, এই গোটেইকেইটা দিশ সামৰি লয় এই কথাটো।
0: আমাৰ তাৰমানে আমাৰ বীজবিলাক এটাটো হ'ল ফটো চেঞ্চিটিভ, মানে কেইঘণ্টাৰ লাইট পালে, আৰু এটা হ'ল টেম্পাৰেচাৰ চেঞ্চিটিভ। আমি যদি ইনচেঞ্চিটিভ বনাই লওঁ তেতিয়াহ'লে ক্লাইমেট ৰেজিলিয়েণ্ট হ'ব, আমি যদি ফ্লাড প্ৰন এৰিয়াত যদি আমি বেছিদিন সি ডুব গৈ থাকিব পৰা কেপাচিটি বনাই লওঁ, চ' ক্লাইমেট ৰেজিলিয়েণ্ট হ'ব। তেনেকুৱা ধৰণৰ কৃষিৰ কথা চিন্তা চৰ্চা হৈছে আৰু বহুত আগবাঢ়িছেও এতিয়া ভাৰতবৰ্ষত
1: কৰিছেও তেনেকুৱা ধৰণৰ কৃষি।
0: হয়,
2: আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, যিহেতু কৃষিৰ কাৰণে কৃষকৰে মেইন দৰকাৰ, আমি যিমানেই প্ৰযুক্তিবিদ্যা ব্যৱহাৰ নকৰোঁ লাগিলে কিন্তু কৃষক লাগিবই, কৃষকৰ উন্নতিটোৱে কিন্তু আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে। কৃষকৰ যাতে অৰ্থনৈতিক উন্নতি হয়, যাতে তেওঁলোকে নতুন নতুন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিবলৈ সুবিধা পায়, এই ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে কিছুমান আঁচনি লৈছে, যেনে ন্যূনতম সমৰ্থন মূল্য তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়ে, তাৰ উপৰি PM কিষাণ যোজনা যিটো আছে সেইটো, তাৰপৰা মাটি স্বাস্থ্য কাৰ্ড আজিকালি ওলাইছে, ছয়েল হেলথ কাৰ্ড, মানে মাটিৰ গুণাগুণটো কি হ'ব তেওঁলোকে গম পাই থাকে, সেইটো সেই আৰ্টিফিচিয়েল টেকনলজিৰ যোগেদি এইটো কৰে। ইয়াৰ উপৰিও
1: চৰকাৰীভাৱে
2: এখন হেলথ কাৰ্ড আছে, তাৰ উপৰিও আপোনাৰ কৃষকৰ আয় দুগুণ কৰিবৰ কাৰণে কিছুমান আঁচনি লৈছে 2030-2050ৰ ভিতৰত, ভিজন 2030-2050। তাৰ উপৰিও আপোনাৰ PM কিষাণ কৃষি সিঁচাই যোজনা আছে, মানে যিটো জলসিঞ্চন আৰু বাকী ধৰণৰ যিবোৰ কৃষকৰ কাৰণে সেইখিনি লৈছে। এই আঁচনিখিনি কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে। এতিয়া কথা আঁচনিখিনি কেনেকে মানে আমি জনসাধাৰণৰ মাজলৈ লৈ যাব পাৰোঁ, কৃষকৰ
0: মাজলৈ? এইখিনি কৰা হৈছে কিয়? কাৰণ যেতিয়া উৎপাদন হয় বহুত বেছি উৎপাদন হৈ যায়, এক্সেছ, বিলাহী ধৰক আমিতো 20 টকাত কেতিয়াও নাপাওঁ, 50 টকা-40 টকাত পাওঁ, কিন্তু কৃষকে 1 টকাও নাপায় 1 কেজিত, কি হ'ব? সেইকাৰণে সেই

0: যিবিলাক এগ্ৰো প্ৰচেছিং ইণ্ডাষ্ট্ৰী মানে কৃষি প্ৰক্ৰিয়াকৰণ উদ্যোগ আৰম্ভ হ'ব লাগিব বেছিকৈ হৈছে। গভৰ্মেণ্টেতো হাজাৰ হাজাৰ কোটি টকা নৰ্থ ইষ্টক দি আছে, শীতলীকৰণ গৃহ আছে আৰু এগ্ৰ' প্ৰচেছিং। বিলাহীখিনি বেয়া হৈ যাব, তাৰ চেল্ফ লাইফ খুব বেছি চাৰিদিন বা পাঁচদিন
1: পকাৰ পিছত
0: কি কৰিব? তাৰে টমেট' কেচাপ বনাব পাৰে, তাৰে পিউৰি বনাব পাৰে, তেনেকুৱা ধৰণৰ হেৰিবিলাক এতিয়া আগবাঢ়ি আহিছে। কাৰণ নহ'লে নহ'ব, তাৰমানে কৃষকে নহ'লে পইচা নাপায়।
2: আৰু এটা কথা মই ইয়াত যোগ কৰিব বিচাৰিছো, ভাৰত চৰকাৰ অধীনস্থ যিটো ভাৰতীয় মানক ব্যুৰো আছে, মানক ব্যুৰো কিন্তু কৃষি ক্ষেত্ৰত বহুত ধৰণৰ মানদণ্ড কিন্তু তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে। কৃষি পদ্ধতিৰ ওপৰতো আছে বিভিন্ন ধৰণৰ মানদণ্ড বা ষ্টেণ্ডাৰ্ডছ, যিখিনি আমি ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড বুলি কওঁ। তেনেকে বিভিন্ন খেতি, কেনেকে খেতিৰ বীজৰ ওপৰত আছে, সঁজুলিবোৰৰ ওপৰত আছে, আমি যিবোৰ সঁজুলি ব্যৱহাৰ কৰোঁ খেতি কৰিবলৈ সেইবোৰৰ তেনেকে ষ্টেণ্ডাৰ্ড আছে। এই গোটেইখিনি যদি মানে তেওঁলোকে ভালকে ফ'ল' কৰি পেলাই খেতিটো কৰে, নিশ্চিতভাৱে সফলতা আহিব আৰু গুণাগুণ বৃদ্ধি পাব। এই বস্তুটো কিন্তু বহুত দৰকাৰী, মানে মানুহে ব্যৱহাৰ কৰোঁতে খেতিৰ
0: মেইন বস্তুটো হৈছে সজাগতা, সজাগতা। আৰু সেই সজাগতাৰ কাৰণে কেনেধৰণৰ আমি প্ৰশিক্ষণ দিব পাৰোঁ, কাৰণ যেতিয়ালৈকে আমাৰ গাঁৱৰ ৰাইজ বা গাঁৱৰ কৃষি মানে তেওঁলোকে নিজে এই উন্নত পদ্ধতি
2: বহনক্ষম হ'ব লাগিব প্ৰথম কথা। কাৰণ আগন্তুক দিনত যি দেখা গৈছে যে জলবায়ুৰ যিটো প্ৰভাৱ পৰিব, বহনক্ষম বিকল্পৰ বাহিৰে মানে একো উপায় নাই, বহনক্ষমেই হ'ব লাগিব। আমি গোটেইখিনি বস্তু যিখিনি ব্যৱহাৰ কৰোঁ, লাগিলে নবীকৰণযুক্ত ইন্ধনৰ প্ৰয়োগৰ দ্বাৰা আমি যাতে খেতিখিনি কৰিব পাৰোঁ, সৌৰ শক্তিৰ সহায় ল'ব পাৰোঁ, তেনেকুৱা হ'লে মানে ভৱিষ্যত কৃষি ক্ষেত্ৰত
0: তেনেধৰণৰ চিন্তা কৰিবই লাগিব। এতিয়া আমাৰ চৰকাৰে যে 2070 চনত কাৰ্বন নিউট্ৰেল হৈ যাব বুলি যে কৈছে, চ' সেই বস্তুবিলাকত আমি এতিয়াৰ পৰা সজাগ হ'ব লাগিব
2: আৰু
0: একেবাৰে। আৰু আমি 2070 কে 2050 চনৰ পৰাই যাতে আমি কাৰ্বন নিউট্ৰেল হ'ব পাৰোঁ, তেনেকুৱা ধৰণৰ পদক্ষেপ।
1: আৰু সকলোখিনি আঁচনি আচলতে জনসাধাৰণে যদি আগবাঢ়ি নাহে, তেওঁলোক যদি সজাগ নহয়, তেওঁলোকক সজাগ কৰিব লাগিব।
0: এইটো এগ্ৰিকালচাৰৰ এক্সটেনশ্যন ডিভিজনে কৰি আছে সেইটো কাম, কিন্তু আৰু বেছিকৈ কৰিব লাগিব। কাৰণ আমি দেখিছোঁ গ্ৰাম্য অঞ্চলত মানুহ আজিকালি নথকা হৈছে, তেওঁলোকে চহৰৰ ফালে গুচি আহে, সেই মাটিবিলাক চন পৰি আছে, কি হ'ব মাটিখিনি? আৰু এটা কথা, আমাৰ যেতিয়া বৰষুণ থাকে আমি খেতি কৰোঁ, কিন্তু আমি খৰাং বতৰত আমি খেতি নকৰোঁ, কিন্তু খৰাং বতৰত আমি কৰিব পাৰোঁ। নহয় তাৰমানে খৰচটো অকণমান বাঢ়িব, কিন্তু বেনিফিট বহুত বেছি হ'ব। কাৰণ আপুনি চাউলৰ লগত আপুনি ঘেঁহু কৰিলে, দালিও কৰিলে, সেই বস্তুবিলাক। কাৰণ মানে আমি এটা খেতি বা দুটা খেতি কৰি থাকিলে নহয়, তাৰমানে
2: অসমত সেইটো এটা সমস্যা, কিন্তু বাকীবোৰ ৰাজ্যত তিনিটা চাৰিটা
0: খেতি কৰে,
2: পঞ্জাৱৰ ফালে কৰে,
1: মাটিখিনি চন পৰি থাকিব নিদিয়ে। হয়, আজি আমি ভাৰতীয় যিখিনি কৃষি অতীত বৰ্তমান আৰু তাৰ প্ৰযুক্তিগত যিখিনি বিকাশ হৈছে তাৰ বিষয়ে ভালেমান কথা আমি জানিলো। আমাৰ শ্ৰোতাসকলেও এই বিষয়ে জানি নিশ্চয় আগবাঢ়ি আহিবই এই ক্ষেত্ৰত কাম কৰিবলৈ। নতুন নতুন প্ৰযুক্তিগত যিবোৰ কৌশল আছে সেইসমূহ প্ৰয়োগ কৰি তেওঁলোক নিজে কৃষি ক্ষেত্ৰত আগুৱাই যাব পাৰিব বুলি আশা কৰিছোঁ। আজিৰ আলোচনা আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
0: ধন্যবাদ।
1: ভাৰতীয় কৃষি অতীত বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰযুক্তিগত বিকাশ আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ শশাংক শেখৰ বৰকটকী আৰু সম্ৰাট বৰাই, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 739 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR

মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

আধুনিকতা অনুষ্ঠানত সেয়া আছিল মঞ্জুস্না মহন্ত গোস্বামী। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

0: তৰালী শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই সমাচাৰ সন্ধিয়া শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ সন্ধিয়া কে সাথ মই প্ৰিয়ংকা অৰোৰা। मुख्य समाचार। राष्ट्र ने ऑपरेशन सिंदूर का पहला वर्ष पूरा होने पर सशस्त्र बलों की वीरता और बलिदान को नमन किया।

এৰাৱতৰ সুৰচবিত লতা মঙ্গেশকৰ, হেমন মুখাৰ্জী আৰু ভূপেন হাজৰিকাৰ কণ্ঠগীতটি শুনিলে। এইবাৰীয়া ভূপেন হাজৰিকা আৰু সংগীতবৃন্দ, ছবি বিপ্লৱী, গীতৰ কথা ভূপেন হাজৰিকাৰ, সংগীত শিৱ ভট্টাচাৰ্যৰ।

বিপ্লবী ছবিত সেয়া আছিল ভূপেন হাজৰিকা আৰু সংগীবৃন্দ। এইবাৰ শুনাবলৈ লৈছোঁ অৰণ্য ছবিৰ এটি গীত। গীতটি গাইছে জ্যোতিলেশ্বৰ মুখাৰ্জী, সুজাতা মুখাৰ্জী আৰু লগৰীয়াসকলে।

অৰণ্য ছবিত সেয়া আছিল জ্যোতিলেশ্বৰ মুখাৰ্জী, সুজাতা মুখাৰ্জী আৰু সংগীতবৃন্দ। শ্ৰোতাসকলে চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছো অনুতাপ ছবিৰ গীত খগেন মহন্ত আৰু মিতালী চৌধুৰীৰ দ্বৈতকণ্ঠত।

অনুতাপ ছবিত খগেন মহন্ত আৰু মিতালী চৌধুৰীৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বনৰীয়া ফুলচবেৰীটি গীত, নিৰ্মলা মিশ্ৰ আৰু সংগীতবৃন্দৰ কণ্ঠত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সংগীত জয়ন্ত হাজৰিকাৰ।

বনৰীয়া ফুলছবিত সেয়া আছিল নিৰ্মলা মিশ্ৰ আৰু সংগীতবৃন্দ। আজিৰ চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনক ভাইটি ছবিৰ ৰীতি গীত আৰতি মুখাৰ্জীৰ কণ্ঠত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খনেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ এই দিনটোতে অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। যোৱা বছৰৰ 22 এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতৰ এই অভিযানত কমেও 100জন সন্ত্ৰাসবাদী নিহত হৈছিল। উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ উদ্যোগত আজি দিছপুৰৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহত প্ৰাৰম্ভ 2026

শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। আয়কৰ আইন 2025 আৰু আয়কৰ অধিনিয়ম 2026 সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়কৰ বিভাগৰ ৰাষ্ট্ৰজোৰা সজাগতা অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত এন লংৱাই প্ৰাৰম্ভ কাৰ্যসূচীৰ বিষয়ে সবিশেষ ব্যক্ত কৰে। তেওঁ কয় যে কৰদাতাসকলক নতুন আয়কৰ আইন 2025ৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা 20 মাৰ্চত প্ৰাৰম্ভ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। চলিত বৰ্ষৰ 1 এপ্ৰিলত কাৰ্যকৰী হোৱা নতুন আয়কৰ আইনে পূৰ্বৰ কৰ পৰিকাঠামো সৰল কৰি তুলিব বুলি শ্ৰীমতী লংৱাইয়ে প্ৰকাশ কৰে। তেওঁ লগতে অহা 14 মে'ত শ্বিলং, ইম্ফল, আইজল, ডিমাপুৰ আৰু আগৰতলাত এই প্ৰাৰম্ভ শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলত যাতায়াতৰ সুচল ব্যৱস্থা গঢ়ি তোলাৰ লগতে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা সীমান্ত পথ সংস্থাৰ প্ৰজেক্ট বৰ্টকে আজি 66 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। শোণিতপুৰ জিলাৰ তেজপুৰৰ মুখ্য কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানত দেশ নিৰ্মাণ আৰু কৌশলগত আন্তঃগাঁথনি উন্নয়নত সেৱা আগবঢ়োৱা প্ৰকল্পটোৰ সৈতে জড়িত সংশ্লিষ্ট লোকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। উল্লেখযোগ্য যে 1960 চনৰ 7 মে'ত প্ৰজেক্ট টাস্কাৰ নামেৰে আৰম্ভ হোৱা এই প্ৰকল্পটোৱে আছিল দেশত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা সীমান্ত পথ সংস্থাৰ প্ৰথমটো প্ৰকল্প। সুলেখক শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ডঃ কমলাকান্ত বৰগোহাঁইৰ স্মৃতিত স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজনৰ উদ্দেশ্যে আজি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু প্ৰয়াত ডঃ বৰগোহাঁইৰ পন্নী তথা শিক্ষাবিদ ডঃ মামণি বৰগোহাঁইৰ মাজত সম্পাদিত এই চুক্তি অনুসৰি প্ৰয়াত শিক্ষাবিদগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা তেওঁৰ স্মৃতি ৰক্ষাৰ্থে শৈক্ষিক আৰু সাহিত্যিক কাম কাজৰ গৱেষণা তথা চৰ্চাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ হাতত 5 লাখ টকা অৰ্পণ কৰা হয়। এই ধনৰাশিৰে ডঃ বৰগোহাঁইৰ স্মৃতিত বক্তৃতানুষ্ঠান, আলোচনা সত্ৰ আৰু ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰয়াত শিক্ষাবিদগৰাকীৰ স্মৃতিত আয়োজিত বক্তৃতানুষ্ঠানত আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ প্ৰাধ্যাপক ডঃ অভিজিৎ বৰাই বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু পঞ্জীয়ককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু প্ৰয়াত শিক্ষাবিদগৰাকীৰ পৰিয়ালৰ লোক তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। লখিমপুৰ জিলা তথা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই শেহতীয়াকৈ ঘোষণা কৰা MBBS চূড়ান্ত বৰ্ষৰ পৰীক্ষাত হৃত্বিক শ্যাম শইকীয়াই জিলাখনৰ ভিতৰত প্ৰথম আৰু ৰাজ্যৰ ভিতৰতে 15 স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হয়। মেধাবী ছাত্ৰ হৃত্বিক শ্যাম শইকীয়া লখিমপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ গোবিন্দ শইকীয়া আৰু মীনাক্ষী শইকীয়াৰ পুত্ৰ। ছাত্ৰগৰাকীৰ এই কৃতিত্বই অঞ্চলটোৰ শৈক্ষিক পৰিৱেশলৈ নতুন উৎসাহ উদ্দীপনা কঢ়িয়াই আনিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই গুৱাহাটীৰ লগতে সমগ্ৰ দেশৰ শ্ৰমিকসকলৰ বাবে শ্ৰম সংহিতাৰ অধীনত বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ পদক্ষেপৰ আজি শুভাৰম্ভ কৰে। বেলতলাৰ ESIC চিকিৎসা মহাবিদ্যালয় হাস্পতালত গুৱাহাটীৰ কেন্দ্ৰটো উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে নতুন শ্ৰম সংহিতাৰ অধীনত 40 বছৰৰ ওপৰৰ সকলো বীমাকৃত শ্ৰমিকৰ বাবে বাৰ্ষিক স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। সোৱণশিৰি নদীৰ গৰাখহনীয়াই ধেমাজি জিলাৰ গোগামুখৰ দীৰপাই অঞ্চলৰ লগতে সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰতিৰোধৰ বাবে প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক ব্যৱস্থা ল'বলৈ দাবী জনাইছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

মিনিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ডক্টৰ অনলাইন। আজি অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ চৰ্মৰোগ বিভাগৰ মুৰববী অধ্যাপক ডাঃ বৰ্ণালী দত্ত। শ্ৰোতাসকলে এতিয়াৰ পৰা 03612661876 আৰু 03612662325 এই দুটি নম্বৰত ফোন কৰিব পাৰিব। অনুষ্ঠানটি আগধৰি মাইক্ৰফোনৰ সন্মুখত এয়া সীমান্ত বাৰ্মা।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, ডক্টৰ অনলাইন অনুষ্ঠানলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, ইতিমধ্যে আমাৰ কুশক দুৰ্লভ কাথাৰে আজিৰ যিগৰাকী আমাৰ অতিথি আমি আমন্ত্ৰণ কৰি আনিছোঁ ষ্টুডিঅ'লৈ, তেখেতৰ পৰিচয় দিছে। পুনৰবাৰ আমি শ্ৰোতাৰ কেইটাৰ্থে জনাইছোঁ যে আজি ডক্টৰ অনলাইন অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ চৰ্ম আৰু যৌন ৰোগ বিশেষজ্ঞ মুৰব্বী অধ্যাপক ডক্টৰ বৰ্ণালী দত্ত, যাক ডিপাৰ্টমেণ্ট অৱ ডাৰ্মেটলজি বুলি কয় ইংলিছত। তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমি বিভিন্ন প্ৰশ্ন এই চৰ্মৰোগ সম্পৰ্কে আজি আমি কথা পাতিম তেখেতৰ সৈতে। ডক্টৰ দত্ত, স্বাগতম জনাইছোঁ আপোনাক ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কেনে লাগিছে ৰেডিঅ'লৈ আহিব? টিভিত প্ৰগ্ৰেম কৰি থাকে, এনেকুৱা অনুষ্ঠান আপুনি ৰেডিঅ'ত প্ৰথম আহিছে? আৰু আমি জানো আপোনাৰ গানতো ৰুচি আছে, গান শুনে ভাল পায়, হয়, যদি বহুত ব্যস্ত থাকে হাস্পাতালত আপুনি, কিন্তু গানৰ কথা আপুনি আমাক জনাইছে ইতিমধ্যে। ৰেডিঅ' শুনেনে বাৰু মাজে সময়ে?
1: আগতে বেছি শুনিছিলো, আজিকালি শুনো, কম শুনো, মেইনলি গাড়ী চলাওঁতে বা গাড়ীত গৈ থাকোঁতে বেছিকৈ শুনা
0: হয়। আজি আমাক আপোনাক আমন্ত্ৰণ কৰি আনিছোঁ আৰু ভাল পাইছোঁ আপোনাৰ ষ্টুডিঅ'ত পাই আপুনি আহিছে। গতিকে এই সময়খিনি বিশেষকৈ আপোনাক আমি মাতি আনিছোঁ যিহেতু চৰ্মৰোগৰ এই বতৰ পৰিৱৰ্তন হৈছে, অকণমান ঠাণ্ডাৰ পৰা গৰমৰ পিনে আহিছে বতৰ, আৰু এই সময়ত ড্ৰাই ছিজন এটাও মাজতে গ'ল ঠাণ্ডাৰ সময়খিনিত, তাৰপাছত এতিয়া ধৰক বৰ্ষাকালীন এটা সময় হৈছে, বিভিন্ন ইনফেকশ্যন থাকে এই সময়খিনিত বিশেষকৈ। গতিকে চৰ্মৰোগ লৈ বিভিন্ন মানুহৰ সমস্যা হয় আৰু মানুহে প্ৰথমে অৱহেলাও কৰে, সাধাৰণ বেমাৰ বুলি ভাবে ছালৰ বেমাৰ কমিব, কিবা ঘৰুৱা ঔষধ লগাই দিয়ে, দৰৱ লগাই দিয়ে, এনেকুৱাবিলাক আমি দেখিবলৈ পাওঁ। গতিকে সেই কথাখিনি আমি মনত ৰাখি আজি আপোনাক আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে ধৰক আৰম্ভণিতে আপুনি কি বুলি ক'ব, চৰ্মৰোগ যিটো বেমাৰ, গতিকে তাক আমি ইমান সহজভাৱে ল'ব নালাগে আচলতে।
1: আচলতে বহুতে বিভিন্ন মানে চৰ্মৰোগ যেতিয়া হয় পটককে ডাক্তৰৰ ওচৰলৈ নাহে, আৰু আহিলেও মানে ধৰক ফেমিলি ফিজিচিয়ানে হওক বা বন্ধু বান্ধৱ এনেকে দেখাই বা ফাৰ্মাচীত গৈ এটা ভাবে যে এই দেখাই লওঁ, তাৰপিছত ভাল নাপালে যাম আৰু, কিন্তু সেই সময় সেইখিনি সময়তে বহুতখিনি ক্ষতি হৈ যায়, মানে গোটেই তাৰ যিটো অৰিজিনেল যিটো লুক থাকে সেইটো পুৰা চেঞ্জ হৈ যায়, এটা বিকৃত ৰূপলৈ মানে পৰিৱৰ্তন হৈ যায়। আৰু তেতিয়া কি হয়, আমাৰ যিটো ধৰক সামান্য এটা বেমাৰ থাকে, ধৰি লওক এতিয়া যিটো আমি সচৰাচৰ খৰ বা যিটো ফাংগেল ইনফেকশ্যন সেইটো খুব কমন হয় এইটো সময়তে, মানে আজিকালি গোটেই বছৰটোৱে থাকে। আৰু সেইটো কি হয়, আগতে আমি যেতিয়া পঢ়িছিলোঁ দেখিছিলোঁ যে যেতিয়া সেই বেমাৰ হয় ফাংগেল ইনফেকশ্যন হয় তেতিয়া সাধাৰণ এটা মলম লগালে ধৰক 2-3 সপ্তাহ বা দৰৱ খোৱাটো খুব কম দিন খালেই ভাল হৈ যায়, কিন্তু আজিকালি মানুহে মানে নিজে নিজে ডায়েগনোচিছ কৰিয়ে লয় যে এইটো মোৰ খৰ হৈছে, আৰু ইয়াৰে ট্ৰিটমেণ্ট মানে বিভিন্ন ধৰণৰ কোৱাড্ৰি এনেকুৱা ধৰণৰ কিছুমান কম্বিনেশ্যন ক্ৰীম থাকে, এই ডেৰবিন, বিটেক্স এনেকুৱা যিবোৰ টিভি চিভিটো এড দেখি থাকে সেইবিলাক লগাই দিয়ে, লগাই দিয়াৰ পাছত ছালখনটো জ্বলি যায়, আৰু কিছুমান এনেকুৱা ষ্টেৰইড থকা কম্বিনেশ্যন থকা কিছুমান মলম থাকে, সেইবিলাক লগাই দিয়াৰ লগে লগে মানে তাৰ সেই জেগাটোৰ লোকেল ইমিউনিটিটোৰ মানে এফেক্ট কৰে, শৰীৰটোৰ লগে লগে ধৰক যিটো একদম ওপৰৰ অংশত থকা বেমাৰটো একেবাৰে ভিতৰ পাইগৈ আৰু সেইটো সহজে নাযায়, মানে সেইটো খুব ক্ৰনিক হেৰি এটা হৈ যায়, যিটো ধৰক সৰু এটা ইনফেকশ্যন থাকে খুব বেছি 15 দিন 1 মাহৰ ট্ৰিটমেণ্টত ভাল হৈ গ'লহেঁতেন, সেইটো একেবাৰে দীঘলীয়া এটা ৰোগ হৈ পৰে আৰু বহুত খৰচটো হয় মানুহৰ, আৰু বহুত ছাইড এফেক্ট হয়, স্কিনখন পাতল হৈ যায়, বহুত ধৰণৰ মানে চেঞ্জ হয় স্কিনত, প্লাছ আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে এইটো ভাল নহয়গৈ, মানে খুব দীঘলীয়া হৈ যায়, বহুত দিন মানে ভাল কৰাটো বহুত দিগদাৰী হৈ যায়, যিটো এমাহত ভাল হ'ব লাগিছিল সেইটো 3 মাহ 4 মাহ কেতিয়াবা বছৰে বছৰে হৈ থাকে, সেইবিলাক আৰম্ভণিতে নিজে নিজে চিকিৎসা কৰাৰ কাৰণে হয়।
0: সেইকাৰণে আমি আৰম্ভণিতে আপোনাৰ এই প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ কথা, এইটো তেনেকুৱা ধৰণৰ নিজা যিটো ছেল্ফ মেডিকেশ্যন আমি কওঁ সেইটো মানুহে কৰে, আৰু বা অভাৰ দ্য কাউণ্টাৰ মানুহে গৈ সহজলভ্য যিবিলাক কিনি আনে এইবিলাক লগায় আপুনি যেনেকৈ কৈছে, তাৰপিছত দীঘলীয়া হৈ যায় পৰ্যায়টো।
1: আৰু এই ভাইৰেল ইনফেকশ্যনবোৰ যিবোৰ সাধাৰণতে এইটো সময়ত হোৱা দেখা যায়, ধৰক এতিয়া চিকেন পক্সে কওক বা খুব হয় আজিকালি চিকেন পক্স, বা আৰু এটা হয় হাৰ্পিছ জোষ্টাৰ বুলি কয়, ডাক্তৰৰ ওচৰলৈ নাহে, নাহি পেলাই বহুত নিয়ম কৰি থাকে, নিয়ম কৰি থাকিলে কি হয় বেমাৰটো বহুত বাঢ়ি যায়, বহুত বাঢ়ি যায়, আৰু আজিকালি তাৰে বহুত দৰৱ পায়, মানে মেডিচিনছ আছে এণ্টিভাইৰেল, তো সেইবিলাক সময়ত খালে বেমাৰটো ইমান আগ নাবাঢ়ে, খুব সোনকালে শুকাই যায়।

0: কষ্ট নাপায়,
1: আৰম্ভণিতে গ'লে
0: আৰম্ভণিতে মানে এইটো দৰৱ খাব লাগে বুলি নাভাবে, এইটো মানে নিয়ম কৰি থাকে। আমি কওঁ নিয়ম কৰিব, আমি নিয়ম কৰিব মানা নকৰোঁ, কিন্তু পৰিষ্কাৰ কৰি থাকিব, গা ধুব, দৰৱ খাব, খোৱা বোৱা চব খাব, সেইখিনি কৰিলে মানে সোনকালে ভাল পায়। আচলতে ভাইৰেল ইনফেকশ্যন হ'লে এনেও অলপমান দুৰ্বল হৈ যায়, ইমিউনিটিটো অলপমান সেইখিনি সময়ত কমি থাকে, তো দুৰ্বল হৈ যায়, ৰিকভাৰীটো খুব শ্ল' হৈ যায় যদি ঠিক সময়তে দৰৱ নাখায়, খোৱা লোৱা নকৰে। সেইটো সেইবিলাক বস্তু জানিব লাগে মানুহে, যে ইয়াৰ উপযুক্ত চিকিৎসা যে আছে, হ'লে যে বেমাৰ হ'লে যে আহিব লাগে।
1: হয় নিশ্চয় ডাক্টৰ দত্ত, এই বিষয়ে আমি আৰু বিতংকৈ কথা পাতিম। এই যে ধৰক ঘৰুৱা যিবিলাক কৰি থাকে সেই বিষয়ে আমি পাতিম, কিন্তু আমাৰ প্ৰথমটি ফোন কল আহি যে প্ৰথম গ'লে কলাৰ আজি ডক্টৰ অনলাইনৰ তেখেতৰ ফোন কলটি লৈ ল'ব বিচাৰিছোঁ। আদৰ শ্ৰোতা, দুটি ফোন নাম্বাৰ আজি আমি মুকলি কৰি দিছোঁ, পুনৰবাৰ জনাইছোঁ 03612661876। আনটি ফোন নাম্বাৰ হৈছে 03612662325। এইটো নম্বৰ ফোন কৰিব পাৰে, আপোনাৰ যদি প্ৰশ্ন আছে চৰ্মৰোগ সম্পৰ্কে আমাক কৰিব পাৰে। লগতে আমাৰ ফেচবুক যিটো অফিচিয়েল পেজ তাত লাইভ হৈ আছে, আৰু ফেচবুকত আপোনাৰ প্ৰশ্ন আগবঢ়াব পাৰে, যদি কিবা থাকে আমি ডক্টৰ দত্তলৈ আগবঢ়াই দিম। হয় নমস্কাৰ জনাইছো, আপোনাক স্বাগতম জনাইছো ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: মই চৌধাগুৰি গাঁও বাক্সাজিৰ পৰা আনন্দ গন্ধিয়া কৈছিলো।
1: হয় গন্ধিয়া ডাঙৰীয়া, ভালে আছে নিশ্চয়?
2: ভালে আছো।
1: হয় কওকচোন।
2: মই বৰ্ণালী দত্তলৈ নমস্কাৰ জনাইছো।
0: হয় নমস্কাৰ।
2: আচ্ছা, মই অলপ মানে চৰ্মৰোগ সম্পৰ্কে জানিব বিচাৰিছিলো, কাৰণ মই চৰ্মৰোগত ভুগি আছো আচলতে। আজি আপোনাক পাই সঁচাকৈ বহুত ভাল লাগিছে। মোৰ কথাটো হ'ল কি, মোৰ মানে খোজো কি মানে এই কোমৰৰ পৰা মানে ওপৰলৈ মানে খুব খোজোৱাই থাকে। মই আজি প্ৰায় 6-7 মাহ আগতে এই ডক্টৰ অনলাইনতে এজন ডক্টৰ আহিছিলে, মই ফোন কৰোঁতে কৈছিল তেওঁ যে আপুনি চেক্লিজিন টেবলেট ডেইলি এটাকৈ ব্যৱহাৰ কৰক আৰু নাৰিকলৰ তেল ব্যৱহাৰ কৰিব। কিন্তু মই ব্যৱহাৰ কৰি চাইছিলোঁ, কিন্তু সুফল নাপালোঁ। এতিয়া আপোনাৰ পৰা মই এই প্ৰশ্নটোৰ উত্তৰ জানিব বিচাৰিছিলোঁ।
0: নাই, আপোনাৰ যে খজুৱতি হৈছে তাতে কিবা উঠিছে নেকি, ছালত কিবা উঠিছে নেকি, এনেকুৱা চকা চকা বা বিচাই ডাকাৰ দৰে তেনেকুৱা কিবা হৈছে নে এনেই খজুৱা?
2: সৰু সৰু অলপ দবৰা দবৰিতা মানে দি উঠিছে।
0: মানে কিবা ধৰক এই মহে কামুৰিলে যেনেকুৱা হয়, ৰঙা পৰি উঠে, জ্বলা ফুটি যায়, তেনেকুৱা হয় নেকি আপোনাৰ? তেনেকুৱা হয় নেকি, কিবা উঠে নেকি, ৰঙা ৰঙা চকা চকা বা টেমুনা বান্ধি তেনেকুৱা?
2: যিমান খোজে সিমান ভাল লাগে আৰু।
0: আচ্ছা, আৰু বাকী হাত ভৰি কতো নহয়?
2: নাই নাই নাই,
0: বাকী আপোনাৰ হেৰি আছে নেকি, ডায়েবেটিস বা কিবা বেলেগ কিবা অসুখ আছে নেকি?
2: নাই নাই নাই,
0: বেয়া নাপায় যদি। আপোনাৰ বয়সটো কিমান মান হ'ব বাৰু?
2: 65।
0: আচ্ছা, তাৰমানে এনেকুৱা সময়ত কিছুমান আৰু কিবা ছিজন লৈ, সময় লৈ, বতৰ লৈ কিবা আছে নেকি? তথাপিতো আপুনি মানে হেৰি খেতি পথাৰ বা এইবিলাক ওচৰে পাজৰে যায় নেকি?
2: নাই, মই নাযাওঁ দিয়ক, মই তাৰমানে চকুৰে নেদেখো আচলতে। মই তাৰমানে বৰপেটা সত্ৰত লোকগীত পৰিৱেশন কৰো আচলতে, ৰেডিঅ'ৰ পৰা শুনি।
0: আচ্ছা আচ্ছা,
2: মই গতিকে
0: এনেই তথাপিতো এবাৰ তেজৰ পৰীক্ষাখিনি কৰি ল'বচোন। আপোনাৰ ধৰক লিভাৰ ফাংচনটো বা ৰিনেল ফাংচন টেষ্ট, এইখিনি ৰুটিন ব্লাড, কেতিয়াবা কিছুমান ডেফিচিয়েঞ্চিৰ কাৰণেও কিছুমান ধৰণৰ খজুৱতি হ'ব পাৰে। আপোনাৰ হিমগ্ল'বিন কেতিয়াবা কম হ'লেও বা কিছুমান আপোনাৰ আৰু কিছুমান আমাৰ ব্লাডত কিছুমান কম্পনেণ্টছ আছে, সেইবিলাক কম হ'লেও কেতিয়াবা খজুৱতি হ'ব পাৰে, বা সেইখিনি জেগা হয়তো কিবাৰ লগত কণ্টেক্টত আহিব পাৰে। যিখিনি বস্তু আপোনাৰ ধৰক কিবা এই ইনষ্ট্ৰুমেণ্টটো যদি এনেকে পেটৰ ওচৰত লৈ পেলাই তেনেকে বজায় নেকি, কেতিয়াবা কিছুমান কণ্টেক্টৰ কাৰণেও হয় দেই, এনেকুৱা হ'ব পাৰে। আপুনি এবাৰ দেখাই ল'বচোন, পাৰিলে বেছি ভাল হয়। এবাৰ আৰু তেজৰ পৰীক্ষাখিনি এবাৰ কৰি ল'ব,
2: হ'ব
0: হ'ব, তেজৰ পৰীক্ষাখিনি এবাৰ কৰি ল'ব, যিখিনি ৰুটিন ইনভেষ্টিগেশ্যনছ।
1: সুন্দৰকৈ ব্যাখ্যা কৰিছে ডক্টৰ দত্ত আপুনি। এতিয়া ধৰক এনেকুৱা আপুনি ইতিমধ্যে কৈছে যে এই সময়খিনি বিশেষকৈ ফাংগেল ইনফেকশ্যনৰ পৰা আৰম্ভ কৰি তেনেকুৱা ধৰণৰবিলাক হয় বা খুজুৱতি খৰৰ কথাটো কৈছে, আৰু কি কি ৰোগ এই সময়খিনিত হ'ব পাৰে ছালৰ, যিবিলাক কমন আপোনালোকে পাই থাকে আপোনাৰ হস্পিটেললৈ আহে ৰোগী?
0: হয়, আমি খুব

0: এইখিনি সময়ত এটা এটা পাওঁ পেপুলাৰ আৰ্টিকেৰিয়া বুলি কয়। এইখিনি সময়ত ধৰক সৰু ল'ৰা ছোৱালীৰ বিশেষকৈ এইটো দেখা যায়, মানে যিহেতু এইটো সময়ত অলপ গৰম দিন অহাৰ লগে লগে অলপ চুটি কাপোৰ পিন্ধায় মাক দেউতাকে বা গৰমত, তেতিয়া কি হয় এই যেতিয়া তেওঁলোকে পঢ়িয়ে থাকিলে বা খেলা ধূলা কৰি থাকিলে তেতিয়া স্কিনখন খুব চেঞ্চিটিভ থাকে, তেওঁলোকৰ ইমান মেচিয়ৰ নাথাকে স্কিনটো অলপ, তেতিয়া কি হয় সৰু এটা যদি মহেও কামোৰে বা সৰু এটা মহ বগায়ো যায় ছালখন একদম ফুলি উঠে আৰু কেতিয়াবা তাতে কিছুমান মানে পানী জ্বলাৰ নিচিনাও ফুটি যায় তাতে, আৰু সেইবিলাক যদি ঠিক সময়ত ট্ৰিটমেণ্ট কৰা নাযায় পিছত ক'লা ক'লা দাগ পৰি যায়। সেইকাৰণে আমি সেইটো এটা কমন প্ৰব্লেম আমি পাওঁ। সেনেকুৱা ক্ষেত্ৰত আমি এইটোৱে বুজাওঁ যে ধৰক পৰিৱেশটো অলপ পৰিষ্কাৰ কৰি ৰাখিব লাগে, ধৰক মহ ডাঁৱৰ এতিয়া খুব বেছি ওলাব এইখিনি সময়ত, সেইখিনি যাতে তেওঁলোকক সেইখিনিৰ পৰা বচাই ৰাখে অলপ কাভাৰ্ড কাপোৰ দীঘল কাপোৰ পিন্ধাব, আৰু কিছুমান মস্কিটো ৰিপেলেঞ্চো আছে যিবোৰ ছেফ সেইবিলাক আমি লগাবলৈ দিওঁ, সেইটো এটা হয়। তাৰপিছত আপোনাৰ বেক্টেৰিয়েল ইনফেকশ্যনো হ'ব পাৰে, ধৰক বেক্টেৰিয়েল ভাইৰেল ফাংগেল চব ধৰণৰ ইনফেকশ্যনেই এইটো সময়ত হয়, কাৰণ হিউমিডিটিটো বাঢ়ে বা টেম্পাৰেচাৰটো বাঢ়ে, এই টেম্পাৰেচাৰ আৰু হিউমিডিটি দুয়োটাই যেতিয়া বাঢ়ে এই বেক্টেৰিয়েল ইনফেকশ্যনৰ গ্ৰ'থটোও বেছি হয়, ফাংগাছো গ্ৰ'থটো বেছি হয়, আৰু ভাইৰেল ইনফেকশ্যন এইটো সময়ত বেছি হয় কাৰণ আপোনাৰ একটু চৰ্দি তৰ্দিও বেছিকৈ লাগে নহয় এইখিনি সময়ত, মানুহৰ খুব চেঞ্জ অফ ছিজনৰ সময়, সেইকাৰণে হাঁচি টাচি মাৰি থাকে, সেই তাৰ লগত ড্ৰপলেটছ স্প্ৰেড হৈও হয় ধৰক, সেনেকুৱা ধৰণৰকৈও হয়। চ' বেক্টেৰিয়েল ইনফেকশ্যন আৰু ছালৰ বেমাৰ হোৱাৰ লগে লগে মানুহে গা পা ধোৱাটো কমাই দিয়ে, চাবোন লগোৱাটো কমাই দিয়ে, আৰু বহুত ধৰণৰ যিবোৰ একচুৱেলি শৰীৰৰ কাৰণে প্ৰয়োজনীয় আহাৰ কিছুমান ধৰক বা খাদ্য কিছুমান ধৰক ভিটামিন চি থকা যিবোৰ খাদ্য বা প্ৰটিন, কণী এটা ভাল চ'ৰ্চ, ভিটামিন চি, টেঙা বিলাহীয়ে হওক নেমু, এইবিলাক চব বন্ধ কৰি দিয়ে। ছালৰ বেমাৰ হৈছে মানে চব বন্ধ কৰিব লাগে, নহ'লে ছালখন বগা হৈ যাব, সেইবিলাক কিছুমান ভুল ধাৰণা মানুহৰ আছে। এইখিনি সময়ত আচলতে খুব ভালকৈ এইবিলাক বস্তু খাবহে লাগে, এইবিলাকে হিলিংটো ভাল কৰে। আৰু সেই বেক্টেৰিয়েল ইনফেকশ্যন হ'লে গা পা নুধুৱে আৰু বেছি ইনফেকশ্যনটো বাঢ়ি যায় আৰু ওপৰুৱা অংশৰ পৰা ভিতৰলৈ গুচি যায় আৰু ডিপ হৈ যায়, ডিপ হৈ গ'লে পিছত দাগ হৈ যায়, ক'লা দাগ হৈ যায়, গাঁত হৈ যায়, এনেকুৱা ধৰণৰ। ঠিক তেনেদৰে ভাইৰেল ইনফেকশ্যনটো মই যেনেকৈ ক'লোঁ খুব কমনলি আমি পাওঁ, মানে এই চিকেন পক্স হ'লে একেবাৰে যেতিয়া গাঁত গাঁত লৈহে আমাৰ তালৈ আহে, তেতিয়া আমি যেতিয়া সুধোঁ আগতে কেলে নাহিলে, প্ৰথমতে আহিলে আৰু হস্পিটেলতে আমাৰ আজিকালি ছাপ্লাই থাকে যিবোৰ এণ্টিভাইৰেল দৰৱ থাকে, হস্পিটেলতে
1: পইচাও
0: দিব নালাগে, আমাক লগে লগে দেখাবও পাৰে, নাহে কয় যে নাই আহিব খুজিছিলোঁ, শাহুমায়ে ক'লে যে নাই ওলাই যাব নালাগে, আই ওলাইছে ঘৰতে বহি
1: নিয়ম কৰি থাক,
0: নিয়ম কৰি থাক, এনেকুৱা ধৰণৰ মানে বহুত হেৰি এতিয়াও চলি আছে আমাৰ।
1: অতি গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি, আই ওলোৱাৰ কথা, এই নিয়মৰ কথাখিনি আমি পাতিম। ডক্টৰ দত্ত, আমাৰ ফোন কল এতিয়া আহিছে, ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: হয় নমস্কাৰ দাদা,
1: হয় নমস্কাৰ,
2: মই টিহুৰ পৰা কৈছিলোঁ, অমৰ শৰ্মাই।
1: হয় শৰ্মা ডাঙৰীয়া কওক।
2: হয় বাইদেউ, হয় মোৰ ছোৱালীজনীৰ বয়স 9 বছৰ, তাই ওঠত মানে জন্মগতভাৱে এনেকুৱা এটা মা বুলি কয় যে কিন্তু ক'লা নহয় বগা, কিন্তু বস্তু দাঁত নহয় বস্তুটো পাতল, জন্মগতভাৱে এনে এনে মানে যদি স্পট সন্মুখত দেখা পায় মানে সুধি দিয়ে ইয়াতে কি হৈছে এনেকে কয়, কিন্তু চুই চালে মানে এনেকে লাৰি চালে বস্তুটো একদম স্মুথ আৰু মানে পাতল আৰু ছালৰ নিচিনা এনেকুৱা আৰু, কিন্তু অলপ মানে ৰাউণ্ড টাইপৰ মানে অলপ ফুলি উঠা যে শ্লাইট আৰু তাৰমানে মই ধৰিব নোৱাৰি, জন্মগত ডক্টৰ প্ৰথমৰ পৰা দেখাইছিলো, সিহঁতে ছাৰহঁতে কৈছিলে এতিয়া আমি অপাৰেচন কৰিব নোৱাৰিম আৰু বিশেষ বিশেষ যদি বেছি ডাঙৰ হৈ যায় আমাক জনাব এনেকে কৈছে, কিন্তু তেওঁৰ জন্মগত বহুতখিনি ডাঙৰ হোৱা নাই, কিন্তু চকুত পৰে, কিন্তু আমি অপাৰেচনো কৰা নাই তেনেকে আৰু,
0: চিকিৎসালয়তো যাব পাৰে, আজিকালিতো বহুতবোৰ চিকিৎসালয় আছে, ধৰক আপোনাৰ নলবাৰীতো যাব পাৰে বা গুৱাহাটীলেও আহিব পাৰে, আপোনাৰ য'ত সুবিধা হয় বা তেনেকে আপুনি এজন চৰ্মৰোগ বিশেষজ্ঞক দেখাই লওক, কাৰণ বহুত আছে যিবোৰ আপোনাৰ ধৰক দৰৱ লগালে ভাল পাব, আপুনি এজন চৰ্মৰোগ বিশেষজ্ঞক আগে দেখাওক, কাৰণ সেইটো কিছুমান ধৰক অকল দৰৱ বিভিন্ন ধৰণৰ আছে, কিছুমান লগোৱা দৰৱ আছে আৰু দৰকাৰ হলে কিছুমান তাতে কিছুমান প্ৰচিডিউৰো কৰে, তাতে ধৰক কিছুমান আজিকালি আমি কিছুমান ৰে ধৰণৰ বস্তু থাকে, এনেকুৱা লেজাৰ আছে, এক্সাইমাৰ লেজাৰ বা তেনেকুৱা ধৰণৰ সেইবিলাক

0: সুবিধা আজিকালি মানে চৰকাৰী হস্পিটেলবোৰতে আছে। আপুনি মোৰ মতে যিমান সোনকালে পাৰে এটা চৰ্মৰোগ বিশেষজ্ঞ এজনক এটা গভৰ্ণমেণ্ট হস্পিটেলতে দেখাওক। বহুত আজিকালি সুবিধা বহুতখিনি আছে, তাতে দেখাই চাওকচোন। ভাল নহ'ব বুলিতো কোনো কথা নাই, সেইকাৰণে আৰ্থিকভাৱে আপুনি হেৰি হ'ব নালাগে,
1: মানে
0: অকল উঠতহে আছে। আপুনি দেখাওকচোন এবাৰ ভালদৰে
2: দেই। শৰ্মা ডাঙৰীয়া, ডক্টৰ দত্তই বৰ সুন্দৰকৈ কৈছে যে চৰকাৰী হস্পিটেলত গোটেইখিনি সুবিধা আছে আজিকালি এইবিলাকৰ, গতিকে তাত ধৰক প্ৰায় বিনামূলীয়াই হ'ব চিকিৎসা, কোনো ধৰণৰ

0: কমতে আৰু যিটো ভাল হয় আৰু তেনেকুৱা
1: হয়,
0: মানে।
1: অকল উঠতহে আছে, আপুনি দেখাওকচোন এবাৰ ভালদৰে দেই।
0: হয় হয়
1: হয়
0: নিশ্চয় নিশ্চয় বাইদেউ।
2: হয় শৰ্মা ডাঙৰীয়া, ডক্টৰ দত্তই বৰ সুন্দৰকৈ কৈছে যে চৰকাৰী হস্পিটেলত গোটেইখিনি সুবিধা আছে আজিকালি এইবিলাকৰ, গতিকে তাত ধৰক প্ৰায় বিনামূলীয়াই হ'ব চিকিৎসা, কোনো ধৰণৰ ধৰক মূল্য দিব নাই। বাইদেউ কৈছে যে ঔষধবিলাকো আজিকালি পোৱা যায়, গতিকে আপুনি ওচৰত টিহুত থাকে, গতিকে ওচৰত নিশ্চয় চৰকাৰী হস্পিটেল আছে, চিকিৎসালয় আছে, গতিকে আপুনি আহিব পাৰে। নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খন আছে, তাতো দেখাব পাৰে, নিশ্চয় পাব। আৰু ডক্টৰ বৰ্ণালী দত্ত কিছু সময়ৰ কাৰণে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত আছিলে আমি জনাত, এতিয়া বাৰু আকৌ গুৱাহাটীত আহিলে প্ৰাগজ্যোতিষপুৰত, গতিকে নিশ্চয় এটা চৰ্মৰোগ কোনোবা নহয় কোনো কাৰোবাক পাব নহয় জানো। হয় দে, এনেকুৱা বহুত ধৰণৰ ভাৱ থাকে, কিছুমান গ'লে ছালৰ বেমাৰ আৰু দাঁতৰ বেমাৰ এনেকুৱা দুটা কথা মানে যাবলৈ সংকোচ কৰে, খৰচ বহুত হয় বুলি ভাবে এই দুটা বেমাৰত, যে ডক্টৰে বহুতখিনি পইচা মানে ভৰোৱাব, এনেকৈ সাধাৰণতে মানুহৰ ভাৱটো তেনেকুৱা, আচলতে তেনেকুৱা নহয় ন, কি কয় ডক্টৰ?
1: নহয় নহয় তেনেকুৱা নহয়, আচলতে সেই প্ৰথমতে যদি অলপ ভুল চিকিৎসা হৈ যায় তাৰপাছত সেই যিখিনি তাৰ কাৰণে ক্ষতি হয় সেই ক্ষতিখিনি সেইখিনি গুচাবৰ কাৰণেহে যিখিনি তাৰ কাৰণে ডেমেজ হৈ যায় সেইখিনিতহে বেছি খৰচ হৈ যায়। প্ৰথমতে ঠিক হয়,
2: প্ৰথমতে
1: মানে বিভিন্ন ধৰণৰ থাকে ন, যোনে যেনেকৈ পাৰে সেইধৰণে ডক্টৰে দিব। এতিয়া আপোনাৰ কিছুমান বেমাৰত আপোনাৰ এতিয়া চৰিয়াচিছ নামৰ এটা বেমাৰ আছে যিটোৰ কাৰণে আপোনাৰ ধৰক একদম সাধাৰণ চিকিৎসাৰ পৰা একেবাৰে লাখ টকালৈকে চিকিৎসা আছে। যাক যেনেকুৱা ধৰণৰ যোনে যেনেকৈ পাৰে, যাৰ ইমান প্ৰয়োজন কি জাগাত, সেনেকৈ মানে মানুহৰ সামৰ্থ্য চাই আৰু মানুহৰ কোন জাগাত আছে বেমাৰটো, কিমান সেইটোৱে কিমান তেওঁৰ মানে কোৱালিটি অফ লাইফটো কিমান হেৰি কৰিছে সেই হিচাপে প্লেন কৰা হয় মানুহৰটো। আৰু সাধাৰণতে ডাক্তৰেও এইটো বিচাৰে যে ৰোগীজনে ভাল
2: পাওক,
1: আৰু যিখিনি তেওঁ এফৰ্ড কৰিব পাৰে আমি সাধাৰণতে সেনেকেই লিখিব চেষ্টা কৰোঁ দৰৱখিনি, যাতে তেওঁৰ আৰু এটা আশা কৰি আহে, আমিও আমাৰো ভাল লাগে, তেওঁলোকে ভাল পালে যিটো তেওঁলোকে আমাৰ ছেটিছফেকশ্যন এটা থাকে যে পেচেণ্টজনক ভাল কৰিব পাৰিলোঁ। তো সেইকাৰণে চবেই সেইটোৱে চেষ্টা, সাধাৰণতে মেক্সিমাম ডক্টৰে এইটোৱে চেষ্টা কৰে যে পেচেণ্টৰ যিমানখিনি সামৰ্থ্য সেই হিচাপে চিকিৎসাটো প্লেন কৰে।
2: নিশ্চয় সুন্দৰকৈ আপুনি কৈছে এই কথাটো। আমাৰ ইতিমধ্যেই দুটা নম্বৰ আমি কথা কৈছিলোঁ, পুনৰবাৰ নম্বৰটো দি কৈছোঁ শ্ৰোতাৰ গেটাৰ্থে, 03612661876, আণ্টি ফোন নম্বৰ হৈছে 03612662325, এই দুটা নম্বৰ আপোনালোকে জানে। আপুনি যদি আৰম্ভণিতে আমি কৈছিলোঁ ডক্টৰ দত্ত আপুনি গানৰ চকীন, গীতৰ চকীন, আৰু ৰেডিঅ' বুলি ক'লে আমাৰ গান এটা মূল অংশ আমাৰ ৰেডিঅ'ৰ, গতিকে আপোনাৰ কাৰ গান ভাল লাগে বাৰু, পছন্দৰ কোনোবা আছে?
1: সবৰে গান শুনো, সবৰে গান শুনো, অসমীয়া গানো শুনো, হিন্দী গানো শুনো।
2: হয় আৰু আপোনাৰ ফেভৰিট বুলি যদি কয় ধৰক,
1: এতিয়া পটকে কবলৈ দিগদাৰি, এতিয়া ধৰক জয়ন্ত হাজৰিকাৰ গানো ভাল পাওঁ, ভূপেন হাজৰিকাৰ গান ভাল পাওঁ, জুবিন গাৰ্গৰ গান ভাল পাওঁ, লতা মংগেশকাৰ, শ্ৰেয়া ঘোষাল, মানে
2: এইখিনিত আপোনাৰ পছন্দৰ এটি গীত আমি শুনাব খুজিছো, আমাৰ শ্ৰোতাই ভাল পাব শুনি।
1: শুনাব পাৰে, মোৰ খুৰা এজন গীতিকাৰ আছিলে, তেওঁৰে এটি গীত জয়ন্ত হাজৰিকাৰ গাইছে, এইটো জনপ্ৰিয় গীত, এই আকাশ বৰ বিশাল।
2: হয় হয়, খুৰা মানে আপুনি হেমন্ত দত্তৰ কথা কৈছে? হয় হয়, অতি বিখ্যাত গীতিকাৰ, নাট্যকাৰ, পৰিচালক,
1: সেইটো মানে ভাল, খুব ভাল পোৱা এটা এটি গীত।
2: হয় নিশ্চয়, এই আকাশ বৰ বিশাল এখন অসমীয়া ছবিৰ গীত, গতিকে আমাৰ দুৰ্লভ কাঠাৰে নিশ্চয় সাজু কৰিছে গীতটি, আমাৰ শ্ৰোতাৰ গেঠাতে আগবঢ়াইছোঁ, নিশ্চয় শুনি ভাল পাব। আৰু শ্ৰোতা, এই গীতটিৰ পাছত আমি পুনৰ যি চৰ্মৰোগ বিষয়ে কথা বতৰা পাতি আছোঁ ডক্টৰ বৰ্ণালী দত্তৰ সৈতে, এই বিষয়ে আমি কথা বতৰা পাতিম, আহক আমি গীতটি উপভোগ কৰোঁ।

0: খুব সুন্দৰ আপোনাৰ নিৰ্বাচন আমি আটাই শুনি ভাল পাইছোঁ। গীতটো আমি শুনাই থাকোঁ, কিন্তু এতিয়া যেতিয়াই শুনো জয়ন্ত হাজৰিকাৰ গীত সদায় নতুন হৈয়ে থাকে। আজিও যেন এটা নতুন কিবা এটা পাইছোঁ অনুভৱ, আৰু নতুন আশা ছবিৰ অতি সুন্দৰ গীত, হেমন্ত দত্তৰ ৰচনা। ভাল, আপুনি মানে ভাল শ্ৰোতা, আপুনি গীতৰ আপোনাৰ ৰুচি ভাল, শুনি ভাল লাগিলে। এতিয়া দুটা প্ৰশ্ন ফেচবুক পেজত আহিছে, আমি ফেচবুক পেজৰ পৰা ল'ব খুজিছোঁ। মধুচন্দা এছ বৈশ্য, তেখেতে লিখিছে, নমস্কাৰ, সুন্দৰ অনুষ্ঠান, মোৰ পিঠিৰ মাছ অংশ মাজে মাজে খুব বেছি খুজুৱাই থাকে, এই সমস্যাটোৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পৰা যায়, শ্ৰদ্ধাৰ বাইদেউৰ পৰা পৰামৰ্শ এটা বিচাৰিছোঁ। পিঠিৰ মাছ অংশ তেখেতক খুজুৱাই থাকে বুলি কৈছে, কিন্তু বয়স তেখেতে নাই লিখা ইয়াত।
1: আচ্ছা, এইখিনি জাগাত সাধাৰণতে চেবৰিক ডাৰ্মাটাইটিছ বুলি এটা প্ৰব্লেম হয়। যদি মানে উফি হয় মূৰত বেছি, উফি হ'লে এটা উফি হোৱা চেবৰিক ডাৰ্মাটাইটিছটো সাধাৰণতে বেছি উফি হোৱা মানুহৰ বেছিকৈ দেখা দিয়া যায়। এইবিলাক কিন্তু মানে এডাল্ট, ইয়াং এডাল্টছৰ বেছি হয়। সেইটো এটা কাৰণ হ'ব পাৰে, মানে আপোনাৰ যদি পিঠিখন য'ত খজুৱাই তাতে আপোনাৰ সৰু সৰু গুটি গুটি ওলায় নেকি, বা তাতে সাধাৰণতে যেতিয়া খজুৱাই সাধাৰণতে সৰু সৰু গুটি গুটি ওলায়, অলপ পিম্পলছ নিচিনা কিছুমান গুটি গুটি হয়, বা কেতিয়াবা অকণমান সৰু সৰু ছালবোৰ এৰি এৰি যায়, তো তেনেকুৱা কাৰণতো হয় বহুতৰ খজুত, যিটো পিঠিত খজুৱাই। সেনেকুৱা ক্ষেত্ৰত আমি সাধাৰণতে এণ্টিফাংগাল চাবোন বা এণ্টিফাংগাল শ্বেম্পু কিছুমান থাকে, তেনেকুৱা লগাবলৈ দিওঁ। আৰু লগতে সেই ধৰক লেভ'চেট্ৰিজিন, চেট্ৰিজিন, এনেকুৱা ধৰণৰ এণ্টি এলাৰ্জিক টেবলেট খাবলৈ দিওঁ। আৰু তেলজাতীয় বস্তু মূৰতো কমকৈ লগাবলৈ দিওঁ, কাৰণ মূৰত তেল বেছিকৈ লগালে উফি বেছি হয়, উফি মূৰত হ'লে আকৌ পিঠিত পৰি সেইবিলাকত আকৌ সৰু সৰু গুটি সেনেকুৱা ধৰণৰকৈও দেখা দিয়া যায়। আৰু যদি ধৰক এইখিনি মানে যিখিনি এইখিনি জেনেৰেল মেজাৰ্ছখিনি কৰিলে যদি নকমে, তেতিয়া আৰু কিছুমান উপযুক্ত দৰৱ লগাবলৈ দিয়া হয়। এইবিলাক বিভিন্ন ধৰণৰ দৰৱ, সেইখিনি উইদাউট অভাৰ দ্য কাউণ্টাৰ দিয়া অলপ দিগদাৰী, কাৰণ মিছইউজ হৈ যায়তো। তো সেনেকুৱা ভাল হ'ব, মানে সেইখিনি
0: আপুনি আৰম্ভণি যিখিনি কথা কৈছে যে তেখেতে সেইখিনি কৰে বা কৰি চাব পাৰে, নহয় জানো?
1: হয়, প্ৰথমতেতো এটা টেবলেট ধৰক এণ্টি এলাৰ্জিক টেবলেট, আৰু ৰেগুলাৰ গা ধোৱা, ঘামটো যাতে গাত জমা হ'ব নিদিয়ে। গাত ঘামটো জমা হ'লে কি হয়, আৰু যেতিয়া খুব টেম্পাৰেচাৰটো বাঢ়ে আৰু ঘামটো জমা হয়, তেতিয়া কিছুমান শৰীৰত থকা কিছুমান কমন চেলছ বুলি কয়, নৰ্মেলি শৰীৰত থকা কিছুমান মাইক্ৰ' অৰ্গেনিজমৰ গ্ৰ'থটো বেছি হৈ যায়। নৰ্মেলি একো নকৰে, কিন্তু গ্ৰ'থটো যেতিয়া বেছি হয় চিম্পটম ষ্টাৰ্ট হৈ যায়, কাৰোবাৰ

0: তাত খজুৱতি হিচাপে হয়, কাৰোবাৰ তাত বগা ক'লা ধৰণৰ চকা চকা চুম পৰা বুলি কয়। তো এইবিলাক চব মানে মানে হেৰিটোৰ বাহিৰৰ পৰা নাহে ইনফেকশ্যনটো, তাৰমানে আমাৰ নিজৰে শৰীৰতে, যেতিয়া শৰীৰটো যেতিয়া ছাবজেক্টটো আপোনাৰ খুব হাই টেম্পাৰেচাৰ বা হিউমিডিটিত হয় তেতিয়া এইবিলাকৰ গ্ৰ'থটো বাঢ়ি যায়, বাট কৰি তেতিয়া এইবিলাক চিম্পটমছ কৰে। সেইকাৰণে ৰেগুলাৰ যদি গা ধুৱে, বেছি তেল গাত নাখানে, চাবোন দি গা ধুৱে আৰু ঘামা কাপোৰ পিন্ধি নাথাকে, ফ্ৰিকুৱেণ্টলি চেঞ্জ কৰে, তেতিয়াহ'লে আৰু লগতে যিখিনি এণ্টিফাংগাল চাবোন শ্বেম্পু এইবিলাক ইউজ কৰে আৰু নকমিলে প্ৰয়োজনীয় যিখিনি দৰৱ পাতি খায় তেতিয়া ভাল পাব,
1: নিশ্চয় ভাল পাব। হয়, আমাৰ শ্ৰোতাইগৰাকী ফোন লাইনত আছে, ডক্টৰ দত্ত আমি লৈ লৈছোঁ ফোন লাইনটি। হয়, আপোনাক নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ।
2: হয় নমস্কাৰ।
1: হয়, আপোনাৰ পৰিচয়টো দিব।
2: মই অতুল কলিতাই কৈছোঁ, নলবাৰী জিলাৰ টিহু হাৰিভাংগাৰ পৰা কৈছোঁ।
1: হয় কলিতা ডাঙৰীয়া।
2: হয় বাইদেউ, আপোনাৰ কথাখিনি মই শুনিছোঁ আৰু লগতে আপোনাৰ গানৰ নিৰ্বাচনো অতি সুন্দৰ। মই মানে দুটি সৰুকে আপোনাক পৰা জানিব লগা প্ৰশ্ন আছিলে। প্ৰশ্নটো এনেধৰণৰ যে আজি অনুষ্ঠানৰ বিষয়টোৰ লগত চৰ্মৰোগৰ যিটো যৌন ৰোগৰ যিটো হেৰি আছে বিষয়টো বোধ হয় পিছত আলোচনাত হয়তো ওলাব, মই অলপ আগতীয়াকৈ জনালো আপোনালোকক যে কেনেকুৱা ধৰণৰ সম্পৰ্ক। আৰু এইটো মই জনা নাছিলো যে চৰ্মৰোগৰ লগতো যে যৌন ৰোগৰ কিবা সম্পৰ্ক থাকিব পাৰে। আৰু লগতে মই আজি কিছু বছৰ আগত কিবা এটা মানে ডি এম চিত যাওঁতে মোক স্কিন টেষ্ট কৰিব দিছিলে, তেতিয়া মই জনা নাছিলো, কিন্তু মোৰ বাৰু একো নাই বাৰু, কিন্তু এইটো কৰিব লাগে, মই পিছত বুজি পালো মানে। আৰু যিসকলে বেমাৰত ভুগি আছে তেওঁলোকেতো ডক্টৰৰ পৰামৰ্শ ল'বই লাগিব। আৰু আৰু এটি প্ৰশ্ন হ'ল কি,
0: আপোনাৰ প্ৰথম প্ৰশ্নটো মই ঠিক আপুনি কি জানিব বিচাৰিছে, মানে চৰ্ম ৰোগ আৰু যৌন ৰোগৰ মাজৰ কিবা সম্পৰ্ক
2: কি সম্পৰ্ক মানে এটো মই ধৰিব পৰা নাই যে বিষয়টো কৈছিলে যে
0: নহয়, তাৰমানে আমাৰ আমি যেতিয়া ডিগ্ৰীটো লওঁ এম ডি ডিগ্ৰীটো, আমি চৰ্ম ৰোগ, যৌন ৰোগ আৰু লগতে আমি কুষ্ঠ ৰোগ, এই তিনিটা হেৰি আমাৰ আমাৰ হেৰিতে পৰে, আমি মানে এই তিনিটা বিষয়ে আমি চিকিৎসা কৰোঁ। তাৰমানে ছালৰ ওপৰত হোৱা যিকোনো ৰোগ আমি চিকিৎসা কৰোঁ, আৰু সেই অকল আমাৰ এনেকুৱা নহয় যে অকল ছালত হ'ল ছালতে আমি চিকিৎসাখিনি আমাৰ সীমিত। ছালখন একচুৱেলি এটা মিৰৰ, মানে ছালত হোৱা বেমাৰ এটাৰ একচুৱেলি তাৰ অৰিজিনটো ভিতৰত থাকিব পাৰে। কাৰোবাৰ হয়তো ডায়েবেটিছ হৈ আছে গমে নাপায়, হা, কিন্তু কেতিয়াবা সেই আপোনাৰ যিটো যৌন ৰোগ নিচিনাকেও কেতিয়াবা এইটো দেখা দিয়ে, বুজি পাইছে, তাৰমানে কেতিয়াবা খুব মানে যৌন ৰোগ নিচিনাকে দেখা দিয়ে, খুব খজুৱাই ধৰক সেই বা ছালটো ফাটি ফাটি যায়, তেতিয়া আমাক যেতিয়া দেখায় তেতিয়া আমি গম পাওঁ যে মানুহজনৰ টেষ্টটো কৰিবলৈ দিওঁ চুগাৰটো, তেতিয়া বা কেতিয়াবা কিছুমান ডিচাৰ্জ হিচাপে খজুৱাই খজুৱাই কেতিয়াবা মাইকী মানুহ আৰু কিছুমান হোৱাইট ডিচাৰ্জ নিচিনা দেখা দিয়ে। তে এইবিলাক যেতিয়া খুব বেছিকে যেতিয়া হৈ থাকে তেতিয়া আমি সদায় চুগাৰটো চাওঁ, তেতিয়া বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে মানুহজনৰ একচুৱেলি ডায়েবেটিছ হৈ আছে, গমে পোৱা নাছিলে।
2: পালো বাৰু,
0: হয়,
2: কিন্তু কথাটো হ'ল কি, আৰু আপোনালোকৰ যিটো স্কিন টেষ্ট কৰিবলৈ দিয়ে মেডিকেলত কিবা দেখাব গ'লে,
0: বায়'প্সিৰ কথা কৈছে নেকি আপুনি? বায়'প্সিৰ কথা কৈছে নে স্কিন টেষ্ট? আমাৰ বিভিন্ন ধৰণৰ আছে, এটা হৈছে কাণৰ পৰা লয়, সেইটো আপোনাৰ কুষ্ঠ ৰোগত আমি ডায়েগনছিছ কৰিবৰ কাৰণে কৰোঁ, এইটো স্লিট স্কিন স্মিয়াৰ বুলি কয়, বা কিছুমান আছে আৰু টেষ্ট আছে জেং স্মিয়াৰ বুলি কয়, তাৰপিছত কিঅ'এইচ মাউণ্ট বুলি কয়, ফাংগাল ইনফেকশ্যন ডায়েগনছিছ কৰিবৰ কাৰণে স্কিনৰ পৰা পাতলকৈ অকণমান ছাল ওপৰৰ অংশৰ ছালখিনি লৈ টেষ্ট কৰি চায় মাইক্ৰস্কোপৰ আণ্ডাৰত। চ' স্কিন টেষ্ট বুলিলে এটা স্পেচিফিক এটা টেষ্ট নহয়, তাৰমানে বহুত টেষ্ট আছে। আপুনি একজেক্টলি কোনটো টেষ্টৰ বিষয়ে কৈছে মানে ক'লে মই বুজাবলৈ সহজ হ'লহেঁতেন।
2: মোৰ বেমাৰ একো হোৱা নাছিলে, কৰিব দিছিলে মই কৰিলো বাৰু, পিছত নৰ্মেল দেখিলে। দ্বিতীয় প্ৰশ্নটো মই আপোনাক জনাই থৈ দিওঁ, ফোনটো কাটি দিব পাৰে। দ্বিতীয় প্ৰশ্নটো এনেহেন যে বৰ্তমানটো উৎকট গৰম আহি আছে মানে বা আৰম্ভ হৈছেই মানে, কিন্তু কথা এই উৎকট গৰমৰ পৰা স্কিনখনক বচাবলৈ হলে যে আপোনালোকৰ যিখিনি আমাৰ সহজতে অসমৰ বননিত পোৱা যিবিলাক বন দৰৱ থাকে এইবিলাক কেনেকে ব্যৱহাৰ কৰিব পাৰিবা, যেনেকে আমি জনাত নিমু তিতা হওক বা জেতুকা পাত হওক, এনেকুৱা ধৰণৰ মানে সহজতে পোৱা যাতে নতুনকে আকৌ একো ৰোগ যাতে নহয় চৰ্ম ৰোগ, তাৰ পৰা বাচিবলৈ হলে বন দৰৱৰ কেনেকুৱা
0: বন দৰৱ, বন দৰৱ মই বেয়া বুলি নকওঁ, নিশ্চয় তার বহু উপকারিতা আছে, খালি

0: এটাই কথা যে সেইবিলাকৰ যিটো কনচেনট্ৰেশ্যন দৰকাৰ, ধৰক কি হয় একেটা বস্তু ধৰক এটা পাৰ্টিকুলাৰ কনচেনট্ৰেশ্যনত সেইটোৱে হয়তো আমাক ভাল কৰিব, কিন্তু সেইটো কনচেনট্ৰেশ্যনটো বাঢ়ি যোৱাৰ লগে লগে আমাৰ শৰীৰত হয়তো সেইটো ছালখন পুৰি যাব পাৰে, জ্বলি যাব পাৰে। তো সেইকাৰণে মানে কি হয় যেতিয়া আমাৰ মেডিচিনেল প্ৰডাক্ট ইউজ কৰে সেইবিলাকত মানে সঠিকভাৱে কিমান পৰিমাণত দিলে ছালখনৰ ক্ষতি নহ'ব বা শৰীৰৰ ক্ষতি নহ'ব সেই হিচাপে দিয়া থাকে। সেইবিলাকতো ধৰক গৱেষণা কৰি বা লেবৰেটৰীত ভালকৈ সেইবিলাক চাই লৈ পিনে বনায়তো। তো আপোনাৰ ধৰক ডাইৰেক্ট গছৰ পৰা ছিঙি কিবা এটা লগাই দিলে কেতিয়াবা ৰিয়েকশ্যনো কৰিব পাৰে। তো মই বেয়া বুলি নকওঁ, কিন্তু সেইবিলাক যদি মানে হেৰি হিচাপে প্ৰমাণ হৈছে যে এইটো কাৰো ক্ষতি হোৱা নাই, তাৰ পাছত লগোৱাটো বেলেগ কথা। কিন্তু আৰু ছালৰ বেমাৰৰ পৰা বাচি থাকিবৰ কাৰণে যে বনৌষধ ল'লেই ভাল হ'ব তেনেকুৱা কথা নাই। কিছুমান ধৰক ভালকৈ পানী খালে, ৰ'দত আপোনাৰ ছানস্ক্ৰীন লগাই গ'লে বা ছাতি ল'লে, বা ক'ৰবাৰ পৰা আহি ভালদৰে হাতখন ধুলে, খোৱাৰ আগতে বস্তুবোৰ ভালকৈ ধুই ল'লে, সেনেকুৱা ধৰণৰ কামবোৰ কৰিলেও বহু মানে ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব।
1: হয়, নিশ্চয় সুন্দৰকৈ আপুনি কৈছে। আৰু এই অতুল কলিতাৰ ডাঙৰীয়াৰ কথাৰ পৰাই আগবাঢ়িছোঁ বা আগতে আমি ৰৈ গৈছিলোঁ, সেই কথা দুইটাৰ মিল আছে যে ঘৰুৱা চিকিৎসাটো তেখেতে যেনেকৈ জেতুকা বা ধৰক এইবিলাকৰ কথা কৈছে, বা আপুনি কৈছে আই ওলাওঁতে নিয়ম কানুন কৰি থাকিলে, ধৰক ঘৰতে থাকিলে ওলাব নিদিয়ে, বা বহুতে খোৱাটো বাদ দি দিয়ে, আপুনি যেনেকৈ কৈছে দুৰ্বল হৈ যায়। এইখিনি কথা অকণমান আমি গুৰুত্ব দিয়াটো ভাল হ'ব নীল উপযুক্ত হয় কি বুলি ক'ব আমাৰ শ্ৰোতাই যি শুনি আছে, তেওঁলোকৰ নিশ্চয় কামত আহিব। আমি
0: প্ৰথম কথা মানে ছালৰ যিকোনো ৰোগ হ'লে এটা চৰ্মৰোগ বিশেষজ্ঞ যিহেতু ইমান আছে আজিকালি হস্পিটেল চাৰিওফালে আজিকালি হস্পিটেল আছে, বা বহুত চিভিল হস্পিটেলতো থাকে, বা MBBS ডক্টৰ বহুতে জানে, কিছুমান বেছিক হেৰিখিনিও জানে। তো ডাইৰেক্ট নিজে নিজে কাৰোবাৰ নিজৰ ভিতৰতে আলোচনা কৰি কিবা এটা চিকিৎসা কৰাতকৈ উপযুক্ত জেগাত গৈ দেখুৱাটো ভাল। আই ওলাইছে আৰু এইটোতো হ'বই ইমানখিনি বুলি ভাবি লোৱাতকৈ আজিকালিনো কিবা চিকিৎসা আছে নেকি সুধি আহোঁ, সেইখিনি কৰিলে বেছি ভাল। আৰু খৰ এতিয়া যেনেকৈ খৰ হ'লেই জানে আৰু যে খৰ হৈছে, আৰু ফাৰ্মাচিষ্ট যাব কৈ দিব এইটো হৈছে দি দিব, ফাৰ্মাচিষ্টে দৰৱ দি দিব, এনেকুৱা দৰৱ দিব যিটোৱে লগে লগে ভাল কৰি দিব, কিন্তু সেইটোৱে খুব ওপৰুৱা হেৰিখিনিয়ে ভাল কৰে, মানে বেমাৰটো আচলতে ভিতৰলৈ ঠেলিহে দিয়ে। তো সেইকাৰণে ছালৰ যিকোনো আৰু আগতে যিটো বেমাৰৰ হয়তো চিকিৎসা নাছিলে, আজিকালি নতুন পদ্ধতিৰে বহুতবোৰ চিকিৎসা আজিকালি ওলাইছে আৰু দৰৱ পাতিবোৰ পাবলৈও সহজ হৈছে। কিছুমান দৰৱ আগতে বহুত দাম আছিলে, এতিয়া সেইবিলাকৰ দামো কমিছে, কিছুমান খুব দামী দৰৱো আজিকালি চিকিৎসালয়বোৰত ফ্ৰী আহে। তো সেইকাৰণে এবাৰ সদায় মই ভাবোঁ এজন ডাক্তৰৰ উপযুক্ত পৰামৰ্শটো লোৱাটো ভাল,
1: অতি দৰকাৰী। বিশেষকৈ এই কথাখিনি আমি সুধিছোঁ কিয়নো আইৰ ক্ষেত্ৰতে সুধিছোঁ, বাকীবিলাকতো আছে। আই ওলালে সাধাৰণতে ডক্টৰলৈ নাযায়, আমাৰ যিটো বিশ্বাস ধৰক অসমীয়া সমাজত দেখিছোঁ, এসপ্তাহ ঘৰৰ ভিতৰত থাকিব বা ধুনীয়াকে থাকিলে চাফ চিকুণ ধূপ ধূনা লগাই থাকিলে তেনেকুৱা, কিন্তু কিবা যে ঔষধ আছে আপুনি যিটো কথা কৈছে,
0: মানে ধৰক এতিয়াও সেইটো হৈ উঠে, এতিয়াও কলপাতত শুই থাকে আৰু কেতিয়াবা আই ওলাই বুলি ভাবে, কিন্তু একচুৱেলি কিছুমান বেমাৰ বেলেগ বেমাৰ আছে। পেম্ফিগাছ বুলি এটা গ্ৰুপ আছে, পেম্ফিগাছ গ্ৰুপ অফ ডিজিজ বুলি আছে, অটো ইমিউন ডিজিজ হয়, এইটো তাতেও সেনেকুৱা পানী জ্বলা ফুটে। তো বহুতে পেম্ফিগাছ হ'লে মানে আই ওলোৱা বুলি এই কলপাতত শুৱাই থৈ দিয়ে, কিন্তু সেইটো আই ওলালে কি হয়, আই ওলালে মানে আপুনি চিকিৎসা নকৰিলেও অলপ দীঘলীয়াকে চলিব, চলি পেলাই মানে দীঘলীয়া দিন ধৰি থাকিব, তাৰপাছত এটা সময়ত ভাল হয়, কিন্তু সেই সময়খিনিত বহুত কষ্ট পায় পেচেণ্টজনে ৰোগীজনে। বিশেষকৈ ধৰক চিকেন পক্স হ'লে সৰু ল'ৰা ছোৱালীৰ হ'লে খুব সোনকালে ভাল হৈ যায়, কিন্তু ডাঙৰৰ হ'লে এইটো বহুত দীঘলীয়াকৈ হয়, মানে 5-6 দিনে ওলাব, কিন্তু বহুত ওলাব, গোটেই শৰীৰত ওলাই যাব, চকুটো ওলাই যাব, মুখৰ ভিতৰতো ওলাই যাব, বহুত কষ্ট পায়। আৰু তাৰপিছত লাহে লাহে নিজে নিজে শুকাব, তাৰ কিন্তু শুকাই যাওঁতে কি হ'ব, টাইম ল'ব আৰু গাঁত হৈ যাব, দাগ ৰৈ যাব, কিন্তু যদি ওলোৱাৰ লগে লগে দৰৱ খাই দিয়ে, সেই যিটো এটা ষ্টেপ বাই ষ্টেপ হয়, তাৰমানে তাৰ প্ৰথমতে অকণমান ৰঙা পৰে, তাৰপিছত গুটি হয়, তাৰপিছত পানী জ্বলা হয়, তাৰপিছত পানী জ্বলাটো শুকায়, তাৰপাছত ছালটো সৰি যায়। কিন্তু যদি দৰৱ খাই দিয়ে, তে সেই ৰঙা পৰাৰ পৰা গুটি হোৱালৈকে নাযায়, তাৰমানে আগতে এৰেষ্ট হৈ যায়, তেতিয়া মানুহজনৰ কষ্টটো বহুত কম হয়, এসপ্তাহ নালাগেই ভাল হৈ যায়। কিন্তু যদি নেচাৰেলি ভাল হ'বলৈ যায়, তেতিয়াহ'লে 15 দিন এমাহ লাগি যায়, আৰু দাগ চাগো ৰৈ যায়, সেইবিলাক আকৌ সেই তেতিয়াহে আমালৈ মনত পৰে, সেইটো এটা হয়। সেই আৰু খোৱা বোৱা যেনেকে মই ক'লো, আৰু সেইটাকে কেতিয়াবা আই ওলোৱা বুলি ভাবি ঘৰত বহি থাকোঁতে আচলতে এটা বেলেগ বেমাৰ বহুত আগবাঢ়ি যায়, সদায় সদায়

0: যে ছালত গোটেই গাত কিবা এটা ওলালে যে আয়ে ওলাইছে, এইটো
1: এইটো
0: নহয়,
1: কথা
0: বহুত
1: নহয়।
0: ধৰণৰ বেমাৰ হ'ব পাৰে।
1: হয় নিশ্চয়, আপুনি যেনে
0: হয়
1: কৈছে চিকিৎসকৰ পৰামৰ্শ
0: হয়
1: ল'বলৈ
0: হয়
1: আজিকালি বহুত
0: হয়
1: চিকিৎসা ওলাইছে,
0: হয়
1: আৰু আয় ওলালেও আমি চিকিৎসকৰ ওচৰত যাব লাগে।
0: একদম
1: ঔষধ খালে আপুনি যেনে
0: হয়
1: কৈছে এসপ্তাহ নালাগেই, তাৰ
0: নালাগেই,
1: আগতে
0: লগে
1: ভাল
0: লগে
1: হৈ
0: গোটাই
1: যায়, কষ্ট
0: যায়, হয়
1: নাপালে
0: জ্বৰ
1: ৰোগী
0: কমি
1: গৰাকী।
0: যায়,
1: হয়
0: সেকেন্ডেৰী ইনফেকশ্যন নহয়, দাগ নহয়, গাঁত নহয়, তো বহুত
1: নিশ্চয়,
0: সোনকালে ভাল পাই যায়। আৰু ধৰক স্কুল পৰীক্ষা চৰীক্ষা থাকিলে ল'ৰা ছোৱালীৰ, আগতেতো পৰীক্ষাই দিব নোৱাৰিছিল, পৰীক্ষাত বহিব পাৰিব, অফিচ যোৱাজনে অফিচত যাব
1: যাব
0: পাৰিব,
1: পাৰিব। হয়
0: কাৰণ 15 দিন 20 দিন বহি থাকিলে
1: ওলাই
0: বহুত
1: থাকিব
0: ক্ষতি
1: নোৱাৰে,
0: হৈ
1: ক্ষতি
0: যায়তো।
1: হৈ যায়, হয় আৰু শৰীৰৰ ক্ষতি হয়, স্বাস্থ্যৰ ক্ষতি হয়,
0: ক্ষতি
1: এটা
0: হৈ
1: আটাইতকৈ
0: যায়,
1: ডাঙৰ ক্ষতি, আৰু সেইখিনিতো পূৰণ হওঁতে বহুত সময় লাগি যাব পাৰে কেতিয়াবা। আৰু ফোন কল এতিয়া আহিছে, আমাৰ দুৰ্লভ কাঠাৰে আমাক ইংগিত দিছে, এই ফোন কলটি লৈ লৈছোঁ। হয় আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: হয় হয় নমস্কাৰ, মই মঙলী দিল্লীৰ পৰা ক'লো, ৰবীন্দ্ৰ ডেকাই।
1: হয় ডেকা ডাঙৰীয়া কওক।
2: হয় মোৰ তাৰমানে এই কিবা খৰম নিচিনা হৈছে, তাৰমানে কিবা পাৰ বান্ধি বান্ধি যাই থাকে। হয় তাত মই তাৰমানে দেখুৱাইছিলো, মই চিকিৎসালয়ত দেখুৱাইছিলো।
0: ক'ত দেখাইছে আপুনি?
2: মইতো পাথৰীঘাট চিকিৎসালয়ত দেখুৱাইছিলো।
0: তাতে চৰ্মৰোগ বিশেষজ্ঞ আছে?
2: চৰ্মৰোগ হয় নে নহয় নাজানো বাৰু, এনেই এনেকুৱাকৈ দেখাইছিলো বাৰু।
0: খৰ খৰটো মানে খুব হেৰি, বহু ক্ষেত্ৰত নহয়, খৰৰ চিকিৎসাটো ঠিক নহয়। আপুনি মানে কিছুমান আজিকালি খৰৰ যিবোৰ দৰৱ, খোৱা দৰৱ, লগোৱা দৰৱ চিকিৎসালয়বোৰতে আছে, চৰকাৰী চিকিৎসালয়তে আপোনালোকে পাব। আপুনি চৰকাৰী চিকিৎসালয় ধৰক চিভিল হস্পিটেলতে হওক বা মেডিকেল কলেজত যাব, তাতে আপোনাক দৰৱখিনি লগত দীঘলীয়াকৈ ট্ৰিটমেণ্টটো ল'ব লাগিব অলপমান, কাৰণ আপুনি অলৰেডি ট্ৰিটমেণ্ট লৈছে, কেতিয়াবা 2 মাহ 3 মাহ একেলগে ল'ব লাগে। আৰু লগতে অকল দৰৱখিনি লগালেই নহ'ব, আপুনি ধৰক এই খৰ বাঢ়িবৰ কাৰণে খুব শৰীৰটো যেতিয়া বেছি গৰমত থাকে বা ঘামা কাপোৰ আপুনি পিন্ধি থাকে, গাতে ঘামা কাপোৰ শুকাই যায়, তেনেকুৱা ক্ষেত্ৰত খৰবোৰ আৰু বাঢ়ি যায়। আৰু খৰৰ যিটো বীজাণু নহয়, সেইটো কাপোৰত আপোনাৰ প্ৰায় 6 মাহমান জীয়াই থাকে। আপুনি চিকিৎসা কৰিলেও এইটো ঘূৰি আহিব পাৰে, যদি আপুনি কাপোৰখিনিও মানে উপযুক্তভাৱে ধুব লাগিব, কাপোৰখিনি শৰীৰতটো লগাবই, দৰৱ লগাব, যদি খাবলৈ দিয়ে খোৱাব, লগতে আপুনি গাটো দিনটোত 2 বাৰ অন্তত ধুব, চাবোন দি গা ধুব, গাটো খুব শুকানকৈ মুচিব যাতে পানীটো ৰৈ নাযায়। শৰীৰত যদি পানীটো ৰৈ যায় তাতে আকৌ খৰৰ বীজাণুটো তাতে আৰু গ্ৰ' কৰে। আৰু কাপোৰবোৰ সদায় গৰম পানীত ধুব, যিখিনি কাপোৰ শৰীৰৰ কণ্টেক্টত আহে সেই কাপোৰখিনি গৰম পানীত ধুব, তেতিয়াহে বীজাণুটো মৰে। আপুনি ডেটল চেটল ঢালি থাকি লাভ নাই, গৰম পানীত তিয়াই থ'ব অলপ দেৰি, তাৰপাছত ৰ'দত শুকুৱাই ইস্ত্ৰি কৰি পেলাই পিন্ধিব, তেতিয়াহে সম্পূৰ্ণভাৱে খৰৰ বীজাণুটো যাব। হা, আৰু অকল দৰৱ হয়তো আপোনাক ঠিক দৰৱেই দিছে, কিন্তু লগৰ এইখিনিও কৰিব লাগিব আপুনি। আৰু যদি দৰৱখিনি লগাই ভাল পোৱা নাই আৰু ভাল পাইছে লগে লগে, 2 দিন পাছতে বন্ধ কৰাৰ 2 দিন পাছতে আপোনাৰ আকৌ হৈ গৈছে, তেতিয়া হয়তো আপুনি উপযুক্ত দৰৱটো নলগাবও পাৰে, সেইকাৰণে এইটো দেখাব আপুনি দেই।
1: নিশ্চয় ডেকা ডাঙৰীয়াই চাগে বৰ সুন্দৰকৈ আপুনি ব্যাখ্যা কৰিছে, উত্তৰ পাইছে। লগতে ফেচবুক পেজত যিহেতু এই অনুষ্ঠান লাইভ হৈ আছে, ৰুচেন গগৈ তাৰ দায়িত্বত আছে, ৰদৰ্শনো আগতে আমি ফেচবুক লাইভ কৰা নাছিলোঁ, আপোনালোক হয়তো জ্ঞাত নহয় চাগে, যোৱা 2-3 মাহ ধৰি আমি ডক্টৰ অনলাইন অনুষ্ঠান পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আনি আছোঁ ফেচবুক লাইভ যোগে, তাতো বাৰ্তা দিব পাৰে। আমালৈ বাৰ্তা আহিছে প্ৰদীপ বিশ্বাস, তেখেতে লিখি পঠিয়াইছে সুন্দৰ অনুষ্ঠান বুলি তেখেতে মন্তব্য দিছে, লগতে লিখিছে যে বসন্তকালত মোৰ হাতৰ তলুৱা ছাল আঁতৰি যায় কি কৰিম বুলি, হাতৰ তলুৱাৰ ছাল তেখেতৰ এৰি যায় কি কৰিম, তেনেকুৱা কথা ডক্টৰ দত্ত।
0: যদি অকল ছাল এৰি যায়, ৰঙা নপৰে বা নখজুৱায়, তেতিয়াহ'লে এইটো এটা নৰ্মেল মানে পিৰিয়ডিক শ্বেডিং এটা হয়। তেতিয়া কিছুমান ময়শ্চাৰাইজাৰ থাকে, তাতে ধৰক ইউৰিয়া, চেলিচাইলিক এচিড এনেকুৱা কম্পজিশ্যনৰ, সেনেকুৱা লগালেই হৈ যায়। কিন্তু কেতিয়াবা আকৌ এইবিলাক এটা হেণ্ড এক্সিমাৰো লক্ষণ হ'ব পাৰে, তো সেইবিলাকত সাধাৰণতে অলপ খজুৱাই, বা সাধাৰণতে গৰম দিনত কি হয়, ঘামটো বেছি ওলায়তো, তেতিয়া মানে তেওঁ গৰম দিনত
1: বসন্তকালত বুলি
0: বসন্তকালত আৰু গৰম দিনত যদি বেছি হয় তাৰমানে কি হয়, ঘাম ওলাই, ঘাম থাকিলে ঘামে মানে এলাৰ্জেনৰ এক্সপ'জাৰটো সহজ কৰি দিয়ে, ধৰক কিবা কাৰোবাৰ ধৰক চিমেণ্টৰ এলাৰ্জি আছে এনে কৈছোঁ, এতিয়া যদি গৰম দিনত সেই চিমেণ্ট লাৰিলে তেতিয়া সেই ঘামটো এটা মিডিয়াম নিচিনা হৈ যায়, তো চিমেণ্টটো ডাইৰেক্টলি তেতিয়া হাতৰ লগত বেছি কণ্টেক্টত আহি এলাৰ্জি কৰে, কৰি পিনে হেণ্ড এক্সিমা কৰে, সেনেকুৱা হয়। কিন্তু এনেই কিছুমানৰ কিন্তু এটা পিৰিয়ডিক শ্বেডিং এটা হয়, এইটো এটা বসন্তকালত
1: ময়শ্চাৰাইজাৰ
0: পাব
1: নিশ্চয়কৈ। আমাৰ বিভিন্নজনে শুনি আছে আৰু সময়োগী বিষয় বুলি কল্পনা আমি ডাঙৰীয়া নামে বাৰ্তা দিছে, শুনি আছোঁ সময়োপযোগী বিষয় বুলি লিখিছে, লগতে পুত

0: তুলি বৰা আমাক বাৰ্তা দিছে, এই অনুষ্ঠান শুনি আছে, তেওঁলোকে ভাল পাইছে। এতিয়া আমি আপোনাৰ সেই কথালৈ আহিছোঁ, বিষয়টো তেতিয়া ইয়াত বাহিৰেও আমাৰ কোনবিলাক ৰোগ, এই বতৰ বুলি নহয় ছালৰ আৰু কি কি ৰোগ থাকে যিবিলাক ধৰক সাধাৰণতে আমি দেখা পাওঁ বা অতি সহজে আমি এই বিষয়ে
1: এইটো
0: অৱগত
1: সময়ত
0: কৰাব
1: আপোনাৰ
0: পাৰোঁ?
1: কিছুমান মানে আল্ট্ৰাভায়োলেট ৰেইজৰ কাৰণে হোৱা কিছুমান ৰোগো দেখা পোৱা যায়। এটা খুব কমন হৈছে পলিমৰ্ফিক লাইট ইৰাপশ্যন বুলি কয়। এইটো বিভিন্ন ধৰণে দেখা দিয়ে। কিছুমানৰ শৰীৰত অলপ বগাৰ নিচিনা, বগা বগা কিছুমান চকা চকাৰ নিচিনা হৈ আহে। বহুতে ভিটিলিগো হোৱা বুলিও ভাবে। ভিটিলিগৰো চিকিৎসা আছে। সাধাৰণতে যিবোৰ আমাৰ এক্সপ'জড হেৰিয়া, মানে হেৰি হাতৰ বাহিৰা অংশ বা ডিঙি, এইবিলাক জেগাত বেছিকৈ হয়। কেতিয়াবা সৰু সৰু গুটিৰ নিচিনাকৈও দেখা দিয়ে, কেতিয়াবা একদম অকণমান এক্সিমা ধৰণৰো হয়। তো সেইটো এটা হয় পলিমৰ্ফিক লাইট ইৰাপশ্যন। সেনেকুৱা ক্ষেত্ৰত আমি সাধাৰণতে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব কওঁ আৰু অলপ দীঘল হাতৰ কাপোৰ পিন্ধিব কওঁ, পাৰিলে টুপি পিন্ধিবলৈও কওঁ কিছুমানক। কাৰণ কি হয়, আপোনাৰ ঠাণ্ডা দিনত ইমান বেছি ৰ'দত মানুহ নাযায়, কি ঠাণ্ডা দিনতো এইটো দেখা দিয়া যায়, কাৰণ ৰ'দটো ভাল লাগে। আৰু গৰম দিনতো এইটো মানে থ্ৰু আউট দ্য ছিজনে দেখা দিয়া যায়, ঠাণ্ডা দিন গৰম দিন বুলি কথা নাই। আৰু আৰু ঘামচি দেখা যায় গৰম দিনত, গৰম দিন অহাৰ লগে লগে বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰৰ খুব বেছি দেখা যায়, কাৰণ তেওঁলোকৰ যিটো শ্বেট গ্লেন্স সেইবিলাক মানে ইমান ডেভেলপ নহয়। তো তেওঁলোকৰো আৰু তাতে কি কৰে, ধৰক ঠাণ্ডা পাব বুলি মাকহঁতে একদম মাক দেউতাকে অলপ বেছিকৈ কাপোৰ চাপোৰ দি থৈ দিয়েতো, তেতিয়া বিশেষকৈ মানে নিউ বৰ্ণ যিখিনি থাকে একদম ঠাণ্ডা পাব বুলি খুব কাপোৰ বেছিকৈ দি থয়, কিন্তু তেওঁলোকৰ মেচিয়ৰ নহয় সেইখিনি। তো খুব সোনকালে তেওঁলোকৰ ঘামচি ওলায়। তো সেইকাৰণে অলপ খোলাকৈ ৰাখিব লাগে, অলপ কপাহী কাপোৰ পিন্ধাই ৰাখিব লাগে, গা ধুব লাগে ডেইলি। আৰু যদি ওলাই এনেকুৱা চিম্পল কিছুমান ৰিমেডিজ আছে, কেলামিন জাতীয় দৰৱ সেইবিলাক লগালেই ভাল পায়।
0: ভাল হয়।
1: হয় হয়।
0: ডক্টৰ দত্ত, আমাৰ দীঘলীয়া কথা বতৰা হৈছে, সময় কিছু আছে, আমি আন এটি গীত শুনি লওঁ আপোনাৰ পচন্দৰ, ভাবিছে এইখিনি সময়ত শ্ৰোতাই ভাল পাব। কি শুনাব এইখিনি আপোনাৰ পচন্দৰ গীত?
1: ভূপেন হাজৰিকা তেখেতৰে এটা বজাই দিয়ক।
0: কোনটো আপোনাৰ পচন্দ? আমাৰতো বহুত অজস্ৰ গান, ভূপেন হাজৰিকা বুলি ক'লে আৰু ক'বই নালাগে। আপোনাৰ পচন্দৰ
1: কাৰো খুব ভাল পাওঁ দিয়ক, শাৰদী ৰাণী আছে,
0: শাৰদী ৰাণী নিশ্চয় আমাৰ দুৰ্লভ কথাৰক মই কৈছোঁ, যদি আছে নিশ্চয় চাগে শুনাব পাৰিম এই শাৰদী ৰাণী। হয়, আমি শ্ৰোতালৈ আগবঢ়াইছোঁ, তাৰপাছত শেষৰ যিটো অংশ থাকিব আমি সেই বিষয়ে কথা পাতিম।

0: খুব সুন্দর পছন্দ আপনার গীতৰ,
1: থ্যাংক ইউ।
0: ভাল লাগিলে দুইটা গীতে শুনি। কিবা এটা নতুন আমেজ দিছে, আমি রোগৰ কথা পাতি আছো, গতিকে রোগৰ মাজতে গান হলে ভাল লাগে, মানুহে নিশ্চয় ভাল পায়। এতিয়া আপনি কৈছে ভিটিলিগৰ কথা আপনি কৈছিলে, এই রোগটোৰ বিষয়ে আমি কম বেশি পরিমাণে জানো, বগা পৰি যায় ধৰক, তাৰপিছত যেতিয়া বেছি হয় গোটেই শরীরত কেতিয়াবা হয় বা বিয়পি যায়, তেনেকুৱা হলে বহুতে ধৰক সংকোচও কৰে বা তেনেকুৱা এটা পৰিস্থিতিৰ হয়, তেনেকুৱা বহুত ডাঙৰ বেমাৰ চাগে নহয়, কোনো তাৰ বেলেগ কিবা থাকে নেকি বাৰু ভিটিলিগো হলে দেখাত বগা হোৱাৰ
1: বাহিৰে? নাই, কসমেটিক হেৰিটোৰ বাহিৰে আৰু একো নাই। নাই নাই, আৰু কিছুমান শৰীৰৰ কিছুমান জাগা আছে, ধৰক আপোনাৰ আঙুলিৰ চাৰিওফালে বা ওঠত, এনেকুৱা যোনবোৰ জাগাত আমাৰ হেয়াৰ ফলিকল নাথাকে, সেইখিনি সেইবিলাক জাগাত অলপমান ৰং অহাটো খুব দিগদাৰ। বাকী যদি ঠিক সময়ত ধৰক আৰম্ভণিতে আহি দেখা দিয়ে, দেখায় বা উপযুক্ত চিকিৎসা লয়, তেতিয়া বহুতৰ ভাল হয়। মানে জাগা চাই, মানে কোন জাগাত হৈছে আৰু কিমান, কিছুমানৰ খুব ফাষ্ট হয়, কিছুমানৰ গোটেই শৰীৰটো বগা হৈ যায় বহুত কম সময়ৰ ভিতৰতে, তেনেকুৱাও দেখা যায়। কিন্তু সাধাৰণতে সেইটো খুব কম সৰু পাৰ্চেণ্টেজৰে হয়, বেছিভাগৰে ধৰক অলপ লিমিটেড টাইপে হয়। আৰু ধৰক লগোৱা দৰৱ আছে আপোনাৰ কিছুমান, সেই এটা চেম্বাৰ এটা থাকে পুভা চেম্বাৰ বুলি, সেই চেম্বাৰত কিছুমান আমি হেৰি দিওঁ, তাতে নেৰোবেণ্ড, UVB, এনেকুৱা ধৰণৰ কিছুমান আল্ট্ৰাভায়লেট ৰেজৰ দ্বাৰা কিছুমান ট্ৰিটমেণ্ট দিয়া হয়, সেইবিলাক আছে, খোৱা দৰৱ আছে। আৰু যেতিয়া ষ্টেবল হৈ যায় কিছুমান জেগা, ধৰক এই তেওঁ যে ক'লে উঠত আছে, তেনেকুৱা ধৰক দৰৱ লগোৱাৰ পাছতো যদি ভাল নহয়, তেতিয়া কিছুমান চাৰ্জিকেল প্ৰচিডিউৰ কৰিও যেতিয়া ষ্টেবল হৈ যায়, বাঢ়াও নাই কমাও নাই, তেতিয়া কিছুমান সৰু সৰু জেগাত কস্মেটিক কিছুমান প্ৰচিডিউৰ কৰিও সেইবিলাক গ্ৰাফ্ট কৰি দিয়ে, কৰি পিনে সেইবিলাক ভাল হৈ যায়।
0: ভাল হৈ যায়, কথাটো হৈছে সোনকালে আহিব লাগে চিকিৎসকৰ ওচৰলৈ,
1: সোনকালে আহিব লাগে, এটা বিশ্বাস এটা ৰাখিব লাগে, লুকাই থাকিব নালাগে, বহুতে লুকাই ৰাখে, বিশেষকে বিয়া বাৰু হোৱাৰ আগে আগে বহুতে এনেকুৱা যদি থাকে লুকাই ৰাখে, তাৰ পিছত ট্ৰিটমেণ্টটো নকৰে ভয়তে, কিন্তু প্ৰথমতে আচলতে হয় এইটো খোলা খুলিকে কথাবোৰ পাতিলে বহুতে একচেপ্টো কৰে,
0: এনেকুৱা
1: দেখিছো আমি, একচেপ্ট কৰে, ধুনীয়াকে বিয়া বাৰু হয়, তাৰপাছত একেলগে দুয়ো আহে চিকিৎসা কৰে। এতিয়া এটা মেণ্টেল ছাপোৰ্ট পালে ট্ৰিটমেণ্ট ৰেছপন্সটো ভাল হয়, লুকাই লুকাই ভয়ে ভয়ে থাকিলে
0: খুব সুন্দৰ কথা এটা কৈছে, যিটো আমাৰ সাধাৰণতে হয় সেইটো কথা কৈছে, হয় বাস্তৱচুৰিখন তেনেকুৱা। আৰু ফোন কল এতিয়া আহিছে, ফোন কল দি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: হয় নমস্কাৰ, হেৰি ছাৰ,
0: হয়
2: বাইদেউ,
1: হয় নমস্কাৰ।
2: হয়, মই জানিব বিচাৰিছোঁ, যিটো আমাৰ ছালৰ বেমাৰ হয়, কিবা খাদ্য বাচিব দেই, বহু মানে ডক্টৰে হওক বা যিকোনো ব্যক্তিয়ে মানে খাদ্যটো বাচিব দিয়ে আৰু।
1: নাই, আমাৰ ছালৰ ফালৰ পৰা আমি তেনেকে খাদ্য খুব কম ৰোগতে বাচিবলৈ দিওঁ। কিছুমান এটা ৰোগ আছে ধৰক, তাতে কিছুমান উইট বা আটা জাতীয় বস্তু খালে এটা ৰোগ আছে, এইটো স্পেচিফিক এটা ৰোগ আছে, ডাৰ্মাটাইটিছ হাৰ্পেটিফৰ্মিছ বুলি কয়, সেইটো খুব কম হয়। সেনেকুৱা ধৰণৰ ৰোগতহে আমি যদি সঠিকভাৱে গম পাওঁ যে এইজন তেখেতৰ এইটো ৰোগ আছে, তেতিয়া হয়তো আমি সেই খাদ্যটো খাবলৈ কাবাক অলপমান মানে মানা কৰোঁ। তাৰ বাহিৰে কিন্তু যেনেকৈ বেলেগ বেলেগ ৰোগত যেনেকৈ চিকিৎসকে কয় যে বেছি চেনি খালে ডায়েবেটিছ হ'ব, বেছি নিমখ খালে প্ৰেছাৰ হ'ব, সেই ধৰণৰ সেইখিনিয়ে আমিও কওঁ, আমি তাৰ বাহিৰে বহুত বেলেগ নকওঁ। আৰু মানে

0: খড় জাতীয় বস্তু হয়?
1: খড় জাতীয় বস্তু হলে খাদ্যৰ লগত একো সম্পৰ্ক নাই। খড় জাতীয় বস্তু হলে কিছুমান এই গৈ পিনে ফাৰ্মাচী বা নিজৰ বন্ধু বান্ধৱক সুধি পেলাই দৰৱ লগাব নালাগে। প্ৰথম কথা, চিকিৎসকক দেখাই পেলাই, উপযুক্ত চিকিৎসকক দেখাই পেলাই দৰৱ ল'ব লাগে। গাটো নিয়মিতভাৱে ধুব লাগে, গা শুকানকৈ মুচিব লাগে, কাপোৰবোৰ গৰম পানীত ধুব লাগে, ৰ'দত শুকুৱাই পিন্ধিব লাগে। এইখিনিয়ে কৰিব লাগে, খাদ্যৰ লগত কোনো সম্পৰ্ক নাই। হা, কি কয়?
0: চাবোন,
1: চাবোন দি গা ধুব লাগে, চাবোন দিবহে লাগে, তেতিয়াহে বীজাণুটো শৰীৰৰ পৰা আঁতৰি যাব। আৰু ডেটল ব্যৱহাৰ কৰিব নালাগে, ডেটল ব্যৱহাৰ কৰিলে ছালখন আৰু শুকান হৈ যায়। হা, এনেকুৱা নহয় যে মানে আমি দেখা পাওঁ যে চৰ্মৰোগ হলে হয় চাবোন একেবাৰে নিদিয়ে, আৰু যদি দিয়ে ডেটল দিয়ে। আপোনালোকে সেইটো নকৰিব।
0: আপোনালোকৰ তাত কি ডাক্তৰী চাবোন কেনেকুৱা,
1: কি কৈছে,
0: পোৱা যায়? ডাক্তৰী চাবোন পোৱা যায়?
1: ডাক্তৰী চাবোনৰ দৰকাৰ নাই, নৰ্মেল চাবোন দিলেই হৈ যায়। চাবোনটো আমাৰ শৰীৰত অলপ সময়হে থাকে। চাবোনৰ কাম হৈছে ফেন উঠাই পিনে মলিখিনি আঁতৰাই নিয়া। সেইটো যি চাবোনেৰে আপুনি যি চাবোনে কিনিব পাৰে সেইটো চাবোনেই ব্যৱহাৰ কৰিব। আৰু ডেটল বেছিকৈ ব্যৱহাৰ কৰিলে ছালখন শুকাই যায়। নৰ্মেল যিবোৰ চাবোন থাকে আমাৰ হেৰি বজাৰত, সেইখিনি ল'লেই হৈ যায়। কেতিয়াবা কিছুমান ৰোগত দিওঁ এটা দুটা আমি, কিন্তু এনেকুৱা নহয় যে চৰ্মৰোগ হ'লেই কিবা বিশেষ চাবোন ব্যৱহাৰ কৰিব লাগিব, তেনেকুৱা নহয়।
2: হয়, নিশ্চয় তেখেতে খুব সুন্দৰকৈ উত্তৰটো পাইছে। বহুতো তেনেকুৱা থাকে, হয় চাবোন নলগায়, চৰ্মৰোগ হৈছে চাবোন লগোৱাটো বন্ধ কৰি দিয়ে, তাৰ ফলত বেছিয়ে হয়। নিশ্চয় তেনেকুৱা হৈ থাকে। আমাৰ বাৰ্তা এটি আহিছে ফেচবুকত, দিছে কল্পনা আমিন ডাঙৰীয়ে, সুধিছে যে মোৰ ডাষ্ট এলাৰ্জি আছে, অলপমান ধূলি লাগিলেই খুজুৱাই তেজ ওলাই যায়, মেডিচিনৰ ডক্টৰক দেখুৱাইছোঁ ভাল পোৱা নাই বুলি তেখেতে লিখিছে। কি কৰিব, তেজ ওলাই যায়?
1: হয় মানে আপোনাৰ ডাষ্ট, ডাষ্টত এক্সপ'জ হ'লে কোনবোৰ জেগাত হয় সেইটো জানিব লাগিব। তাৰমানে আপোনাৰ যদি ডাষ্টটো ইনহেল কৰিলে হয়, মানে ঘৰ ঝাৰু দিছে বা কিবা কৰিলে হয়, তেতিয়া মাস্ক এখন পিন্ধিব। মাস্কখনে বহুতখিনি আপোনাক ধূলিৰ পৰা মানে বচাই ৰাখিব। আৰু যদি বোলে গাত কণ্টেক্ট হ'লে হয়, তেতিয়াহ'লে আৰু ধূলিত এক্সপ'জ হোৱাৰ পাছতে গাটো ধুই দিব, বা ওলাই গ'লে ভালকৈ এটা ময়শ্চাৰাইজাৰৰ লেয়াৰ এটা লগাব গাত, যাতে মানে ধূলিটো ডাইৰেক্টলি ছালত হেৰি কৰিব নোৱাৰে। মানে ছালখন যদি ড্ৰাই হৈ থাকে তেতিয়া ধূলি লাগিলে আৰু বেছি খজুৱাই বা তাতে কিছুমান এক্সিমা ধৰণৰ হৈ যায়। কিন্তু যদি তেনেকুৱা জানেই আপুনি যে ধূলিত এলাৰ্জি হয়, তেতিয়া ধূলিত কমকৈ ওলাব, আৰু ওলাই গ'লেও আপুনি খুব ভালকৈ ময়শ্চাৰাইজাৰ লগাব, আৰু ঘৰত ঘূৰি আহি গাটো ধুই আকৌ ময়শ্চাৰাইজাৰ লগাই দিব।
2: নিশ্চয়। আমাৰ ফেচবুক পেজত আন এটি বাৰ্তা আহিছে, নীলমণি শইকীয়াই লিখি পঠিয়াইছে যে বাইদেউ, দেহত যে তিলৰ নিচিনা বহুত বেছি হয়, কিন্তু কিহৰ কাৰণে হয় আৰু ইয়াৰ প্ৰতিকাৰ কি? ডক্টৰক দেখালোঁ কিন্তু একো নহয় বুলি কৈছে। তিলৰ নিচিনা বহুত হ'লে কি কৰিব, কিহৰ কাৰণে?
1: তিল আপোনাৰ কিছুমান বগা তিল হয়, মানে কিছুমান ক'লা তিল হয়, ৰঙা তিল হয়, বিভিন্ন ধৰণৰ আছে। এতিয়া শৰীৰত সৰু সৰু ৰঙা তিল হয় কিছুমানৰ শৰীৰত, সাধাৰণতে ধৰক 25-26 বছৰমান বয়সৰ পিছৰ পৰা হয়। সেইটো সাধাৰণতে মানে বংশগত হয়, মানে সেইটো জেনেটিকেলি আহে। সেইটো একো কৰিব নালাগে, কাৰণ সেইটো থাকিলেও বহুত ওলায়, বহুতৰ শৰীৰ বহুত ওলায়, সেইটো একো কৰিব নালাগে। আৰু এইটো ৰখাবলৈও একো কৰিব নোৱাৰি, সেইটো একো নাই, একো নহয়। সেইটো থাকিলে যে পিছত কেঞ্চাৰ হৈ যাব তেনেকুৱা নহয়। কিছুমান ক'লা তিল থাকে, সেইবিলাক সাধাৰণতে একো নহয়। কিন্তু যদি সেই তিলটো বোলে হঠাৎ ডাঙৰ হৈ গৈছে, বা সেইটোৰ কিবা অলপ চেঞ্জ হৈছে, ৰংটো সলনি হৈছে, আগতে গোল আছিলে এতিয়া অকণমান বেলেগ ধৰণৰ এটা শ্বেপ হৈছে, বা বিষাই বা এনেকুৱা হয়, পানী ওলাইছে, তেনেকুৱা ধৰণৰ হ'লে কিন্তু দেখাব লাগে, দেখুৱাব লাগে। কিন্তু নহ'লে এনেই তিল হ'লেই যে কিবা এটা বেয়া হ'ব তেনেকুৱা কথা নাই, বেছিভাগ তিল হাৰ্মলেছে হয়।
2: যদি ডাঙৰ হৈ গৈ নাথাকে,
1: মানে হঠাৎ যদি এইটো চেঞ্জ হয়, তাৰ মানে দেখাটো চেঞ্জ হয়, তাৰ খজুৱাব আৰম্ভ কৰে, সেনেকুৱা ধৰণৰ চিম্পটমেটিক হৈ যায়, তেতিয়াহ'লে কিন্তু দেখাব লাগে।
2: হয়, নিশ্চয়। মোৰ ফোন কল এতিয়া আহিছে, বোধহয় আমাৰ শেষৰটি ফোন কল হ'ব, কাৰণ ষ্টুডিঅ'ৰ ঘৰে ইংগিত যে বেছি সময় নাই। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
3: আচ্ছা, মই কৈছো, মই হেমন্ত কুমাৰ গোস্বামীয়ে কৈছো।
2: হয়,
3: মোৰতো মই ধৰক ভেৰি ভেৰি চিনিয়ৰ চিটিজেন।
2: হয়,
3: কিন্তু মই আমাৰ ল'ৰা ছোৱালী আৰু মোৰ বোৱাৰী দুটা হেৰি বিষয় সম্পৰ্কে এই আজি মই মানে আপোনাৰ প্ৰাগজ্যোতি মহাবিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰজনীক নমস্কাৰ জনাই মই প্ৰশ্ন এটা উত্থাপন কৰিব খুজিছো, আৰু তেখেতৰ পৰা এটা সদ উত্তৰ আশা কৰিছো। যে মোৰ প্ৰথম হ'ল যে

0: যিটো হেয়াৰ ফল, হেয়াৰ ফলটো এটা জেনেটিক হেৰি হ'ব পাৰে নেকি? কাৰণ মই দেখিছো মানে মোৰ ঘৰৰে আমাৰ বৰদেউতাৰ টপা চুলি আছে, টপা, কিন্তু তেওঁৰ ল'ৰাহঁতৰ আৰু জীয়ৰীহঁতৰ চুলি একেবাৰে মানে পুৰা ভৰ্তি চুলি আৰু মানে যিটো হেৰি হয়, গতিকে এই কথা এইটো কিবা জেনেটিক হয় বুলিওতো মনে নধৰে, কিহৰ কাৰণে তেনেকুৱা হৈছে। আৰু এতিয়া মোৰ ল'ৰা ছোৱালী মানে ছোৱালীজনী বেংগালোৰত থাকে, তাই বয়স আপোনাৰ ধৰ 37 মান হৈছে, কিন্তু তাই আয়ুৰ্বেদিক চিকিৎসাও কৰিছে, তাৰপিছত মেডিচিনেল বিশেষজ্ঞৰ চিকিৎসা কৰিছে, কিন্তু ইমান বোলে চুলি গৈ থাকে। গতিকে আৰু মোৰ ল'ৰাটো এতিয়া বৰ্তমান চুলি আছে, কিন্তু তাৰো চুলি গৈ থাকে। গতিকে মোৰ ভয় হৈছে সিহঁতো মানে হেৰি হৈ যাব নেকি, বাল্টি হৈ যাব নেকি। গতিকে এইটো মোৰ প্ৰথম প্ৰশ্ন, তেখেতে এইটো বিষয়ে কি কওঁ আৰু।
1: চুলি সৰাটো হয় মানে এটা জেনেটিক হেৰি থাকে, কিন্তু চুলি সৰাৰ বহুত কাৰণ থাকে। এটা কাৰণ হৈছে আপোনাৰ যিটো এণ্ড্ৰোজেনেটিক এলোপেচিয়া, যিটো আপুনি কৈ আছে যে ধৰক দেউতাকৰ থাকিলে ল'ৰাৰ হয়, কিন্তু এনেকুৱা সদায় যে হ'বই তেনেকুৱা কথা নাই। আৰু কেতিয়াবা এনেকুৱা হয় দেউতাকৰ মূৰত আমি বহুত চুলি দেখা পাওঁ, কিন্তু ল'ৰাটো হয়তো 14-15 বছৰৰ পৰাই আজিকালি দেখোঁ চুলি সৰিছে। আগতে আমি যিটো এণ্ড্ৰোজেনেটিক এলোপেচিয়া সেইটো প্ৰায় 35 বছৰ মান বয়সৰ বা সেনেকুৱা বয়সত বেছি দেখিছিলোঁ, কিন্তু আজিকালি খুব কম বয়সৰ পৰা এইটো দেখা পোৱা যায়। এটাটো মানে কাৰণটো ইমান ক'বলৈ দিগদাৰী, কিন্তু আজিকালি বহুত ক্ষেত্ৰত দেখা যায় যে ল'ৰা ছোৱালীবোৰ বহু ক্ষেত্ৰত অলপ মানে অলপ বেছি হেলদি হয়, ধৰক অকণমান অলপ শকত হয় বা তেনেকুৱা হয়, তেতিয়া কিছুমানৰ ইনচুলিন ৰেজিষ্টেঞ্চ বুলি এটা প্ৰব্লেম হয়। সেনেকুৱা ইনচুলিন ৰেজিষ্টেঞ্চ থাকিলেও এই যিটো বংশানুক্ৰমে হোৱা যিটো এণ্ড্ৰোজেনেটিক এলোপেচিয়া সেইটো অলপ সোনকালে হয়। প্লাছ সদায় যে সেইটোৱে হ'ব সেনেকুৱা নহয়। আজিকালি ল'ৰা ছোৱালীবোৰৰ মাজত দেখা যায় যে ষ্ট্ৰেছটো খুব বেছি, খুব বেছি ষ্ট্ৰেছ লয়। সেই ষ্ট্ৰেছ ল'লেও টেনশ্যনতে বহুতৰ চুলি সৰে। তাৰপিছত বহুত ধৰণৰ খাদ্যবোৰো ধৰক যিবোৰ নৰ্মেলি ঘৰত খাব লাগে সেইবিলাক খাদ্য নাখায়, ধৰক ফাষ্ট ফুড বা বাহিৰৰ খাদ্যতহে বেছি তেওঁলোকে মন দিয়ে, তেতিয়া কেতিয়াবা নিউট্ৰিশ্যনটোও প্ৰপাৰ নহয়, তেতিয়াও চুলি সৰিব পাৰে। বা কেতিয়াবা খুব ক্ৰেশ ডায়েট মানে একদম ক্ৰেশ ডায়েটিং কৰে, একদম হঠাৎ একো নোখোৱা হৈ যায়, তেতিয়াও খুব নিউট্ৰিশ্যনটো চাফাৰ কৰে, তেতিয়াও চুলি সৰে। এইবিলাক হৈছে ধৰক কিছুমান নিউট্ৰিশ্যন ৰিলেটেড, কিছুমান জেনেটিকেলি হয়, আৰু এনেকুৱা মানে আইৰণ ডেফিচিয়েঞ্চি হ'লেও চুলি সৰিব পাৰে, ভিটামিন D3 সৰিলেও কমিলেও চুলি সৰিব পাৰে।
0: বাইদেউ এটা কথা কওঁ, সিহঁতক খুব ডেঞ্জাৰ হৈ থাকে।
1: সেইটো এটা কাৰণ হয়। কিছুমান এইবিলাক ধৰক ডেফিচিয়েঞ্চি বা হৰমনেল ৰিলেটেড, কিছুমান আকৌ ইনফ্লামেশ্যন বুলি কয়, মানে কিবা এটা ধৰক মূৰত যদি বেমাৰ হয়, চুলিত বেমাৰ হয়, তেতিয়াও চুলি সৰিব পাৰে। হা, সেইটো ধৰক আপুনি যেনেকে ক'লে খুব বেছি ডেণ্ড্ৰাফ হয়, এতিয়া এনেই ডেণ্ড্ৰাফ হ'লেও চুলি সৰে, তেতিয়া কেতিয়াবা আপোনাৰ কিছুমান কণ্ডিশ্যন আছে মানে মূৰতে হয়, ধৰক আমি কেতিয়াবা লাইকেন প্লেনো পাইলেৰিজ বা এনেকুৱা ধৰণৰ কিছুমান বেমাৰ আছে, সেইবিলাকতো সেইবিলাকৰ কাৰণেও চুলি সৰিব পাৰে। চুলি সৰাৰ মানে মানে বংশানুক্ৰমে হোৱাটো মাত্ৰ এটা কাৰণ, আৰু বহুত কাৰণ আছে। সেইবিলাক আজিকালি আমাৰ কিছুমান ইনষ্ট্ৰুমেণ্ট থাকে, ট্ৰাইকস্কোপ বুলি কয়, সেইবিলাকেৰে চালে মানে কিহৰ কাৰণেনো চুলি সৰিছে বা কিছুমান তেজৰ পৰীক্ষা কৰিলে আমি খুব ভালদৰে ধৰিব পাৰোঁ কিহৰ কাৰণে হৈছে, তো সেই হিচাপে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আজিকালিতো বহুত চিকিৎসা আছে, হেয়াৰ ট্ৰান্সপ্লাণ্টেশ্যনলৈকে বহুত আজিকালি বহুত চিকিৎসা আছে, সেইধৰণে কৰিব পাৰিব।
2: হয়, অশেষ ধন্যবাদ ডক্টৰ বৰ্ণালী দত্ত, আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ সূচী তাৰ পৰা আহিলে, আমাক ইমানখিনি সময় দিলে, আমাৰ শ্ৰোতাৰ প্ৰশ্নৰ উত্তৰ দিলে। গতিকে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শ্ৰোতা, আমাৰ স্থিৰঘৰী ইংগিত দিছে আমাৰ সময় যি নিৰ্ধাৰিত সময় শেষ হৈছে, গতিকে আমি বিদায় জনাব লাগিব। আজি আমাৰ স্থিতিত উপস্থিত আছিল ডক্টৰ বৰ্ণালী দত্ত, মুৰব্বী অধ্যাপক, চৰ্ম আৰু যৌন ৰোগ বিভাগ, প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় গুৱাহাটীত। আৰু শ্ৰোতা, কিন্তু বিদায় লোৱাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচেন গগৈ, এই অনুষ্ঠান আমাক সম্পূৰ্ণকৈ তেখেতে লাইভ কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি কাৰিকৰী দিশত কণ্ট্ৰল ৰুমৰ যিসকল আমাৰ আজি কামত লাগি আছে, অপূৰ্ব কৃষ্ণ বুঢ়াগোঁসাই তেখেতে আজি নেতৃত্ব লৈছে, লগতে আছে বিজয় দাস, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, 28 গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ দুৰ্লভ কাঠা আৰু গীতা চহৰীয়াক, ফোন কল গীতে আমাক আগবঢ়াই দিছে, আৰু আটাইবোৰ শ্ৰোতাক যিয়ে অংশগ্ৰহণ কৰিলে আমাৰ ডক্টৰ অনুষ্ঠানত, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই সীমান্ত বৰ্মাই ইমানতে বিদায় মাগিছোঁ। উভতি গৈছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ য'ত আছে দুৰ্লভ কাঠাৰ।
3: ডক্টৰ অনলাইন অনুষ্ঠানটিৰ ইমানতে

is 4 hours, 50 minutes, 50. Thirty-nine. Student seven.